0: पराग माला। पराग माला।
1: ইমান পৰি পৰাগমালা লাইভ শুনিলে আগবঢ়ালে নিমিষা ভৰালী দাসে।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিহাই আপোনাক আদৰণি জনাইছোঁ। আজি আগবঢ়াইছোঁ বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেৰ এটি খণ্ড।
1: নমস্কাৰ, বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেলৈ আকাশবাণীৰ সমূহ শ্ৰোতাকে মই পম্পী মালাকাৰে আদৰণি জনাইছোঁ। মোৰ সৈতে আছে কস্তুৰীমা দাস। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা হিপ হিপ হুৰেৰ দ্বিতীয়টি খণ্ড। গতিকে পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠানটি। অনুষ্ঠানৰ আৰম্ভণিতে আমি আহিছোঁ পৰিৱেশ্য কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত এটি

0: আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে খুব সুন্দৰকৈ গীতটি পৰিৱেশন কৰিলে। আপোনালোকৰ পৰিচয় জানিব বিচাৰিছোঁ, আপোনাৰ পৰিচয়।
1: নমস্কাৰ, মোৰ নাম শ্ৰী ত্ৰিবেণী মহন্ত, মই চতুৰ্থ ষাণমাসিকৰ ছাত্ৰী, লগতে মই পৰিৱেশ্য কলা সংগীত বিভাগৰ ছাত্ৰী হয়।
2: নমস্কাৰ, মোৰ নাম কুমাৰী ঋষিতা প্ৰিয়ম গোস্বামী, মই দ্বিতীয় ষাণমাসিকৰ ছাত্ৰী আৰু লগতে পৰিৱেশ্য কলা বিভাগৰ সংগীত শাখাৰ ছাত্ৰী হয়।
3: নমস্কাৰ, মোৰ নাম কৰিশ্মা কলিতা, মই চতুৰ্থ ষাণমাসিকৰ ছাত্ৰী, লগতে পৰিৱেশ্য কলা বিভাগৰ নৃত্য বিভাগৰ ছাত্ৰী হয়।
4: নমস্কাৰ, মোৰ নাম শ্ৰী সন্তোষী দাস, মই চতুৰ্থ ষাণমাসিকৰ ছাত্ৰী, মই ইয়াৰ পৰিৱেশ্য কলা বিভাগৰ মিউজিক বিভাগত কৰি আছোঁ।
0: ধন্যবাদ জ্ঞাপন কৰিছোঁ।
5: আমি এইবাৰ উপস্থিত আছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ সংগীত শাখাৰ সহকাৰী অধ্যাপক গৌতম শইকীয়া ছাৰৰ ওচৰত। তেখেতক আমাৰ আজি অনুষ্ঠানলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ আৰু তেখেতৰ পৰা আমি জানিবলৈ বিচাৰিম এই বিভাগটোৰ সম্পৰ্কে কিছু কথা, লগতে সংগীত শাখাৰ সম্পৰ্কে কিছু কথা।
6: নমস্কাৰ, মই প্ৰথমে আকাশবাণী গুৱাহাটীৰ শিপ শিপ সুৰে অনুষ্ঠানটিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত কৰা এই অনুষ্ঠানসমূহ আপোনালোকে আজি অংশগ্ৰহণ কৰিবলৈ সুবিধা দিয়াৰ বাবে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগটো আৰম্ভ হৈছে 2018 চনৰ 16 আগষ্ট তাৰিখে, যিটোক আমি ফাউণ্ডেশ্যন ডে' বুলি পালন কৰি আহিছোঁ। আৰু এই বিভাগটোত আমি নৃত্য, গীত আৰু নাট্য এই তিনিটা শাখা বৰ্তমান আছে। সংগীতৰ ক্ষেত্ৰত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতক বিশেষকৈ প্ৰাধান্য দিয়া হৈছে, লগতে বৰগীত, অসমৰ বিভিন্ন লোকগীত, পাশ্চাত্য সংগীত, আধুনিক গীত, এই আটাইখিনি বিষয়ৰ ওপৰতে গুৰুত্ব দিয়া হৈছে। বিশেষকৈ সংগীতৰ ক্ষেত্ৰখনত হিন্দুস্তানী সংগীতৰ লগত আৰু এটাই হৈছে আমাৰ ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ এটা কোৰ্চ, তাৰে কিছু কিছু অংশ শিকোৱা হয়। সংগীতৰ ক্ষেত্ৰখনত ল'ৰা ছোৱালীখিনিয়ে যথেষ্ট আগবাঢ়িছে, শিকিছে। আমাৰ ইয়াৰ পৰা ওলাই যোৱা ছাত্ৰ ছাত্ৰীবিলাক বিভিন্ন বেলেগ বিশ্ববিদ্যালয়, মহাবিদ্যালয় এনেধৰণৰ শিক্ষানুষ্ঠানবিলাকত বৰ্তমান শিক্ষকতা কৰি আছে, লগতে নেট পাছ কৰিছে, JRF পাছ কৰিছে, লগতে অন্যান্য চৰকাৰী অনুষ্ঠানবিলাকত তেওঁলোকে চাকৰি পাবলৈ সক্ষম হৈছে। আৰু সংগীতত বিশেষকৈ ল'ৰা ছোৱালীবিলাকে এইবাৰ আমাৰ 2026 চনত যি কনভকেশ্যন হৈছিল তাৰে এগৰাকী ছাত্ৰীয়ে গ'ল্ড মেডেলিষ্ট হৈছে। আমাৰ সেয়া হৈছে সংগীতৰ বিভাগৰে পৰিৱেশ্য কলা বিভাগৰ। তাৰ উপৰিও আমাৰ বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। বিশেষকৈ সংগীতত এইখিনি বিষয়ে আমাৰ পঢ়োৱা হয়। আৰু নৃত্যৰ ক্ষেত্ৰত আছে আমাৰ শংকৰী নৃত্য, এই শংকৰী নৃত্যৰ ছাত্ৰ ছাত্ৰীবিলাকে দূৰদৰ্শন কেন্দ্ৰত বি গ্ৰেড পাবলৈ সক্ষম হৈছে। তাৰ লগতেও অন্যান্য বিভিন্ন অনুষ্ঠানবিলাকত অংশগ্ৰহণ কৰিছে, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিভিন্ন ঠাইলৈ পৰিৱেশন কৰিবলৈ গৈছে। আৰু সত্ৰীয়া নৃত্যৰ লগত কথক আছে, লগত লোকনৃত্য আছে, নাট্য বিভাগৰ ক্ষেত্ৰত বিভিন্ন বিষয়সমূহ আছে, নাট্য বিভাগৰ শিক্ষকসকল আছে, তেওঁলোকে এই বিষয়ে কিছু কথা ক'ব। এইধৰণে আমি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি আহিছোঁ আৰু যথেষ্ট উপকৃত হৈছে বুলি আমি অনুধাৱন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কথা শিকিছে আৰু ভাল পাইছে, ল'ৰা ছোৱালীবিলাক ইয়াত পঢ়ি খুব আনন্দ কৰে। আমাৰ ছাত্ৰ ছাত্ৰী সংগীত বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে অল ইণ্ডিয়া ৰেডিঅ'ত আগৰ পৰাই বিভিন্ন ধৰণৰ গ্ৰেডবিলাক পাছ কৰি আহিছে। যোৱা বছৰ যি হৈ গ'ল তেওঁলোকত আমাৰ দুগৰাকী ছাত্ৰীয়ে গোৱালপৰীয়া লোকগীতত বিগ্ৰেড পালে, এইবাৰ এগৰাকী ছাত্ৰীয়ে বিগ্ৰেড পাইছে আমাৰ কামৰূপী লোকগীতত, তাৰ লগতে মই নিজেও পাইছোঁ খোল আৰু ঢোলত। ভাল লাগিছে এনেকৈ ছাত্ৰ ছাত্ৰীবিলাকৰ লগত হাঁহি ধেমালি কৰি, খুব ভাল।

0: লাগে, আনন্দ লাগে।
1: হয়, ধন্যবাদ জনাইছো ছাৰ। আপুনি যিহেতু কলে যে আপুনি সংগীতৰ লগত জড়িত হৈ আছে, এই ক্ষেত্ৰত আপোনাৰ পৰা যিকোনো এটা গানৰ এটা কলি আমি শুনিব বিচাৰিম।
0: এতিয়া মই কি গাম, এতিয়া এটা যোজনা গাইছো অকণমান।

0: এপালেহি বহাগৰ বিহু।
1: আমাৰ অনুৰোধটো ৰক্ষা কৰাৰ বাবে পুনৰবাৰ আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। পুনৰ কাষলৈ আহিছো ত্ৰিবেণী মহন্তৰ। তেখেতে পুনৰবাৰ আমাৰ শ্ৰোতাসকলক এটি গীত পৰিৱেশন কৰি শুনাব। কি গীত পৰিৱেশন কৰিব?
2: মই ডক্টৰ ভূপেন হাজৰিকা দেৱৰ অতি পুৰণি এটি গীত তাজমহল, এই গীতটি অকণমান গাবলৈ প্ৰয়াস কৰিম।
1: নিশ্চয়।

0: পৰিবেশকলা বিভাগৰ এগৰাকী ছাত্ৰী, এটা কথা জানিব বিচাৰিম। ডক্টৰ ভূপেন হাজৰিকাৰ গীত খুব সুন্দৰকৈ পৰিৱেশন কৰিলা, লগতে যিসমূহ দলীয়ভাৱে গীত পৰিৱেশন কৰা হ'ল তাতো খুব সুন্দৰকৈ আচলতে পৰিৱেশন কৰিলে সকলোৱে। এই গানৰ যি যাত্ৰা, এই গানৰ যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিল?
1: মোৰ গানৰ যাত্ৰা সৰুৰ পৰাই প্ৰশিক্ষণ লৈছিলোঁ মোৰ মাৰ পৰা। মা গান গায়, মোৰ মামাহঁতৰ ঘৰৰ গোটেইখিনি পৰিয়ালৰ মানে আমাৰ গানৰ লগতে জড়িত, নাটকৰ লগতো জড়িত আছে। মাৰ পৰাই প্ৰথমতে মই গান শিকিছিলোঁ। 5 বছৰ বয়সৰ পৰা মই যিটো আমাৰ ক্লাছিকেল শাস্ত্ৰীয় সংগীত মই তাতে গাইছোঁ, তাৰ পৰাই মই এতিয়ালৈ তেনেকৈ চলি গৈ আছে।
0: আচলতে জানিব পাৰিছোঁ এবাৰ আকাশবাণী গুৱাহাটীৰ যি সংগীতৰ যি অডিশ্যন হৈছিলে তাতো আপুনি আচলতে বি গ্ৰেড পাবলৈ সক্ষম হৈছে, কেনেকুৱা অনুভৱ?
1: বহুত ভাল লাগিছে মোৰ। মই ভবা নাছিলোঁ যে মই এবাৰতে তেনেকৈ প্ৰশিক্ষণ লৈ পাৰ কৰি যাম মই বি গ্ৰেডটো। আৰু মই যিহেতু মানে লোকগীতৰ তেনেকৈ ক'তো ভালকৈ প্ৰশিক্ষণ লোৱা নাছিলোঁ, মোৰ মামাই মোক শিকাইছে, নাৰায়ণ কলিতাদেৱ, তেখেতক চিনি পায় সকলোৱে লোকগীতৰ, তেওঁ এজন ভাল মানুহ হিচাপে জানে। লগতে মোৰ শিক্ষাগুৰু গৌতম শইকীয়া ছাৰৰ পৰাও মই বহুতখিনি শিকিছোঁ আৰু প্ৰদ্যুৎ ছাৰৰ পৰাও মই শিকিছোঁ। তেনেকৈ মই বি গ্ৰেডটো পাছ কৰিলোঁ, বহুত ভাল লাগিছে।
0: পলমকৈ হ'লেও এই আচলতে সফলতাত শুভকামনা জনাইছোঁ।
1: ধন্যবাদ।
0: আৰু লগতে এই যি সংগীতৰ যাত্ৰা, সংগীতময় যাত্ৰা, এই যাত্ৰা এনেদৰে অব্যাহত থাকক।
1: বহুত বহুত ধন্যবাদ।
2: আমি পৰিৱেশ কলা বিভাগৰ সংগীত বিভাগৰ ছাত্ৰীসকলৰ মাজলৈ আহিছোঁ। এইবাৰ অনুষ্ঠানত আমাক কি শুনাবা?
1: হয়, এইবাৰ আমি সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱাদেৱৰ এটি বহুত বিশেষ গীত পুৰণি বীণাৰে তাৰ এই গীতটি গাবলৈ আমি প্ৰয়াস কৰিছোঁ।
2: হয়, নিশ্চয়।

0: প্ৰেম গোস্বামী। মই এটি কবিতা আবৃত্তি কৰিবলৈ প্ৰয়াস কৰিছোঁ। কবিতাটিৰ নাম এজাক তৰাৰ বৰষুণ। কবি সৌৰভ শইকীয়া। মই তানচেন নহ'লো কিয়, উহ মই তানচেন নহ'লো কিয়, মেঘমল্লাৰ ৰাগেৰে বৰুণ দেৱতাক মাতিবলৈ, নক্ষত্ৰ কন্যা অম্বালিকাই মাতে বৰষুণ যাক, হাত মেলি মেলি আকাশলৈ চায় তাই মাতি থাকে বৰষুণক, নিমন্ত্ৰণ বৰষুণ আহা সোমাই আহা, নঙলা খোলা মোৰ পদূলি ভৰা গানৰ নামি আহা বৰষুণ, টুপ টুপ টুপ টুপ মোৰ দুহাতত সৰি পৰা বৰষুণ, বকুলৰ বৰষুণ, দলিত কাজলৰ ধেনু ভিৰি আকাশৰ পৰা তুমি নামি আহা, কুমাৰী তৰাবোৰৰ শিতানত শৰাই থৈ মোৰ চহৰলৈ তুমি নামি আহা বৰষুণ, এই ছালবোৰৰ ওপৰত বৰ্ষণ কৰা, গছৰ পাতৰ ফাকে ফাকে জাকে জাকে থোকা থুকি তোমাৰ ৰুণঝুন, আমালৈ প্ৰেৰণ কৰা বৰষুণ নতুন বৰষুণ, উহ তুমি নাহা কিয়, দেৰি কৰিছা ৰৈ আছোঁ বৰষুণ, ইয়াত খৰাং মাটি খৰাং পানী ঘৰলৈ গুচি নাযাবা, পলম কৰিছা বৰষুণ, উদং আকাশৰ পৰা হাউলি আমাক আলিংগন কৰা, গৰ্ভকোষ সাৰুৱা কৰা, শস্য দিয়া, পাতৰ আগত ওলমি টোপালে টোপালে আমালৈ গান আনা বৰষুণ, মন শুভ্ৰ ৰঙেৰে ধুৱাই দিয়া, কুঞ্জপন জগাই দিয়া, আমাৰ পথাৰৰ ওপৰত ঘূৰ খাই ছবিৰ দৰে তুমি জিলিকি থাকা।
1: এটি সুন্দৰ কবিতা, লগতে বৰ্তমান পৰিপ্ৰেক্ষিতত ইমান এটি সুন্দৰ কবিতা কবিগৰাকীয়ে ৰচনা কৰি থৈ গৈছে আৰু আপোনাৰ কণ্ঠৰে আচলতে প্ৰাণ পাই উঠিছে। অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
2: আমি পুনৰ সন্তুষ্টিৰ কাষলৈ আহিছোঁ। অনুষ্ঠানত কি পৰিৱেশন কৰিবা?
3: এইবাৰ মই গোৱালপাৰা লোকগীত এটি পৰিৱেশন কৰিম।

0: ধন্যবাদ, বহুত বহুত ধন্যবাদ। তুমি গীতটি খুব সুন্দৰকৈ পৰিৱেশন কৰিছা। যিহেতু আমি জানো যে এই বিশ্ববিদ্যালয়খনত বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰী ইয়ালৈ পঢ়িবলৈ আহে, জানিব বিচাৰিছোঁ তুমি ক'ৰ পৰা আহিছা?
1: মই লখিমপুৰৰ পৰা আহিছোঁ।
0: এই বিশ্ববিদ্যালয়খনত যিহেতু বিভিন্ন বিভাগত শিক্ষাদান কৰা হয়, তোমাৰ অনুভৱ কেনেকুৱা?
1: অনুভৱ বুলি ক'বলৈ গ'লে এটা সুকীয়া অনুভৱ বুলি ক'ব পাৰি, কাৰণ এই পৰিৱেশ কলালৈ আহি পিনে মই যিখিনি কথা মই নাজানিছিলোঁ আগতে, সেই সকলোবোৰ জ্ঞানৰ লগতে আমাৰ যিহেতু এইটো পাৰফৰ্মিং আৰ্টছ বুলি কয়, পৰিৱেশ কলা যোনটো আমাৰ হৃদয়ত যোনবিলাক থাকে, সেইবিলাক কেনেকৈ প্ৰকাশ কৰিব পাৰি, কেনেকৈ প্ৰেজেণ্ট কৰিব পাৰি, সেইবিলাক আমাক ছাৰ মেমহঁতে আমাক সুন্দৰভাৱে কৰিবলৈ শিকাইছে। লগতে আমাৰ প্ৰত্যেকজন ছাৰে আমাৰ বহুত যিমান তেওঁলোকে দিব পাৰে, আমি বিচৰাৰ উপৰিও তেওঁলোকে যিমানখিনি দিব পাৰে সেইখিনি আমাক তাতকৈ বহুত দিছে বুলি আমি ক'ব বিচাৰিছোঁ। এই অনুষ্ঠানৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে থেংক ইউ ছাৰ, থেংক ইউ মেম, সকলোকে থেংক ইউ।
0: আৰু যিহেতু তুমি গীতৰ সৈতে জড়িত হৈ আছা, গানৰ যাত্ৰাৰ বিষয়ে তোমাৰ কেতিয়া আৰম্ভ হৈছিল যাত্ৰাই?
1: গানৰ যাত্ৰা বুলি ক'বলৈ গ'লে মোৰ মা, আচলতে মায়ে মোক গান গায়, মাৰ পৰা শিকিছিলোঁ প্ৰথমত। গান বুলি ক'লে মোৰ গোটেই বডিতে আছে, গোটেই তেজতে আছে, সেইকাৰণে মানে গান শুনাৰ লগে লগে যে নাচোঁ গাওঁ সেনেকুৱা এটা অনুভৱ হয়, সেইটোৱে আৰু।
0: আৰু গীতৰ উপৰিও তোমাৰ আন কিহতে ৰুচি আছে?
1: গীতৰ বাহিৰেও মোৰ গান গাই ভাল পাওঁতো জানি, গান গাওঁ, নাচোঁ, তাৰপিছত ড্ৰয়িং কৰোঁ, অভিনয় কৰি ভাল পাওঁ, মডেলিং কৰি ভাল পাওঁ, সকলো ভাল লাগে আৰু।
0: জানি খুব ভাল লাগিছে, আৰু তোমাৰ এই যাত্ৰা অব্যাহত থাকক, তোমালৈ অশেষ শুভকামনা থাকিল।
1: ধন্যবাদ।
2: আমি এতিয়া উপস্থিত আছোঁ এই বিশ্ববিদ্যালয়ৰ পৰিৱেশকলা বিভাগৰে নাট্য শাখাৰ সহকাৰী অধ্যাপক সোণমণি শৰ্মা ছাৰৰ ওচৰত। আমি সোণমণি ছাৰৰ পৰা জানিব বিচাৰিম নাট্য শাখাৰ বিষয়ে কিছু তথ্য।
3: নাট্য শাখা আচলতে ভাৰতীয় নাট্যকলাৰ ইতিহাস বহুত প্ৰাচীন আৰু সমৃদ্ধ। নাট্যশাস্ত্ৰ যি মহৰ্ষি ভৰত মুনিয়ে ৰচনা কৰিছিল, সেইখনে ভাৰতীয় নাট্যকলাৰ মূল আধাৰ। এই গ্ৰন্থত অভিনয়, সাহিত্য, নৃত্য, মঞ্চ ব্যৱস্থা আদি বিভিন্ন দিশৰ বিস্তৃত বিৱৰণ পোৱা যায়। আমাৰ ঠিক পৰম্পৰাগত নাট্য যেনে ভাওনা, যাত্ৰা, কথকলি, কুচিপুৰি আদি ভাৰতবৰ্ষৰ যিমানবিলাক মানে লোকধৰ্মী নাট্যধৰ্মী অনুষ্ঠান আছে, এইবিলাক হৈছে আমাৰ সংস্কৃতি, ধৰ্ম আৰু জীৱন দৰ্শনৰ প্ৰতিফলন। বিশেষকৈ অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো সৃষ্টি ভাওনা, অংকীয়া ভাওনা, সেয়া আমাৰ সমাজৰ এক গুৰুত্বপূৰ্ণ অংশ। তাৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন জেগাত যি আমাৰ সংস্কৃতি আছে, আমি সেইখিনিক লৈ পেলাইও আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি শিক্ষাদান কৰোঁ, পাঠদান কৰোঁ। কিন্তু বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ অধিক আধুনিক প্ৰযুক্তিবিদ্যা, ছ'চিয়েল মিডিয়া আৰু পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱত কিছু পৰিমাণে পৰম্পৰাগত যি নাট্যৰ পৰা আঁতৰি গৈছে সেইটো আমি পৰিলক্ষিত কৰিছোঁ, আমাৰ দৃষ্টিগোচৰ হৈছে। তথাপি এইটো একেবাৰে নেতিবাচক নহয়, কাৰণ আজি যুৱ সমাজে নাট্যকলাক নতুন দৃষ্টিভংগীৰে চাবলৈ আৰম্ভ কৰিছে। তেওঁলোকে নতুন নতুন বিষয়, আধুনিক চিন্তা আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত নাট্যকলাক অধিক আকৰ্ষণীয় কৰিবলৈ চেষ্টা কৰিছে। আমাৰ কৰ্তব্য হৈছে পুৰণি আৰু নতুনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপন কৰা। যদি আমি পৰম্পৰাগত নাট্যৰ মূল্যবোধ সংৰক্ষণ কৰি আধুনিকতাৰ সৈতে মিলাই আগবঢ়াই যাওঁ, তেন্তে নাট্যকলাৰ ভৱিষ্যত আৰু উজ্জ্বল হ'ব। শেষত মই ক'ব বিচাৰোঁ, যুৱ প্ৰজন্মই নিজৰ শিপা পাহৰিব নালাগে, নিজৰ সংস্কৃতি জানিব লাগে, বুজি ল'ব লাগে, আৰু নিজৰ যিটো গৌৰৱ আছে তাক অনুভৱ কৰি নিজৰ যি ভৱিষ্যত পৰিকল্পনা আছে তাৰ কাৰণে আগবাঢ়ি যাব লাগে।
2: জানি খুব ভাল লাগিল আচলতে এনেধৰণেই আপোনালোকে প্ৰত্যেকগৰাকী এই বিভাগৰ শিক্ষাগুৰুৱে ইমান সাধনা কৰি আচলতে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক লগতে নৱপ্ৰজন্মক এই গুৰিডাল ধৰি এটা নতুন দিশে লৈ যাবলৈ যি চেষ্টা কৰিছে, যি প্ৰয়াস কৰিছে, এই প্ৰয়াসৰ বাবে পুনৰবাৰ আপোনালোকৰ পৰিৱেশকলা বিভাগক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যেকগৰাকী শিক্ষাগুৰুক শ্ৰদ্ধা জনাইছোঁ, প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক আগন্তুক যি তেওঁলোকৰ দিন আহিব, তেওঁলোকৰ ভৱিষ্যত যি নতুন নতুন বাট আহিব, তেওঁলোকৰ এই প্ৰত্যেকটো প্ৰতিভাই যাতে জিলিকি ৰ'ব তাৰে আমি আশাৰে আজি এই অনুষ্ঠানটোৰ পৰা পম্পী মালাকাৰ আৰু মই কষ্টৰিমা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
4: ইমান পৰে শ্ৰোতাই বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেৰ খণ্ডটিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা গীত মাত শুনিবলৈ পালে। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে।

আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক। আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক।

দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, শিক্ষা বিভাগৰ ছাত্ৰ শিক্ষকৰ অনুপাতৰ ক্ষেত্ৰত ভাৰসাম্য ৰক্ষাৰ সিদ্ধান্ত, শ্বিলঙৰ হিংসাত্মক ঘটনাক লৈ একেৰাহে দ্বিতীয় দিনৰ বাবে যোৰাবাটত চালকসকলৰ প্ৰতিবাদ অব্যাহত, এন বি এ জি আৰৰ অসমৰ ভেড়ালৈ ৰাষ্ট্ৰীয় স্বীকৃতি আৰু ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত পৰহিলৈ মোহনবাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চি মুখামুখি। ৰাজ্যৰ শিক্ষা বিভাগে মাধ্যমিক শিক্ষাখণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে উন্নত আন্তঃগাঁথনিৰ লগতে ছাত্ৰ আৰু শিক্ষকৰ অনুপাতৰ দিশটোৰ ভাৰসাম্য ৰক্ষা কৰাৰ সিদ্ধান্ত লৈছে। কালি গুৱাহাটীৰ কাহিলিপাৰাত থকা সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত হোৱা এখন বিভাগীয় বৈঠকত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কয় যে ইতিমধ্যে এই বিষয়ে পৰ্যালোচনাৰ জৰিয়তে নিৰ্দিষ্ট বিদ্যালয়সমূহত বিষয়ভিত্তিক শিক্ষকৰ অভাৱ চিনাক্ত কৰা হৈছে। আনহাতে উপযুক্ত নিয়োজনৰ জৰিয়তে এই অভাৱ অগ্ৰাধিকাৰৰ ভিত্তিত পূৰণ কৰাৰ সিদ্ধান্ত ওলোৱা হৈছে। একেই সময়তে ৰাজ্যজুৰি উচ্চতৰ মাধ্যমিক পৰ্যায়ত বিজ্ঞান আৰু বাণিজ্য শাখাৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে প্ৰয়োজনীয় অতিৰিক্ত স্নাতকোত্তৰ শিক্ষক পদ সৃষ্টিৰ বিষয়টোও মূল্যায়ন কৰাৰ কথা মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে। মেঘালয়ৰ ৰাজধানী শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাক লৈ একেৰাহে দ্বিতীয় দিনৰ বাবে গুৱাহাটী মহানগৰীৰ যোৰাবাটত চালকসকলৰ প্ৰতিবাদ অব্যাহত আছে। অসমৰ চালকসকলে আজিও যোৰাবাটত একগোট হৈ মেঘালয়ৰ পঞ্জীয়ন নম্বৰৰ গাড়ীৰ চলাচলত বাধা আৰোপ কৰিছে। ইপিনে অসম আৰু মেঘালয় চৰকাৰে উত্তেজনা হ্ৰাস কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ফোনযোগে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ সৈতে কথা পাতে আৰু শেহতীয়াকৈ শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাৰ বিষয়ে আলোচনা কৰে। দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ উপায় সন্দৰ্ভত মত বিনিময় কৰে। ইয়াৰ পাছতে ডঃ শৰ্মাই সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাক শেহতীয়া পৰিস্থিতি নিৰীক্ষণ কৰাৰ লগতে মেঘালয়ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠ সমন্বয় স্থাপন কৰিবলৈ আৰু ঘটনাস্থলীৰ প্ৰকৃত পৰিস্থিতি সন্দৰ্ভত তথ্য সংগ্ৰহ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰু মেঘালয়ক ভগ্নী ৰাজ্য বুলি অভিহিত কৰি দুয়োখন ৰাজ্যৰ মাজত থকা ঐতিহাসিক, সাংস্কৃতিক আৰু সামাজিক সম্পৰ্কৰ কথা উল্লেখ কৰে। তেওঁ কয় যে পাৰস্পৰিক সন্মান, সংযম আৰু সংবেদনশীলতাই এনে পৰিস্থিতিত সকলো পক্ষক পথ প্ৰদৰ্শন কৰিব লাগিব। কৃষিমন্ত্ৰী পীযুষ হাজৰিকা কালি জনতা ভৱনত ভাৰতীয় মছলা পৰিষদৰ সচিব এম এছ মণিবন্দন আৰু উত্তৰ পূব ভাৰতৰ আঞ্চলিক কাৰ্যালয়ৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত অসমৰ মছলাজাতীয় শস্যখণ্ডক অধিক শক্তিশালী আৰু সম্প্ৰসাৰিত কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত বিশেষকৈ মছলাজাতীয় শস্যৰ পৰিসৰ বৃদ্ধি, উৎপাদনশীলতা আৰু গুণগত মান উন্নত কৰাৰ লগতে কৃষকসকলৰ বাবে উন্নত বজাৰ সুবিধা সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰা হয়। অসমত মছলাজাতীয় শস্যৰ খেতিৰ অপাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত আদা, হালধি, জালুক, জলকীয়া, ধনিয়া, ইলাচি, তেজপাতকে ধৰি বিভিন্ন মছলাজাতীয় শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। তেওঁ কয় যে দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত মছলাজাতীয় সামগ্ৰীৰ ক্ৰমবৰ্ধমান চাহিদাই কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰা আৰু ৰাজ্যৰ কৃষিভিত্তিক অৰ্থনীতিক অধিক শক্তিশালী কৰাৰ সুযোগ কঢ়িয়াই আনিছে। কৃষি বিভাগে ৰাজ্যৰ মছলাজাতীয় শস্যৰ কৃষকসকলক সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস। জ্যেষ্ঠ নাগৰিকসকলৰ সুৰক্ষা আৰু স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে 21 আগষ্টৰ দিনটো বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস হিচাপে উদযাপন কৰা হয়। জ্যেষ্ঠ নাগৰিকক আতিশয্যৰ ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লগতে সমাজৰ প্ৰতি জ্যেষ্ঠসকলৰ অৱদানৰ স্বীকৃতি প্ৰদানেই এই দিৱসৰ মূল উদ্দেশ্য। ভাৰতত এই দিৱস পালনে বিশেষ গুৰুত্ব বহন কৰিছে। 2020 চনৰ জনসংখ্যা সম্পৰ্কীয় এটা জৰীপৰ তথ্য অনুসৰি 2031 চনলৈ দেশৰ জ্যেষ্ঠ নাগৰিকৰ সংখ্যা 19,30,00,000ৰো অধিক হ'বগৈ। 2011 চনৰ লোকপিয়ল অনুসৰি এই সংখ্যা আছিল 10,30,00,000। মুঠ জনসংখ্যাৰ ভালেসংখ্যক লোক জ্যেষ্ঠ নাগৰিক হোৱা হেতুকে ভাৰতত এই লোকসকলৰ কল্যাণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে জ্যেষ্ঠ নাগৰিকসকলৰ সুবিধাৰ্থে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত অটল বয়ো অভ্যুদয় যোজনা চমুকৈ অব্যয়ৰ অধীনত গৃহহীন জ্যেষ্ঠ নাগৰিকৰ বাবে আশ্ৰয়গৃহ আৰু স্মৃতি বিলোপ ৰোগত আক্ৰান্ত জ্যেষ্ঠ নাগৰিকৰ বাবে যতন গৃহৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্য চৰকাৰেও জ্যেষ্ঠ নাগৰিকসকলৰ সন্মান, সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰিবলৈ ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। এনে পদক্ষেপৰ অংশ হিচাপে বৃদ্ধ পিতৃ মাতৃৰ

যত্ন ল'ব পৰাকৈ চৰকাৰী কৰ্মচাৰীৰ বাবে বিশেষ ছুটীৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ নাগৰিকসকলৰ সুৰক্ষা আৰু স্বাস্থ্যসেৱা আৰু সামগ্ৰিক কল্যাণৰ বাবে ভালেমান উদ্যম গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে সকলো জ্যেষ্ঠ নাগৰিকলৈ আন্তৰিক শুভেচ্ছা আৰু গভীৰ শ্ৰদ্ধা জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে জ্যেষ্ঠসকলৰ অভিজ্ঞতা, প্ৰজ্ঞা, মূল্যবোধ আৰু ত্যাগৰ ভিত্তিতেই সমাজৰ শক্তিশালী ভেটি গঢ়ি উঠিছে। জ্যেষ্ঠ নাগৰিকসকলৰ জীৱনৰ অভিজ্ঞতাই নতুন প্ৰজন্মক সঠিক দিশ দেখুৱাই সমাজক অধিক সমৃদ্ধ আৰু মানৱীয় কৰি তুলিছে বুলি ডঃ শৰ্মাই মত প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় জীৱজন্তু আনুবংশিক সম্পদ ব্যুৰো NBAGRয়ে অসমৰ ভেড়ালৈ ৰাষ্ট্ৰীয় স্বীকৃতি আগবঢ়াইছে। সেই অনুসৰি এতিয়াৰ পৰা অসমৰ ভেড়া অসমী নামেৰে জনাজাত হ'ব আৰু ই ৰাষ্ট্ৰীয় নথিত পঞ্জীভুক্ত হৈছে। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ জাত পঞ্জীয়ন সমিতিৰ শেহতীয়া সভাত এই অনুমোদন প্ৰদান কৰা হয়। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পশু বংশগতি আৰু প্ৰজনন বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডঃ গালিবুজ্জামান, সহকাৰী অধ্যাপক ডঃ ফাৰজিন আখতাৰ আৰু ডঃ অৰুন্ধতী ফুকনৰ লগতে পশু চিকিৎসা বিজ্ঞান অনুষদৰ প্ৰাক্তন গৱেষণা সঞ্চালক তথা বৰ্তমানৰ অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰঞ্জন কলিতাকে ধৰি বিজ্ঞানীৰ এটা দলে এই সংক্ৰান্তীয় পঞ্জীয়নৰ বাবে আবেদন জনাইছিল। তেওঁলোকৰ লগতে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পশু বংশগতি আৰু প্ৰজনন বিভাগৰ প্ৰাক্তন স্নাতকোত্তৰ গৱেষক ছাত্ৰীয়ে ইয়াৰ ক্ষেত্ৰভিত্তিক তথা আন গৱেষণা সম্পন্ন কৰিছিল। অসমৰ জলবায়ুৰ লগত খাপ খোৱা অসমী ভেড়ালৈ এই ৰাষ্ট্ৰীয় স্বীকৃতি থলুৱা জাতৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। শৈক্ষিক গৱেষণা আৰু প্ৰতিষ্ঠানিক সহযোগিতাক শক্তিশালী কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে কালি নাগালেণ্ড বিশ্ববিদ্যালয়ৰ লুমামীৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকাৰ উপস্থিতিত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱাল আৰু নাগালেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ আবে মোৰে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ সহযোগিতাই দুয়োখন শিক্ষানুষ্ঠানৰ শৈক্ষিক বিনিময়, যৌথ গৱেষণা, উদ্ভাৱন আৰু অন্যান্য পদক্ষেপক অধিক সম্প্ৰসাৰিত কৰিব বুলি আশা কৰা হৈছে। ৰাজ্যত বাংলাদেশৰ জেহাদী সংগঠনৰ পুস্তিকা, ছপা সামগ্ৰী, ডিজিটেল ফুটেজ, ভিডিঅ'কে ধৰি সকলো ধৰণৰ জেহাদী সাহিত্য নিষিদ্ধ কৰা হৈছে। ৰাজ্য চৰকাৰৰ গৃহ বিভাগে ভাৰতীয় ন্যায় সংহিতাৰ 98 নম্বৰ অনুচ্ছেদ অনুসৰি বাংলাদেশৰ জামাত উল মুজাহিদিন, বাংলাদেশ JMB, আনচাৰ উল্লাহ বাংলা টীম ABT আৰু আনচাৰ আল ইছালমামৰ দৰে জেহাদী সংগঠনৰ সকলো সংগঠনৰ কাম কাজ নিষিদ্ধ কৰিছে। সংগঠনকেইটাই ৰাজ্যত গতিবিধি বৃদ্ধি কৰিবলৈ তৎপৰ হোৱাৰ সম্ভেদ লাভ কৰাৰ পাছতে গৃহ বিভাগে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এই সন্দৰ্ভত গৃহ বিভাগে প্ৰকাশ কৰা জাননীত 2023 চনৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 98 নম্বৰ অনুচ্ছেদ অনুসৰি JMB, ABT, আনচাৰ আল ইছলাম, PRO-AQ, IS বা এনেধৰণৰ সংগঠনৰ সকলো ধৰণৰ প্ৰকাশন, প্ৰচলন, বিক্ৰী, প্ৰদৰ্শন, সামগ্ৰী সংগ্ৰহ, মজুতকৰণ, ডিজিটেল ভিডিঅ' ফুটেজ, নথি, ৱেবছাইট, সামাজিক মাধ্যম গোট, ছ'চিয়েল মিডিয়া, পেজ, চেনেল আদি নিষিদ্ধ কৰা বুলি উল্লেখ কৰা হৈছে। ডিব্ৰুগড়ৰ অগ্ৰণী শিক্ষানুষ্ঠান নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস কালি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দি ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়াই মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ নন্দলাল বৰগোহাঁইৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। তেওঁ নতুন প্ৰজন্মক সামাজিক মাধ্যম আৰু স্মাৰ্টফোনৰ পৰিৱৰ্তে অধ্যয়নক অধিক মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। পুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা কাৰ্যসূচীত অধ্যক্ষ ডঃ সঞ্জীৱানন্দ বৰগোহাঁয়ে আদৰণি ভাষণ দিয়ে। মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা এই অনুষ্ঠানত বিশিষ্ট সমাজসেৱক জ্যোতিপ্ৰসাদ কানৈয়ে শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 2,00,000 টকা আগবঢ়োৱাৰ উপৰি প্ৰতিটো শিক্ষাবৰ্ষৰ শ্ৰেষ্ঠ স্নাতকক 10,000 টকাকৈ বঁটা প্ৰদানৰ কথা ঘোষণা কৰে। কালিৰ এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ মূল পৃষ্ঠপোষক প্ৰয়াত নন্দলাল বৰগোহাঁইৰ পত্নী তথা পৰিচালনা সমিতিৰ সভাপতি জ্যোতি বৰগোহাঁইকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। 135 সংখ্যক ঐতিহাসিক ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন পৰহিলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহনবাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল FC-ৰ মাজত অনুষ্ঠিত হ'ব। মোহনবাগানে যোৱা নিশা শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত বিগত দুটা বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক 4-3 পৰাস্ত কৰে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। শিক্ষা বিভাগৰ ছাত্ৰ শিক্ষকৰ অনুপাতৰ ক্ষেত্ৰত ভাৰসাম্য ৰক্ষাৰ সিদ্ধান্ত। শ্বিলঙৰ হিংসাত্মক ঘটনাক লৈ একেৰাহে দ্বিতীয় দিনৰ বাবে যোৰাবাটত চালকসকলৰ প্ৰতিবাদ অব্যাহত আৰু NBAGRৰ অসমৰ ভেড়ালৈ ৰাষ্ট্ৰীয় স্বীকৃতি। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত ৰপ্তা ছবিৰ গীত শুনাবলৈ লৈছোঁ। প্ৰথমে এয়া অৰিজিত সিঙৰ কণ্ঠৰ এটি গীত।

শ্রোতাসকলে ৰক্তা ছবিৰ গীত শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ নিকিতা গান্ধী আৰু অৰিজিৎ সিঙৰ কণ্ঠৰ এটি গীত।

0: আইডিঅ'ৰ বুলনিৰ সমুশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছোঁ। শ্ৰোতা আইডিঅ'সকল, আজিৰ বুলনিত আমি কথা পাতিবলৈ লৈছোঁ বেক কৰা বিভিন্ন খাদ্য সম্ভাৰৰ বিষয়ে। আৰু এই বিষয়ে কথা পাতিবলৈ আজি আমাৰ বুলনিত উপস্থিত হৈছে খাদ্য বিশেষজ্ঞ ফৰিদা বেগম। বাইদেউ নমস্কাৰ, আপোনাক আমাৰ বুলনিলৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ, আপোনালোককো বহুত বহুত ধন্যবাদ।
2: হয় বাইদেউ, আমাৰ আইডিঅ'ৰ বুলনি অনুষ্ঠান আৰু আমি আইডিঅ'সকল আখলত থাকি ভাল পাওঁ। আমাৰ ব্যস্ততা যিমানেই নাথাকক কিয়, আমি ৰান্ধি বাঢ়ি খুৱাই বা সুন্দৰকে পৰিৱেশন কৰি আমি ভাল পাওঁ। আৰু আপুনি এগৰাকী খাদ্য বিশেষজ্ঞ, আপুনি খাদ্যৰ লগত জড়িত আৰু বিশেষকে আপুনি বেকাৰীৰ বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ আপুনি প্ৰস্তুত কৰে। হয়, এতিয়া বাইদেউ আপুনি আমাক কওকচোন যে বেকাৰীত কি কি ধৰণৰ বস্তু মানে হয়, বা
1: বেকাৰী বুলিলে সাধাৰণতে মানুহে কি ভাবে বুজিছেনে, কেকটোৱে যেন হয় সেইটো নহয়, চব বস্তুৱে মানে বেকাৰীত প্ৰস্তুত কৰিব পাৰি। যেনে ধৰক কেক, বিস্কুট, তাৰপিছত টি টাইম কেক, ব্ৰেড, এনেকুৱা আৰু বহুত আজিকালি এটা নতুন বস্তু ওলাইছে বাকলাভা বুলি কয়, সেইটো মানে সেইটো বেক কৰিব পাৰি। বা কিছুমানে যদি ভাবে যে মই বেক নকৰি মই তেলত ভাজিও খাম, সেইটোও খাব পাৰি। ব্ৰেডৰ নিচিনা নহয়, মচমচীয়া বস্তুটো একদম মচমচীয়া, সেইটো মানে এটা চিট আছে, চিটেদি বনাব পাৰি। কিন্তু এনেকুৱা এটা মানে মানে চিট নোহোৱাকৈ এনেকুৱা এটা পদ্ধতি আছে, সেই পদ্ধতিটো আমি সেইটো বাকলাভাটো আমি অসমত বনাব পাৰোঁ। অসমত এতিয়া গুৱাহাটীতো বহুত দোকান আছে বাকলাভাৰ, নোহোৱা নহয়, কিন্তু বহুত দাম। সৰু সৰু ধৰকচোন 10 গ্ৰাম, 15 গ্ৰাম, 20 গ্ৰাম এনেকুৱাতে 100 টকা 200 টকা লয়। তেতিয়াহ'লে কিমান লাভজনক ব্যৱসায় সেইটো, সেইটো এতিয়া আপোনালোকে আনিব পাৰে বেকিঙত।
2: বেকিঙত
1: সেইটো মই তাৰমানে এইটো ষ্টাৰ্ট কৰিছোঁ এতিয়া, সেইটো পাব এতিয়া ক্লাছত। গতিকে সেইটো বুলি নহয় যে খালি ময়দা বা হেৰি দিও বনাম, চব বস্তু দিয়ে বা চব জাতীয় বস্তু দিয়ে মানে বেকিঙত আপোনালোকে খটাব পাৰে।
2: হয়, আমি প্ৰথমতে বাইদেউ বিস্কুটৰ কথা পাতোঁ, এই বিষয়ে কওক। আমি আজিকালি দেখা যায় বহুতে ময়দা নিবিচাৰে, যিহেতু বহুতে স্বাস্থ্যসন্মতভাৱে খাদ্য সম্ভাৰ বিচাৰে। প্ৰথমতে আপুনি বিস্কুটৰ কথা কওক, কেনেকুৱা ধৰণৰ, কেনেকে, আৰু যদি আপুনি আমাক এটা বা দুটা কৈ দিয়ে ৰন্ধন কৌশল, মানে কেনেকে তৈয়াৰ কৰিম।
1: এতিয়া চাওক, বিস্কুট বুলিলে বিস্কুট আৰু কুকিজ, এই দুটা মানুহৰ কিন্তু অলপ কনফিউজ। বিস্কুট কি বস্তু, কুকিজ কি বস্তু? কুকিজ মানে হৈছে বিস্কুটে হয়, কিন্তু কুকিজটো খোৱাৰ লগে লগে মুখত দিয়াৰ লগে লগে গলি যাব, একদম ধুনীয়া, একদম মচমচীয়া হ'ব, কিন্তু টান নহয়। কিন্তু বিস্কুটটো হৈছে কি, মুখত দিয়াৰ লগে লগে কিন্তু একদম কটককৈ শব্দ উঠিব আৰু মচমচীয়া হ'ব। গতিকে এই ডিফাৰেঞ্চটো আমি সকলোৱে জানিব লাগিব। আমাৰ এতিয়া কি হয়, কুকিজটো বুলি ক'লে ইমান মানে ইমান ছফ্ট বুলি কোৱাৰ লগে লগে সেইটো বস্তুটো বিক্ৰী নহয়, কিন্তু সেইটোৱে আচল কুকিজ, বিস্কুট নহয় কিন্তু কুকিজ। গতিকে কুকিজ আৰু বিস্কুটৰ ডিফাৰেঞ্চটো আগতে সদায় জানি ল'ব লাগে। এতিয়া আহক বিস্কুটটো, বিস্কুটটো আমি ময়দা দিও বনাওঁ, বহুত বস্তু আছে বিস্কুট বনাব পৰা। এতিয়া বিস্কুট বুলি ক'লে ময়দা দিয়ে মানুহে ভাবে যে ময়দা দিয়ে বনাব পৰা যায়, কিন্তু সেইটো নহয়, চব বস্তু দিয়ে বিস্কুটটো বনাব পৰা যায়, কিন্তু তাৰ প্ৰচেছটো বেলেগ, তাৰ টেকনিকটো বেলেগ। একোটা যিকোনো বিস্কুট বনাব গ'লে তাৰ একোটা একোটা টেকনিক আছে, সেই টেকনিকবিলাক বহুত ধৰণৰ। এতিয়া বেকাৰীবিলাকে এটা ডো মাৰে 1000টা বিস্কুট বনাই দিয়ে, কিন্তু আমাৰ যে মানে হোম বেকাৰীবিলাক আছে তেনেকুৱা নকৰে, তাৰমানে তেনেকুৱা এটা বিস্কুট বনাব লাগিলে এটা আইটেমে এটা বস্তুৱে ব্যৱহাৰ কৰে, নেক্সট এটা বেলেগত বেলেগ বস্তু ব্যৱহাৰ কৰে।

0: গতিকে ডিফাৰেঞ্চটো বেকাৰী আৰু হোম বেকাৰবিলাকৰ অলপ ডিফাৰেঞ্চ আছে,
1: গতিকে
0: ব্যৱসায় ভিত্তিত। গতিকে বিস্কুটটো খুবেই ভাল, ব্যৱসায়ৰ ক্ষেত্ৰত খুব ভাল, এতিয়া ট্ৰেণ্ডিঙত আছে, আপোনালোকে বিস্কুটটো শিকি ল'ব পাৰে, শিকি লৈ একদম ব্যৱসায় ধুনীয়াকৈ কৰিব পাৰে।
1: এটা যদি বাইদেউ সহজ এটা যদি আপুনি আমাক তৈয়াৰ কৰা কৌশল কয়, যিটো ধৰক সকলোৱে শুনি, আইডিয়াসকলে যদি আমাৰ অনুষ্ঠান শুনি আছে, আইডিয়াসকলে যদি আমাৰ অনুষ্ঠান শুনি আছে, আপোনালোকে হাতত কাগজ আৰু কলম ৰ'ব পাৰে, বাইদেউ এতিয়া কৈ যাব, তেওঁৰ প্ৰণালীখিনি আপোনালোকে লিখি ল'ব পাৰে।
0: হয়, এতিয়া বিস্কুটৰ মই একদম সহজ এটা মই ৰেচিপি দিওঁ। যিহেতু আমাৰ ঘৰত কাপ আছে, মেজাৰমেণ্ট কাপ চবৰে ঘৰতে আজিকালি আছে, মই কাপেদি এটা মানে মেজাৰ, আচলতে গ্ৰামেদিহে কৰিব লাগে, কিন্তু কাপেদি কৈ দিছোঁ। ডেৰ কাপ ময়দা ল'ব, ডেৰ কাপ ময়দা, হাফ কাপ বাটাৰ, আনচল্টেড বাটাৰ ল'লে হ'ল, নাইবা যদি বেকাৰী নিচিনা বনাব বিচাৰিছে তেতিয়াহ'লে সেইটো মানে মাৰ্জাৰিন, মাৰ্জাৰিন বুলি কয়, মাৰ্জাৰিন ব্যৱহাৰ কৰিব পাৰে, মাৰ্জাৰিনো ল'ব পাৰে, বা নাই বাটাৰ আৰু মাৰ্জাৰিন দুয়োটা বেলেগ বস্তু, বেলেগ বস্তু। মই আনচল্টেড বাটাৰ বুলি কৈছোঁ, আপোনালোকে আনচল্টেড বাটাৰে দিব। হাফ কাপ চেনি, তাৰপিছত বেকিং চ'ডা 1/4 টিস্পুন, টিস্পুন মানে মেজাৰমেণ্ট চামুচবিলাক ল'ব লাগিব, এক চামুচৰ চাৰিভাগৰ এক ভাগ, ঠিক তেনেকৈ বেকিং পাউডাৰ, বেকিং চ'ডা 1/4 টিস্পুন ল'ব। তাৰপিছত ফিউ ড্ৰপছ ভেনিলা, ভেনিলা এচেঞ্চ যদি কাৰোবাৰ ঘৰত নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব, অকণমান নেমু টেঙাৰ বাকলি, নাইবা ডালচেনি গুড়ি, নাইবা ইলাচিৰ গুড়ি দি থ'ব যদি ভেনিলা নাথাকে। ময়দা আৰু চেনিখিনি ভালকৈ মাৰি ল'ব, ফেটি ল'ব, হাতেদি ফেটিলেও হ'ব, মেচিন দি ফেটিলে বেছি ভাল, কিন্তু চামুচেৰে বা মিক্সাৰে ফেটি দিব, বা হাতেদি ফেটি দিব, যাৰ একো বস্তু নাই হাতেদি ফেটিব। বাটাৰ আৰু চুগাৰখিনি ভালকৈ ফেটি ল'ব, ফেটি লৈ যেতিয়া 2 মিনিটমান ফেটিব, বেছিও নিফেটিব, 2 মিনিটমান ফেটিব, তাৰপিছত কি কৰিব, বেকিং পাউডাৰ, বেকিং চ'ডা আৰু ময়দা, ডেৰ কাপ ময়দা ভালকৈ চালি ল'ব, চালি লৈ সেই বাটাৰ আৰু চেনি যে আমি ফেটি লৈছোঁ তাতে দি দিব, দি লাহে লাহেকৈ লাহে লাহেকৈ ডো এটা বনাই ল'ব, মাৰি মানে আটা মৰা নিচিনা নামাৰিব, ডো এটা বনাই ল'ব, ডো বনাই লৈ ধুনীয়াকৈ আপোনালোকে বাটাৰ পেপাৰ ল'ব, বাটাৰ পেপাৰত আপোনালোকে সেই ডোটো কি কৰিব, মেৰুৱাই দিব, একদম ধুনীয়াকৈ মেৰাই দিব, মেৰাই দি আপোনালোকে অলপ সময় ৰখিব দিব বা ফ্ৰিজত থৈ দিব অলপ সময়, বস্তুখিনি ভালকৈ মানে ৰোল কৰি, ৰোল কৰিব লাগিব, যিমান ডাঙৰ ৰোল কৰে সিমান ডাঙৰ বিস্কুট হ'ব, যিমান সৰু ৰোল কৰিব সিমান সৰু বিস্কুট হ'ব, অলপ সময় ফ্ৰিজত থৈ দিয়ক আধা ঘণ্টামান, তাৰপিছত আপোনালোকে আনি পিচ পিচকৈ কাটক, কাটি অ'ভেনত বেক কৰিলেও বেক কৰিব পাৰে, নাইবা গেছতো বেক কৰিব পাৰে, গেছত আপুনি ধৰক ডাঠ ডাঠ যে কেৰাহীবিলাক আছে সেই কেৰাহী এখন ল'ব, তাতে ভিতৰত টেন এটা দিব বহাই, তাৰপিছত ঢাকনি এখন মাৰি দিব, ঢাকনিখন মাৰাৰ পিছত 6 মিনিট একদম পুৰা ফুল স্পীডত গৰম দিব, যেতিয়া একদম ধোঁৱা ওলাই আহিব তেতিয়া কি কৰিব লাগিব, এই যে বিস্কুটখিনি বনাই লৈছে কাটি কাটি পিচ পিচ কৰি, কাটি কাটি পিচ পিচ কৰি বনাই কাঁহীত এখন বাটাৰ পেপাৰ পাৰি সেই কাঁহীখনত এটা এটা বিস্কুট দি অলপ বহলকৈ মানে ফাক ফাককৈ দিব লাগিব, যিহেতু বেকিং পাউডাৰ, বেকিং চ'ডা দিয়া আছে ফুলি যাব, তাৰপিছত সেইটো 6 মিনিট যোৱাৰ পাছত, 6 মিনিট যেতিয়া গৰম হৈ যাব কেৰাহীখন, সেই তেতিয়া একদম চিমত দি দিব লাগিব, কেৰাহীখন কিন্তু নমাব নোৱাৰে, গেছৰ পৰা নমাব নোৱাৰে, তাতেই থাকিব কিন্তু চিমত থাকিব, তাৰপিছত কি কৰিব লাগিব, ঢাকনিখন 1 ছেকেণ্ডৰ কাৰণে উঠাই কাঁহীখন 1 ছেকেণ্ডতে সোমাই দিব যাতে গৰম বতাহখিনি ওলাই নাহে, তেতিয়া আপোনাৰ বিস্কুটটো একদম বেকাৰী নিচিনাই হ'ব, অ'ভেনত বেক কৰোঁ ঠিক তেনেকুৱাই হ'ব, ৰংচোৱা কৰিব লাগিলে 25 মিনিট লাগিব, 25 মিনিটত যদি যেতিয়া দেখিছে যে ৰঙা হোৱা নাই তেতিয়া আৰু 2 মিনিট 2 মিনিটকৈ ৰখাই থ'ব, তেতিয়া ৰংচোৱা হৈ যাব ধুনীয়াকৈ। বিস্কুটটো আনি ভালকৈ ঠাণ্ডা কৰক, ঠাণ্ডা কৰি মুখাত মাৰা হেৰিত আপোনালোকে ভৰাই 1 মাহ 2 মাহ একদম ধুনীয়াকৈ বিস্কুটটো থাকিব,
1: তেনেকৈ
0: কৰিব পাৰি।
1: আৰু এটা কথা বাইদেউ, মিঠাৰ ক্ষেত্ৰত, মিঠাৰ ক্ষেত্ৰত সকলোৱে মিঠা খাব আজিকালি নিবিচাৰে, তো এই মিঠা মানে চেনি,
0: চেনি
1: চেনিৰ কিবা আছে নেকি বাইদেউ, চেনি নোহোৱাকে
0: চেনি, এতিয়া চেনি আৰু গুড় বস্তুটো একে বস্তু, চেনিও মানে ডায়েবেটিছসকলে বা যিবিলাক হেলথ কনচিয়াছ তেওঁলোকে চেনিও নাখায়, গুড়টোও খাব নিবিচাৰে, কিন্তু তেনে ক্ষেত্ৰত অলপ দিগদাৰী হয় বিস্কুটটো বনাওঁতে, কিন্তু বিস্কুট যেতিয়া আমি বনাম তাতে চেনি নিদিয়াকৈ কোনো বিস্কুটে নহয়,
1: কাৰণ
0: চেনি লাগিব, যেতিয়া মই মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ তেওঁলোকেও কৈছে অলপ চেনি লাগিবই, চেনি নিদিয়াকৈ ডায়েবেটিছৰ যিবিলাক বিস্কুট বনায় সেইবিলাকো নহয়, তাৰমানে অলপ দিয়ে, কিন্তু কিন্তু এতিয়া যে মই আপোনালোকক বিস্কুটৰ ৰেচিপিটো দিলোঁ, সেই ৰেচিপিটো একদম আধা কৰি দিব, চেনিখিনি আধা কৰি দিলে একদম আধা, নিমখ দিব আধা চামুচৰ অলপ কম দিলে হ'ল, আধা চামুচ দি আপোনালোকে বনাই চাব, চাব এইটো নিমখীয়া বিস্কুট হৈ যাব, ধুনীয়া নিমখীয়া হ'ব,
1: ঠিক
0: তেনেকৈ বনাব, একদম চেনিটো আধা কৰি দি তাতে নিমখখিনি দি যেনেকুৱা প্ৰচেছত মই কৈছোঁ তেনেকুৱা প্ৰচেছত বনাই দিব, একদম।

0: ধুনীয়া নিমখীয়া বিস্কুট হৈ যাব।
1: আমি বিস্কুটৰ কথা শুনিলোঁ বাইদেউ, এইবাৰ যদি নান কাটাৰ বিষয়ে অকণমান কয়।
0: হয়, নান খাটাটো ধৰকচোন এতিয়া বিস্কুটৰ একদম হিৰ। বিস্কুটটো শিকিব আহেই ল'ৰা ছোৱালী, আৰু মানে খাওঁতে খুব টেষ্টি, সেইকাৰণে মানুহে এইটো বিচাৰে যে আমি নান খাটাকে খাওঁ। কিন্তু বজাৰৰ নান খাটা আৰু নিজে বনাই খোৱা নান খাটা বহুত ডিফাৰেঞ্চ, আকাশ পাতাল। যেতিয়া বেকাৰীত বনাই সেই বস্তুটোত ইমান ঘি নাথাকে, যেতিয়া আমি ঘৰত বনাম তেতিয়া কিন্তু বহুত ঘি দিয়ে বনাম আমি বস্তুটো, গতিকে বহুত টেষ্টি। আপোনালোকে এইটো বনাই চাব পাৰে, ৰেচিপিটো লাগে যদি দিব পাৰি। এতিয়া ৰেচিপিটো ধৰক, চব একাপ ময়দা, একাপ বেচন, একাপ তাৰপিছত চুজি ল'ব লাগিব 1/4 কাপ, ঘি 1 কাপ। যদি কোনোবাই ঘি খাব নোখোজে তেতিয়াহ'লে 1 কাপ তেল দিলেও হয়, কিন্তু ৰিফাইন তেল দিলেও হয়, কিন্তু টেষ্টটো তেনেকুৱা নহয়,
1: ঘিৰ নিচিনা নহয়।
0: তাৰপিছত বেকিং চ'ডা 1 চিকুটমান, 1 পিঞ্চ বুলি কয়, 1 চিকুট বেকিং পাউডাৰ 1 চিকুট এনেকৈ দি গোটেইখিনি, চেনি 1 কাপ, চেনিখিনি আৰু বাটাৰখিনি ভালকৈ ফেটি লৈ, তাৰপিছত গোটেইখিনি যিবিলাক বস্তু মই দিলোঁ মানে পাউডাৰ জাতীয় গোটেইখিনি এটা ছাইডত ল'ব, লৈ চালি ল'ব, চালি লৈ তাতে গোটেইখিনি দি দিব ঘি আৰু চেনিত দি ভালকৈ একদম মাৰি, হাতেদি এটা ডো বনাই, মাৰিব নালাগে আটা নিচিনা মাৰিব নালাগে, এটা ডো বনাব, ডো বনাই ধুনীয়াকৈ গোল গোল কৰি অকণমান আগটো কাটি দিব, যিহেতু নান খাটাটো একদম ফাটা ফাটা থাকে, আগটো কাটি দি তাতে অলপমান ইলাচি পাউডাৰো দিব, তাতে ডোটোত ইলাচি পাউডাৰ অলপ দি দিব, ভেনিলা নিদিব, তাত ভেনিলা কিন্তু নালাগে, কিছুমান বস্তু দিব নোৱাৰে, কিন্তু ঘৰত বনাই খালে দিব পাৰে, বিজনেছ কৰিলে নোৱাৰে। অলপ মানে আগটো যেতিয়া কাটিব তাতে অলপমান ইলাচি পাউডাৰ দি দিব, দিয়াৰ পিছত চাব আপোনালোকে, আৰু ফ্ৰিজত অকণমানো ৰাখিব নালাগে, এইটো একদম ধুনীয়াকৈ বেক কৰিব, গেছত বেক কৰিলেও যেনেকুৱা হ'ব, মানে অভেনত বেক কৰিলেও তেনেকুৱাই হ'ব, ছেম হ'ব।
1: হয়, এইটো হৈছে আমাৰ নানখাটা এটা ৰন্ধন প্ৰকৰণ। হয়, আমি বিস্কুটৰ শুনিলোঁ, নানখাটাৰ শুনিলোঁ, এবাৰ আমি কেকলৈকে যাওঁ। এতিয়া প্ৰথমতে আপুনি আমাক আমাৰ আজিকালি বিভিন্ন ধৰণৰ শুকান ফলেৰেও কেক
0: বনায়,
1: সেইটো বা কেনেকৈ প্ৰথম মানে কোনোবা এগৰাকী মহিলা
0: কেক বনাব বিচাৰিলে,
1: আমাৰ যি অনুষ্ঠান শুনি থকা কোনোবা শ্ৰোতাই যদি বিচাৰিছে যে তেওঁ কেক তৈয়াৰ কৰিব, তেওঁ প্ৰথম কেনেকৈ
0: আৰম্ভ কৰিব? এতিয়া ঠিক আছে, এটা ৰেচিপি ক'ম, এইটো ৰেচিপিটো যদি চবেই মানে শিকি ৰাখে বা বুজি ৰাখে বা লিখি ৰাখে, সেই এটা ৰেচিপি দিয়ে ৰেড ভেলভেট বনাব পাৰিব, চকলেট বনাব পাৰিব, এই জেব্ৰা কেক আছে এইবিলাক কেকো, চব কেক এটা ৰেচিপি দি বনাব পাৰিব। সেইটো ৰেচিপি এতিয়া মই কৈ দিম, আপোনালোকে অকণমান লিখক আৰু ভালকৈ যদি শুনে আপোনালোকে, এই কেকটো কিন্তু একদম ধুনীয়াকৈ বনাব পাৰিব, আৰু যদি বিচাৰে মই কাপ কেক বনাম, তথাপিতো এই ৰেচিপিটো দিয়ে বনাব পাৰিব, একদম সহজ ৰেচিপি। সেইটোত লাগিব 1 কাপ ময়দা, 1/4 কাপ গাখীৰৰ পাউডাৰ, 1 টিস্পুন শুকান গাখীৰৰ পৰা পেকেটবিলাক পোৱা যায় যে, 1 টিস্পুন বেকিং পাউডাৰ, 1/4 টিস্পুন বেকিং চ'ডা, নিমখ 2 চিকুট, 1/2 কাপ চেনি, 1/2 কাপ গাখীৰ, তাৰমানে 1/2 কাপ গাখীৰৰ পাউডাৰো ল'ব লাগিব, আকৌ গাখীৰো ল'ব লাগিব, যিহেতু আমি ইয়াতে কণী নিদিওঁ, কণী যদি লাগে সেইটো মই ৰেচিপিটো দিব পাৰিম, কিন্তু কণী নোহোৱাকৈ এইটো ৰেচিপি। তাৰপিছত 1/2 কাপ যদি গাখীৰ লৈছে, 1/2 কাপ ভেনিলা এচেঞ্চ, 1/4 কাপ তেল আৰু 1 টিস্পুন ভিনেগাৰ। প্ৰথমতে কি কৰিব, গাখীৰখিনি অকণ কুহুম কুহুম গৰম কৰি ল'ব, লৈ ভিনেগাৰখিনি তাত ঢালি দিব, এনেকুৱা ফাটিব লাগিব, ভিনেগাৰখিনিয়ে মানে ফাটায় নেমুৰ এইটো বস্তু, নেমুৰ সলনি এইটো, যদি ভিনেগাৰ নাথাকে নেমু এচামুচ দি দিব। তাৰপিছত ধুনীয়াকৈ গাখীৰখিনি অলপ অলপ যেতিয়া ফাটিব, অলপ ঠাণ্ডা হ'ব, তেতিয়া তাত চেনিখিনি গুড়ি কৰিব, গুড়ি কৰি তাত দি দিব, দি ভালকৈ ফেটি ল'ব, ফেটি তাতে তেলখিনি দি দিব, 1/4 কাপ তেল আছে, তেলখিনি দিব, তেলখিনি দি ভালকৈ ফেটি ল'ব। এইখিনি ফেটা হোৱাৰ পাছত, তাৰপিছত ময়দা, বেকিং পাউডাৰ, বেকিং চ'ডা, নিমখ এইখিনি বস্তু ভালকৈ চালি লওক, চালি লৈ গোটেইখিনি বস্তু একেলগে দি একদম ধুনীয়াকৈ এখন চামুচেদি আপোনালোকে লাহে লাহে লৰাওক, কাট এণ্ড ফইল মেথড বুলি কয়, একদম যে ঝটপট ঝটপট লৰাব তেনেকুৱা নহয়, লাহে ধীৰে লৰাব লাগিব, মানে মিল্ক, চেনি, অইল এইখিনি যে আমি ঘুটিলোঁ, সেই ঘোটাখিনিৰ ফৰ্মটো যাতে বহি নাযায়, একদম লাহে লাহে কৰক। তাৰপিছত গোটেইখিনি যেতিয়া মিলি যাব, তেতিয়া এটা মোল লওক, 5 ইঞ্চি মোল লওক বা 6 ইঞ্চি মোল এটা লওক কেকৰ মোল, তাতে বেটাৰ পেপাৰ পাৰি দিয়ক, তেল অলপ সানি দিয়ক, গোটেইখিনি তাতে দি দিয়ক, ঠিক মই যেনেকৈ বিস্কুটটোৰ কথা ক'লোঁ যে কেনেকৈ বহাব, ঠিক তেনেকৈ কেকটো বহাই দিব। গেছত কিন্তু কি জানেনে, যদি প্ৰেচাৰ কুকাৰত বহাই একদম অ'ভেনৰ নিচিনা হ'ব, প্ৰেচাৰ কুকাৰটো ছেম, হুইচেলটো খুলি দিব, খুলি দি পাইপডালো খুলি দিব, খুলি দি প্ৰেচাৰ কুকাৰটো একদম মাৰি ছ মিনিট গরম করে।

0: গৰম কৰাৰ পাছত টেন এটা দিব লাগিব। যেতিয়া একদম ধোঁৱা ধোঁৱা ভাৱ ওলাব, তেতিয়া এই যে মোল্ডত আপুনি বহাই থৈ দিছে, মানে দি থৈ দিছে হেৰিটো, বেটাৰটো, কেকৰ বেটাৰটো, সেই বেটাৰটো নি একদম গেছৰ ওচৰত ৰাখক। একদম আপুনি এক ছেকেণ্ডত ঢাকনখন খোলক, এক ছেকেণ্ডৰ ভিতৰতে তাতে মোল্ডটো বহাই দিয়ক, যাতে ভিতৰৰ বতাহটো বাহিৰত ওলাই নাহে, আৰু হুইচেলটো নোহোৱাকৈয়ে আপুনি মাৰি দিয়ক, হুইচেল নিদিব। মাৰি দিয়াৰ পিছত একদম 35 মিনিট পিছত আপুনি খুলি, একদম চিমত থাকিব দেই, জুইকুৰা একদম চিমত, পাহৰি নাযাব। জুইকুৰা যদি একদম ফুলত থাকে তেতিয়া কিন্তু একদম পুৰি ছাই হৈ যাব, গতিকে চিমত দিব। আৰু একদম মানে ভালকৈ ঢাকনখন চাব যে চাৰিওফালে মাৰা খাইছে নে নাই, অলপ যদি টেৰা টেৰিকৈ মাৰা থাকে তেতিয়াও কিন্তু কেকটো নহ'বগৈ। পাছত চাব 35 মিনিট পিছত একদম আমি যেনেকুৱা মানে অ'ভেনত বনাওঁ একদম ছেম অ'ভেনৰ নিচিনা হ'ব। আৰু যদি ৰংচোৱা কৰিব বিচাৰে তেতিয়াহ'লে ঠিক 35 মিনিট পাছত আপোনাৰ গেছৰ পৰা নমাই থৈ দিব, নুখুলিব। নুখুলিলে মানে একদম ধুনীয়া ৰংচোৱা হৈ যাব কেকটো। সেই কেকটো আপুনি আইচিঙো কৰিব পাৰে, অকল অকল মানে যে যদি ভাবে যে চাহৰ লগত খাম সেইটোও খাব পাৰে। এই কেকটো যদি কোনোবাই পাৰে শুকান মানে ফ্ৰুটছবিলাক যদি দিব বিচাৰে, মানে নাটছবিলাক, কিন্তু সেইবিলাক কি হয়, নাটছবিলাক যদি আমি কেকৰ ভিতৰত দিওঁ কি হয়, যেতিয়া কেকটো হয় দেখা যায় যে চব তলত পৰি যায়, ওপৰত নাথাকে। এই ক্ষেত্ৰত এটা টিপছ আছে কি, যে ময়দাৰ লগত অলপমান 2 চামুচ ময়দা লওক, আৰু এই নাটছবিলাক যে ধৰক কিচমিচ, কাজু বাদাম, আলমণ্ড, এইবিলাক কি কৰিব, সৰু সৰুকৈ কাটিব আৰু এই ময়দাখিনিত ধুনীয়াকৈ সানি ল'ব। সানি লোৱাৰ পাছত যেতিয়া আমি মোল্ডত বস্তুখিনি ঢালিম, অলপ অলপকৈ ঢালিছোঁ না, ওপৰত অলপ অলপকৈ দি দিব, তাৰ ওপৰত অকণমান বেছিকৈ দি দিব, চাব তেতিয়া মানে সেই বস্তুখিনি ভিতৰত পৰি নাযায়, ওপৰতে ভাঙি থাকিব, কাৰণ তাৰ গাত ময়দা লগোৱা আছে, সহজে সি তলত পৰি নাযায়।
1: হয়, আৰু এটা প্ৰশ্ন বাইদেউ, আমাৰ আজিকালি দেখা যায় কেকৰ ক্ষেত্ৰত যিবিলাক বতৰৰ ফল মূল আমি দেখা পাওঁ, সেইবিলাকৰে খুব আজিকালি প্ৰস্তুত কৰে, আমৰ কেক, কঁঠালৰো দেখিছো মাজতে, ঠিক তেনেকে আনাৰসৰো কৰে দি পেলাই, সেনেকুৱা কিবা এটা বাইদেউ আমাক কৈ দিব নেকি, সহজ যিটো ফলৰটো আমি পাইছো তেনেকে কিবা আজি বতৰৰ ধৰক।
0: ঠিক আছে, এটা কেক কওঁ, টি টাইম কেক। এতিয়াতো ক'লোঁ এই যে কেকটো মই ক'লোঁ যে সেই কেকটো আপোনালোকে আইচিং কৰিব পাৰিব ধুনীয়াকৈ, মানে এই ক্ৰীম আনি ক্ৰীমটো ফেটি ধুনীয়াকৈ আইচিং কৰিব পাৰিব, এইটো বাৰ্থডে কেক বনাব পাৰিব। কিন্তু বাৰ্থডে কেক আৰু টি টাইম কেক দুটা কিন্তু ডিফাৰেঞ্চ বস্তু, আপোনালোকে এনেই খাব পাৰে, বনাই খাব পাৰে, কোনো প্ৰব্লেম নাই, কিন্তু দুটা কিন্তু ডিফাৰেঞ্চ বস্তু। এতিয়া মই এটা টি টাইম কেকৰ এটা হেৰি কওঁ, যিহেতু আমৰ বতৰ সেই হওঁ হওঁ অৱস্থা, গতিকে আমৰ জুতিটো কেকতো ল'ব পাৰিব। গতিকে আহক এতিয়া আমেদি মই এটা ৰেচিপি কওঁ, ভালকৈ শুনিব। এইটো মই কণী দি দিম, আপোনালোকে কণী দিও খাব পাৰিব এই কেকটো, দুটা কণী দি একদম ধুনীয়াকৈ বনাব পাৰিব। চাব, ময়দা 180 গ্ৰাম, বেকিং পাউডাৰ 1 টিস্পুন, বেকিং চ'ডা 1/2 টিস্পুন, নিমখ 1 গ্ৰাম, মানে অলপ আধা চামুচৰো কম দিব, কণী দুটা, চেনি 150 গ্ৰাম, অইল 120 গ্ৰাম, তাৰপিছত আমৰ আম একদম পকা আম ল'ব, পকা আম লৈ ভালকৈ মিক্সি জাৰত মাৰি ল'ব, মাৰি লৈ 240 গ্ৰাম ল'ব, তাৰপিছত ল'ব অইল, অইল 60 ml, তাৰপিছত ভেনিলা 1 টিস্পুন। এতিয়া প্ৰচেছটো চাব, কণী নোহোৱা কেকৰ প্ৰচেছ বেলেগ আৰু কণী দিয়া কেকৰ প্ৰচেছ বেলেগ, দুটা বেলেগ ধৰণৰ। কিন্তু দুটা কণী মই ভাঙি ল'লোঁ, তাত চেনিখিনি দি দিলোঁ, চেনি যিমান আছে সিমানেই ল'ব, চেনি আৰু এই কণী দুটা ভালকৈ ফেটক, এনেকুৱা ফেটক যাতে একদম ফৰ্ম এটা আহি যায়। তাৰপিছত ইয়াতে গাখীৰ দিয়া আছে, মিল্ক দিয়া আছে 60 ml, অইল আছে 120 ml, আৰু মিল্ক আছে 60 ml। এই গাখীৰখিনি 60 ml গাখীৰখিনি সেই কণী আৰু যে মই চেনি ফেটিছোঁ তাতে দি দিব, দি আকৌ ভালকৈ ফেটক, ফেটি এটা চাব যে কণীখিনি যেতিয়া গাখীৰখিনি দিব একদম ধুনীয়া এটা ফৰ্ম হ'ব, ফৰ্মৰ নিচিনা হ'ব, তেতিয়া তাতে আমৰ পেষ্টখিনি দি দিয়ক, আমৰ পেষ্ট বনাইছোঁ, কিন্তু সেই আমটোৰ জুখি ল'ব, 1/240 ml হ'ব লাগিব। এইটো মাত্ৰা দিলেও কিন্তু কেকটো কি হয়, গেলগেলা হৈ যায় ভিতৰত, সেইটো নুফুলেও ফুলিলেও ভিতৰত একদম কেঁচা থাকিব, যিমান পৰিমাণৰ সঠিক হ'ব লাগিব, সেইটো বেছি দিলে মানে পাতল হৈ যাব, মানে কেকটো যদি বেটাৰটো যদি পাতল হয় তেতিয়াহ'লে কেক কোনোদিনে নহয়, ওপৰত একদম ধুনীয়া দেখা যাব, ভিতৰত একদম কেঁচা থাকিব। এতিয়া গাখীৰখিনি দিলোঁ, গাখীৰখিনি দি আমৰ পেষ্টখিনি তাতে দি দিলোঁ 240 গ্ৰাম, দিয়াৰ পাছত এইফালে ময়দা, বেকিং পাউডাৰ, বেকিং চ'ডা এইখিনি ভালকৈ আমি মানে 140 চালি ল'লোঁ। তাৰপিছত আমি এই চালি লোৱা বস্তু, তেল কিন্তু দিয়া নাই এতিয়াও, চালি লোৱা বস্তুখিনি আমি এই কণীৰ বেটাৰত আম আম যে দিলোঁ সেইখিনি ধুনীয়াকৈ আমি চামুচেদি

0: ল'ৰাম কাৰ্টেন ফইল মেথডত, লাহে ধীৰে, যাতে আমাৰ ডিমাৰ ফৰ্মটো বহি নাযায়। যেতিয়া ময়দাখিনি আৰু এই বেটাৰখিনি ধুনীয়াকৈ মিলি গৈছে, দেখিলে যে ময়দাৰ চিনচাপ নোহোৱা হৈছে, একদম মিলি গৈছে, তেতিয়া কি কৰিব লাগিব, অইলখিনি আমি তাতে লাহেকৈ মিলাই দিম। মিলাই যদি চেনি অইল নিদিয়ে, তেতিয়াহ'লে যদি ভাবে যে ঘি দি বনাম, ঘি দিও খাব পাৰে, যদি বনাম যে বাটাৰ দি খাম, বাটাৰ দিও খাব পাৰে। তেতিয়া পৰিমাণটো অলপ কমাই দিলে হ'ল, 100 মিলিগ্ৰাম দিলে হ'ল। তাৰপিছত এইখিনি দি ভালকৈ লৰাই দিছোঁ, লৰাই দি শেষত তেলখিনি দিছোঁ, লৰাই দি এটা মোল লওক, 6 ইঞ্চিৰ এটা মোল ল'ব, লৈ তাতে বাটাৰ পেপাৰ দিব, তাতে গোটেইখিনি ঢালি দিব, ঢালি দি বেক কৰিব দিয়ক, মানে 180 ডিগ্ৰীত বেক কৰিব দিব, মানে অ'ভেনত দিব, OTG নাইবা প্ৰেচাৰ কুকাৰ, মই যেনেকৈ আগতে কৈছোঁ ঠিক তেনেকুৱা মেথডতে প্ৰেচাৰ কুকাৰত দি দিব। চাব কেকটো ইমান ধুনীয়া হ'ব, খাই ভাল পাব, মানে চাহৰ লগতো খাই ভাল পাব, যদি ভাবে যে মই সেই কেকটো আইচিং কৰিম, আইচিঙো কৰিব পাৰিব।
1: আকৌ বতৰৰ ফলো আছে,
0: হয় বতৰৰ ফলো আছে, লাষ্ট এতিয়া আৰু মানে শেষৰ অৱস্থাতে আপোনালোকে এইটো জুতি লওকচোন।
1: হয় বাইদেউ, আমি কেকৰো শুনিলোঁ। আৰু এটা মনত আহিছে প্ৰশ্ন এটা মোৰ, যে আপুনি, আমি দেখোঁ বা আপোনাক দেখিছোঁ আমি, যে বিভিন্ন ধৰণৰ চাউলৰ গুড়ি, আৰু চাউলৰ গুড়িটো হৈছে আমাৰ অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰৰ এটা চাউলৰ গুড়িৰেও কিন্তু বিভিন্ন
0: ধৰণৰ বনাব পাৰি,
1: প্ৰস্তুত কৰিব পাৰি খাদ্য সম্ভাৰ। আজি যদি আমাক তেনেকৈ কৈ দিয়ে বৰ্তমান,
0: এতিয়া এই চাউলৰ গুড়ি দি কেকো বনাব পাৰিব, চাউলৰ গুড়ি দি বিস্কুটো বনাব পাৰিব, চাউলৰ গুড়ি দি টি টাইম কেক বনাব পাৰিব, বহুত বস্তু বনাব পাৰি। খালি নিজে অলপমান যদি এটা ৰেচিপি লাগিব, কিন্তু ৰেচিপি এটা যদি থাকে, বিস্কুটৰ এটা ৰেচিপি থাকে বা কেকৰ এটা ৰেচিপি থাকে, সেই ৰেচিপিটো অলপ অলপ স্কিপ কৰি দি দি মানে সেই হেৰিটো বনাব পাৰে, ৰেচিপিবিলাক বনাব, বেলেগ বেলেগ ভেৰিয়েশ্যনত বনাব পাৰে। এতিয়া চাউলৰ গুড়ি এটা যে মই দিলোঁ এতিয়া আপোনালোকক, যে কেক কেনেকৈ বনাব পাৰি, সেইটো ময়দাখিনি স্কিপ কৰি দিলে হ'ল, চাউলৰ গুড়ি দি দিলে হ'ল।
1: চাউলৰ গুড়িখিনি আমি যেনেকে আপুনি আগতে কৈছে ময়দা বা আটাখিনি আমি
0: চালি লওঁ,
1: চাউলৰ গুড়িখিনি
0: চালি ল'ব লাগে, কিন্তু চাউলৰ গুড়িটোৰ পৰিমাণটো অকণমান কম দিব লাগিব, কাৰণ চাউলৰ গুড়িটো যেতিয়া পানীত ভিজি যায় তেতিয়া গোটা লাগি যায়, গোটা লাগি যায়, অলপ কমাই দিব, 1/4 কাপ কমাই দিব,
1: কমাই দিব, যিটো কাপৰ আপুনি হিচাপ দিছে তাতকে অলপ
0: কমাই। আৰু যদি এই 1.5 কাপে দিছে, ধৰক 1.5 কাপ মই ময়দাৰ কথা কৈছোঁ বা 1 কাপ ময়দাৰ, 1 কাপ ময়দাই দিছে, ডাঠ হৈ গৈছে, কোনো প্ৰব্লেম নাই, শেষত কি কৰিব, অকণমান গাখীৰ, গাখীৰ 2-3 চামুচ দি অকণমান ঢিলা কৰি দিব, ধুনীয়া হৈ যায়। তেতিয়া
1: চাউলৰ গুড়িৰ বাইদেউ আমি কেক
0: বিস্কুটো বনাব পাৰিম,
1: শুনিছোঁ তেনেকৈ। আৰু যদি আপুনি, আমি কেতিয়াবা গম পাওঁ যে বিভিন্ন
0: আছে আছে আছে, হয় হয়, ধৰক কণীটো আমাৰ ঘৰত থাকে, কণীটো থাকে, চাউলৰ গুড়িও আছে। এতিয়া চাউলৰ গুড়ি আৰু কণী দি কি বনাম, তেলো কিন্তু আমাৰ ঘৰত, গৰীব হওক ধনী হওক চবৰে ঘৰতে তেলটো থাকে, সদায় চবেই তেলটো খায়ে। এতিয়া ধৰক তেলৰ পিঠাটো বনাব গ'লে বহুতৰে কিন্তু তেলৰ পিঠাটো নহয়গৈ, হয়নে, বহুতৰে নহয়, মানে বহুত মোৰ মেছেজ আহে এনেকুৱা, বাইদেউ আমাৰ তেলৰ পিঠা হোৱা নাই, অমুক হোৱা নাই, তমুক হোৱা নাই, ঘৰত খাবৰ কাৰণে। গতিকে কণী এটা যদি থাকে, তেলৰ পিঠাটো একদম পাৰফেক্ট ধুনীয়া হ'ব, তেলৰ পিঠা বুলি নকৈ মালপোৱা বুলি ক'ব পাৰে। এইটো কণী এটা ল'ব, 1 কাপ মানে চাউলৰ গুড়ি ল'ব, চাউলৰ গুড়ি অকণমান চুজি, চুজি মানে 2 টেবুল স্পুন বা টিস্পুন সেনেকৈ ল'ব। পিঠা চিঠা বনাওঁতে কি হয়, নিজৰ আইডিয়াটো আহি গ'লে নিজে এটা ৰেচিপি বনাব পাৰি। তাৰপিছত চেনি, চেনি দিব, চেনি নিদিলে গুড় দিব, গুড় নিজৰ মানে মিঠা অনুযায়ী দিব, নিজৰ মিঠা অনুযায়ী চেনি দিব, চেনি দি পাছত ভালকৈ ঘুটি ল'ব, ঘুটি লৈ চেনি, পিঠাগুড়ি আৰু কণী ভালকৈ ফেটক, ফেটি ফেটি ফেটি ফেটি তাত অকণমান বেকিং পাউডাৰ দিম, কিন্তু লাষ্টত দিব, তাত অলপমান কি কৰিব, অকণমান বেকিং চ'ডা, অকণমান বেকিং চ'ডা, বেকিং পাউডাৰ নহয়, কিন্তু বেকিং পাউডাৰে বেলেগ কাম কৰে, বেকিং চ'ডাই কিন্তু বেলেগ কাম কৰে। বেকিং চ'ডা অলপমান দিয়ক, ভালকৈ ঘুটক, একদম ঘুটি ঘুটি ঘুটি ঘুটি, অলপমান গোটা বেটাৰটো অলপ গোটা হ'ব লাগিব, একদম ঢিলা হ'লে কিন্তু নহ'ব, অলপ গোটা হ'ব লাগিব, ধুনীয়া যেতিয়া গোটা হ'ব ভালকৈ ফেটক, তাৰপিছত 1/2 ঘণ্টা বা 1 ঘণ্টা ৰেষ্ট ল'ব দিয়ক, ৰেষ্টত ৰাখিব দিয়ক, ৰেষ্টত যেতিয়া থাকিব, যেতিয়া চুজিখিনি ফুলি ফুলি উঠিব, তেতিয়া বেটাৰটো কিন্তু আৰু অলপমান টান হ'ব, তেতিয়া কি কৰি 1/2 ঘণ্টাৰ পিছত একদম পাৰফেক্ট হ'ব। তাৰপিছত ইলাচি গুড়ি অলপমান তাতে দিব, যেতিয়া তেলত দিম তাৰ আগতে ইলাচি গুড়ি দিব, কাৰণ কণী দিছোঁ যিহেতু অলপ গোন্ধাব পাৰে, নাইবা ইলাচি গুড়ি যদি কাৰোবাৰ নাথাকে, নেমু টেঙাৰ বাকলি আৰু ডালচেনি পাউডাৰ অকণমান ৰুকি কেনে দি দিবচোন, চাব পিঠাটোৰ চেণ্ট একদম পাকঘৰটো মলমলাই যাব, ইমান ধুনীয়া চেণ্ট হয়।
1: তাৰপিছত
0: গুড়ি আৰু নেমু টেঙাৰ বাকলি, এইটো কেকতো দিব পাৰে, যাৰ মানে ভেনিলা এচেঞ্চ যেতিয়া নাথাকে, কেকতো এইটো প্ৰচেছ দিব, একদম ধুনীয়া গোন্ধায় তাৰমানে। তাৰপিছত তেলখিনি গৰম হ'ব, ভালকে গরম।

0: কৰি লৈ একদম মিডিয়ামত দিয়ক। দি যেতিয়া তেলখিনি অকণমান ঠাণ্ডা হৈ আহিব তেতিয়া এচামুচ এচামুচকৈ সৰু সৰুকৈ বনাব, ডাঙৰ ডাঙৰকৈ বনাব নিজৰ ওপৰত। তেতিয়া আপোনালোকে দিব, চাব ইমান ধুনীয়া হ'ব, ইমান ধুনীয়া হ'ব। আৰু যদি পাৰে অলপমান আমৰ অলপমান পেষ্টটো দি দিব পাৰে, তেতিয়া এটা বেলেগ আৰু বেলেগ এটা হ'ব, টেষ্টটো বেলেগ হ'ব। খাই চাব, খাই চাই তেতিয়া আপোনালোকে বুজি পাব। তাৰমানে
1: মানে কম সময়তে আমি কেনেকে,
0: আলহী আহিলেও একদম আলহী বহায়ো পাৰিব। এইটো যদি আপোনালোকৰ যদি চাউলৰ গুড়ি নাথাকে, ময়দা দি বনাব, এটা কণী এটা দি বনাই চাব, একদম ধুনীয়া হ'ব।
1: হয় বাইদেউ, আমি জানো আপুনি যিটো বেকাৰীৰ আজি খাদ্য সম্ভাৰৰ কথা কৈছে, এই খাদ্য সম্ভাৰসমূহত ৰঙৰ ব্যৱহাৰ আছে
0: আছে
1: আৰু কিন্তু আমি আজিকালি যিহেতু স্বাস্থ্য সচেতন বা শিশুসকলকো আমি তেনেকে বজাৰৰ ৰংটো খাব দিবলৈ অকণমান দিগদাৰি পাওঁ। এই ক্ষেত্ৰত বাইদেউ আমি কেনেধৰণৰ প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰিব পাৰোঁ?
0: এটা এটা ৰঙৰ কথা কৈ দিওঁ। এতিয়া মই বিস্কুটত হওক, কেকত হওক বা ব্ৰেডত হওক, এইবিলাকত সদায় ৰঙা ৰংটো বেছি ব্যৱহাৰ হয়। এই ৰঙা ৰংটো আমি কি কৰোঁ, জেল ব্যৱহাৰ কৰোঁ আৰু ইমান পৰিমাণৰ ব্যৱহাৰ কৰোঁ, মানে বহুত দিব লাগে। এক চামুচ দিলেও কেতিয়াবা মানে কেকটো ৰঙা নহয়, তেতিয়া ডেৰ চামুচ দুই চামুচো দিব লগা হৈ যায়। সেই ৰংটো যদি মানুহে খায় বা মানুহ, ডাঙৰ মানুহৰ কথাটো বেলেগ কথা, সৰু মানুহে যদি খায় তাৰ অট'মেটিকলি তাৰ পেটটো বা লিভাৰটো বেয়া হ'ব। গতিকে সেই ক্ষেত্ৰত যদি আমি বিটৰুটটো ব্যৱহাৰ কৰোঁ, খুব ভাল। সদায় পায় বস্তুটো, সদায় পায়। এইটো বাকলিটো গুচাই ল'ব, গুচাই লৈ সৰু সৰুকৈ কাটি গাখীৰতে সিজাই ল'ব। গাখীৰত সিজাই লৈ যেতিয়া মানে সেইটো যদি কেঁচাই কেঁচাই আমি দিওঁ, বস্তুটো মানে টেষ্টটো বেলেগ হৈ যায়। সেইকাৰণে গাখীৰতে সিজাই ল'লোঁ। গাখীৰতে যেতিয়া সিজাব, সিজি যাব, অলপমান মিক্সিত পিচি ল'ব লাগিব। মিক্সিত পিচি তাৰ ৰসটো ওলাই ল'ব লাগিব, ৰঙা হৈয়ে ওলাব। কিন্তু গাখীৰটো বেছি পৰিমাণৰ যাতে নাথাকে, অলপ পৰিমাণৰ, কম পৰিমাণৰ মিক্সিত পিচি লৈ সেই ৰসটো চেকনিৰে চেকি ল'ব। চেকি লৈ এটা বটলত ভৰাই নৰ্মেল ফ্ৰিজত তিনি চাৰিদিনৰ কাৰণে ধুনীয়া থাকিব। তিনিদিন তাৰ বেছি নহয় যিহেতু গাখীৰ দিছোঁ। আৰু যদি গাখীৰ নিদিয়ে, পানী দিয়ে যদি, তেতিয়াহ'লে এসপ্তাহ আপুনি ইউজ কৰিব পাৰে ফ্ৰিজত থৈ, বাহিৰত থৈ নহয়। আপুনি কেকত কালাৰটো নিদিব, কালাৰটো যদি এচামুচ লাগে, এইটো পাঁচ চামুচ কিন্তু লাগিব। কিন্তু এইটো পাঁচ চামুচ দিলেও আমাৰ ক্ষতি নাই,
1: ক্ষতি নাই,
0: বিট ভালেহে আৰু স্বাস্থ্যৰ কাৰণে ভাল। তাৰমানে বনাব পাৰি, বনাব পাৰি, বিস্কুটতো বনাব পাৰি, কেকতো বনাব পাৰি। আৰু এনেকুৱা সকলোৱে আগুৱাই আহিব লাগে, মহিলাসকল আহিব লাগে, আহি এইবিলাক শিকি নিজৰ নিজৰ বিজনেচটো নিজে নিজে ছেট আপ কৰি ল'ব লাগে। আৰু এইটো কোনো মানে ফেইল বিজনেছ নহয়। কিন্তু যদি এবাৰ কেকটো শিকি ল'লে, যদি এবাৰ বিস্কুটটো শিকি ল'লে, একদম ধুনীয়াকৈ চিৰজীৱন বনাই আপোনালোকে বিজনেছ কৰি খাব পাৰিব। আগুৱাই আহক, বনাওক, পথ পথ এটা হয়। একদম ঘৰতে বহি কমচে কম 20,000 টকা কামাব পাৰিব, 20,000 মাহত আগ্ৰহী যদি একদম এটা এটা বিস্কুটে শিকক, এটা কেকে শিকক, সেই কেকটো বা সেই বিস্কুটটো দি এটা বিস্কুট দিয়ে আপুনি 20,000 টকা ইনকাম কৰিব পাৰিব ঘৰত বহি বহি। আজিকালি ক্লাউড কিচেন আছে, সেইবিলাকতে আজিকালি ঘৰৰ পৰাই লৈ যাব, মানে বাহিৰত যাবও নালাগে, নালাগে। আৰু নাইবা নাইবা দোকান ঠিক কৰি লওক যে অমুক দোকানত, তমুক দোকানত 10 পেকেট, অমুক দোকানত 10 পেকেট। মোৰ ষ্টুডেণ্টবিলাকে অনলাইন শিকি দি আছে, শিৱসাগৰৰ ধেমাজিৰ অনলাইন শিকিছে, অনলাইন শিকি তেওঁলোকে পেকেট কৰি বিক্ৰী কৰি আছে। গতিকে আপোনালোকে আগবাঢ়ি আহক, শিকক, শিকি একদম ধুনীয়াকৈ আপোনালোকে বিজনেছ কৰক। নো ফেইল ৰেচিপি, যিবিলাক ৰেচিপি আছে একদম কোনো মানে শিকাৰ পাছত কোনোদিনে নোহোৱাকৈ নাথাকে, তাৰমানে হ'বই, চকু মুদি কৰিলেও হ'ব। হয়, আহক আপোনালোকে।
1: হয় বাইদেউ, আজি আমি বহুখিনি কথা পাতিলোঁ আৰু এনেকুৱা লাগিছে আপোনাৰ পৰা আৰু আমি শিকি যাম, কথা শুনি যাম। আমি মহিলা, আমাৰ আইডিসকলৰ অনুষ্ঠান আৰু আমি আখলতে ব্যস্ত থাকোঁ, সকলোৱে ভাল পাওঁ ৰান্ধি বাঢ়ি। আৰু আপুনি আজি ইমান সময় উলিয়াই আমাৰ বুলনিলৈ আহিলে, আপোনাক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ।
0: আপোনালোককো বহুত বহুত ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে বেক কৰা বিভিন্ন খাদ্য সম্ভাৰ এই বিষয়ক আলোচনাটি শুনিলে। ইয়াত ভাগ ল'লে খাদ্য বিশেষজ্ঞ ফৰিদা বেগমে। আলোচনাটিৰ আঁত ধৰিলে ভাস্বতী কলিতাই। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগেই আমাৰ আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।

বাণী গুৱাহাটীৰ মহাবাহ। এতিয়া 1 বজাত হিন্দীত বাতৰি আৰু 1:05 ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: petrol and energy costs as a result of the conflict. Benchmark domestic equity indices were trading flat in the afternoon session today. The Sensex had dropped to 77,538, while the Nifty was down at 24,231 when reports last came in. And with that, we end this news bulletin.
1: আকাশবাণী গুৱাহাটীৰ মহাবাহ এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত লোপামুদ্ৰা ভৰদ্বাজৰ কণ্ঠৰ গীত শুনাবলৈ লৈছোঁ। শিল্পীৰ কণ্ঠত এয়া প্ৰভাত চৌধুৰীৰ ৰচিত গীত।

শ্ৰোতাসকলে আধুনিক গীত শুনিছে লোপামুদ্ৰা ভৰদ্বাজৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ প্ৰভাত চৌধুৰীৰ ৰচিত আন এটি গীত।

ইমানপুৰী শ্ৰোতাসকলে লোপামুদ্ৰা ভৰদ্বাজৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল প্ৰভাত চৌধুৰীৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবা।

অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপতো উপলব্ধ। এতিয়া আগবঢ়াইছো মদন চন্দ্ৰ ৰাজবংশী আৰু সংগীতসকলৰ কণ্ঠৰ ওজাপালি।

0: এদিনা প্ৰতি নেতাই পদ্মাক মাত দিছে,
1: কলে
0: হে মাই বিষহৰি, তোৰ যি তক্ষক নাগ আছে
1: আছে,
0: এই তক্ষক নাগে এসময়ত ধনন্তৰী হাতত পৰাস্ত হৈছিল, কিন্তু কিহৰ কাৰণে পৰাস্ত হৈছিল
1: এই কথাটো মই তোক কওঁ ৰ,
0: হা
1: কওঁ,
0: এই পাণ্ডৱসকলৰ ঘটনা এইটো,
1: পাঁচ পাণ্ডৱৰ ঘটনা,
0: তৃতীয় পাণ্ডৱ অৰ্জুন বিদিত সংহাৰে অভিমন্য নামে পুত্ৰ
1: হৈ যায় তাহাৰ ঘৰে,
0: এই তৃতীয় পাণ্ডৱ যি অৰ্জুন আছে, অৰ্জুনৰ পুত্ৰ কোনে জানা,
1: অৰ্জুনৰ পুত্ৰ হল
0: অভিমন্য,
1: অভিমন্য
0: অভিমন্যৰ পুত্ৰ হল
1: পৰীক্ষিত,
0: পৰীক্ষিতৰ পুত্ৰ হল
1: এই
0: জন্মেজয়, জন্মেজয়ৰ পৰা পাণ্ডৱ বংশ
1: একেবাৰে শেষ হৈ যায়,
0: কিন্তু পৰীক্ষিত যেতিয়া ৰজা হৈছিল,
1: হল
0: পৰীক্ষিত ৰজা হৈ চিন্তা কৰে
1: মনত ভাবে
0: যে মই প্ৰজাবিলাকৰ কথা ভাল খানা খুৱাই,
1: খানা খোৱা যায়
0: এই বুলি হৰিণ স্বীকাৰ কৰিম বুলি
1: সুন্দৰকৈ মনত চিন্তা কৰি
0: সৈন্য সামন্তৰ লগত
1: লৈ অলৈ
0: কেনেকৈ
1: শুনা
0: অ

0: এই অরণ্যত পৰীক্ষিত ৰজাই বহুত হৰিণ স্বীকাৰ কৰিলে,
1: বহুত একেবাৰে যোগ নাই,
0: এনেকুৱা কৰি হৰিণ মাৰিছে,
1: বাপৰে বা অগণন কৰি হৰিণ মাৰিছে,
0: বিনা ৰখি হৰিণ মাৰাৰ কাৰণে তোৰ মহাপাপ হৈ গল,
1: যেতিয়া হল
0: এই ভগৱানে এটা মায়া কৰি
1: এটা মায়া হৰিণ হল,
0: পোৱালি হৰিণ হৈ আহি
1: হৈ ৰজাৰ সন্মুখত যাই দেখা দিলে,
0: দেখা দি সেই হৰিণটো মাৰাৰ
1: কাৰণে ৰজাই যত্ন কৰে, যত্ন
0: শেষত হৰিণটো এজন মুনিৰ ওচৰত নাইকিয়া হল,
1: নাইকিয়া হৈ গল,
0: মুনিজনক দেখা পাই
1: ৰজাই মাত দিয়ে গৈ
0: নানান ধৰণে সুধিলে,
1: তিৰস্কাৰ কৰি সুধিছে,
0: কিন্তু মুনিজনে কোনো বস্তু
1: শুনিও উত্তৰ দিয়া নাই,
0: উত্তৰ নিদিয়া দেখি
1: ৰজাৰ মস্ত খং উঠি গল,
0: এই ৰাগতে ৰজাই তেওঁ নানান ধৰণে
1: তিৰস্কাৰ কৰিলা
0: কৰি গুচি গল,
1: গুচি গল,
0: তাৰে পিছত তেওঁৰ কি ঘটনা ঘটে
1: হৈ এই কথাটো কৈ
0: অগবৰাই।

0: সেই মাতঙ্গ মনি অত্যাচার করা দেখি
1: করার পাশত
0: তেওঁৰ পুত্ৰ আছিল শৃঙ্গিৰে
1: শৃঙ্গিৰে
0: শৃঙ্গিৰে কৰিলে কি
1: আচ্ছা ব্ৰহ্মাৰ অসুৰ বৰ জয়জন কৰি আছে
0: আৰু তেওঁ দেখা পাই পৰীক্ষিত ৰজাক
1: কৰিছে কি
0: এটি ব্ৰহ্মহাত দিলে
1: ব্ৰহ্মহাত
0: যে সাত দিনৰ ভিতৰত তক্ষক লাগে
1: এই দংশন কৰিব আমাৰ পিতা যোনে অত্যাচাৰ কৰিছে
0: এই তাৰপিছত কৰিলে কি তাৰপিছত
1: কি কৰে
0: এই পুনৰ মাতৃ কৱে কি কয়
1: শুনা

ইমানপুৰী শ্ৰোতাসকলে মদন চন্দ্ৰ ৰাজবংশী আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছোঁ পংকজ শৰ্মাৰ সন্তুৰ বাদন।

ইমানপৰে শ্ৰোতাসকলে পংকজ শৰ্মাৰ সন্তুৰ বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1:40 বাতৰি শুনিবলৈ পাব। বাতৰি পঢ়িছোঁ পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অধ্যক্ষতাত পুনেত আজি ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ যোগাযোগ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠক অনুষ্ঠিত হৈছে। ভাৰত আৰু ব্ৰাজিল

দূৰসংযোগ তথ্য আৰু যোগাযোগ প্ৰযুক্তিত সহযোগিতা সুদৃঢ় কৰাৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বন্দে মাতৰমৰ সম্পূৰ্ণ গীতটোৰ পৰিৱৰ্তে মাত্ৰ প্ৰথম দুটা স্তৱক গোৱাৰ বাবে কংগ্ৰেছ কাৰ্যকৰী সমিতিয়ে লোৱা সিদ্ধান্তক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। 2024-25 বৰ্ষত পি এম আশা আঁচনিৰ অধীনত ব্যয় কৰা ধনৰ পৰিমাণ প্ৰায় 5,400 কোটি টকাৰ পৰা চলিত বৰ্ষত 7,000 কোটি টকাতকৈও অধিক হৈছেগৈ। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন পৰহিলৈ মোহনবাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চিৰ মাজত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অধ্যক্ষতাত পুনেত আজি ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ যোগাযোগ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠক অনুষ্ঠিত হৈছে। তথ্য আৰু যোগাযোগ প্ৰযুক্তি, ডিজিটেল ৰূপান্তৰ, উদ্ভাৱন আৰু সুস্থিৰ ডিজিটেল আন্তঃগাঁথনিৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰৰ যোগাযোগ মন্ত্ৰী আৰু শীৰ্ষ প্ৰতিনিধিসকলে এই বৈঠকত অংশ লৈছে। বৈঠকৰ মূল বিষয়বস্তু হৈছে সুস্থিৰ ভৱিষ্যতৰ বাবে উদ্ভাৱন, সহযোগিতা আৰু ৰূপান্তৰ। এই বৈঠকে ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰসমূহক উন্নত প্ৰযুক্তি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, ভৱিষ্যতৰ নেটৱৰ্ক, চাইবাৰ সুৰক্ষা, দক্ষতা নিৰ্মাণ আৰু সৰ্বাংগীন ডিজিটেল যোগাযোগৰ বিষয়ত মত বিনিময়ৰ বাবে এখন মঞ্চ প্ৰদান কৰিছে। আলোচনাত ব্ৰিক্ছ ৰাষ্ট্ৰ তথা গ্ল'বেল ছাউথ অৰ্থাৎ অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভাৱে পিছপৰা হিচাপে বিবেচিত ৰাষ্ট্ৰসমূহৰ ডিজিটেল ৰূপান্তৰক সমৰ্থন কৰিবলৈ ব্যৱহাৰিক সহযোগিতা আগবঢ়াই নিয়াৰ বাবে বিভিন্ন পদ্ধতিসমূহত গুৰুত্ব আৰোপ কৰা হৈছে। ইপিনে জয়পুৰত আজি বিয়লি ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ পৰ্যটন মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। দুদিনীয়াকৈ আয়োজিত এই বৈঠকত ব্ৰিক্ছৰ পৰ্যটন মন্ত্ৰী আৰু শীৰ্ষ বিষয়াসকলে পৰ্যটন খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ বিষয়ত আলোচনা কৰিব। তেওঁলোকে মূলতঃ বহনক্ষম আৰু দায়বদ্ধ পৰ্যটন, দক্ষতা বিকাশ, বিৰামহীন যাত্ৰা আৰু পৰ্যটন খণ্ডত প্ৰযুক্তি তথা কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ বিষয়ত আলোচনা কৰিব। মন্ত্ৰী পৰ্যায়ৰ এই বৈঠকে ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত পৰ্যটন সহযোগিতা শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। ভাৰত আৰু ব্ৰাজিলে দূৰসংযোগ, তথ্য আৰু যোগাযোগ প্ৰযুক্তিত সহযোগিতা সুদৃঢ় কৰাৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। পুনেত অনুষ্ঠিত ব্ৰিক্ছ তথ্য আৰু যোগাযোগ প্ৰযুক্তি বৈঠকৰ সুযোগতে কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু ব্ৰাজিলৰ যোগাযোগ মন্ত্ৰী ফ্ৰেডেৰিকো ডি চিকুইৰা ফিলহৈ এই চুক্তিখনত স্বাক্ষৰ কৰে বুলি দূৰসংযোগ বিভাগে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিভাগে প্ৰকাশ কৰা মতে এই বুজাবুজিৰ চুক্তিয়ে ডিজিটেল উদ্ভাৱন বৃদ্ধি, ডিজিটেল আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে উন্নত প্ৰযুক্তি খণ্ডত সহযোগিতাৰ প্ৰসাৰ ঘটাব। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীসিন্ধিয়াই এটা বাৰ্তাত কয় যে এই বুজাবুজিৰ চুক্তিয়ে সাৰ্বজনীন সংযোগ, চাইবাৰ সুৰক্ষা, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, উন্নত প্ৰযুক্তি, দক্ষতা নিৰ্মাণ আদি ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা সুদৃঢ় কৰিব। ভাৰত আৰু ব্ৰাজিলৰ মাজত সুৰক্ষিত আৰু সৰ্বাংগীন ডিজিটেল ভৱিষ্যতৰ বাবে এয়া এটা শক্তিশালী পদক্ষেপ বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বন্দে মাতৰমৰ সম্পূৰ্ণ গীতটোৰ পৰিৱৰ্তে মাত্ৰ প্ৰথম দুটা স্তৱক গোৱাৰ বাবে কংগ্ৰেছ কাৰ্যকৰী কমিটিয়ে লোৱা সিদ্ধান্তক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশ্বাহে এই সিদ্ধান্তক সংসদত গৃহীত আইনৰ মুক্ত উলংঘন আৰু ৰাষ্ট্ৰবিৰোধী বুলি অভিহিত কৰে। শ্ৰীশ্বাহে কয় যে কংগ্ৰেছে 1937 চনত একমাত্ৰ তোষামোদৰ বাবেই বন্দে মাতৰমক দুটা ভাগত ভাগ কৰিছিল। বন্দে মাতৰমৰ 150 বছৰীয়া বাৰ্ষিকী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে এই ঐতিহাসিক ভুলৰ শুধৰণি কৰিছে আৰু সম্পূৰ্ণ গীতটিক আইনী স্বীকৃতি প্ৰদান কৰিছে। ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ভোট বেংকৰ ৰাজনীতিৰ খাতিৰত পুনৰ তোষামোদৰ পথ অনুসৰণ কৰা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে। কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কালি মন্ত্ৰালয়ৰ বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰী কুসুম যোজনাৰ পৰৱৰ্তী পৰ্যায়ৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰে। শ্ৰীযোশীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে বৈঠকত কৃষিখণ্ডত সৌৰ শক্তিৰ প্ৰসাৰৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। তেওঁ কয় যে বৰ্তমানলৈকে দেশত প্ৰধানমন্ত্ৰী কুসুম যোজনাৰ অধীনত 27 লাখৰো অধিক সৌৰ পাম্প স্থাপন কৰা হৈছে আৰু আঁচনিখনৰ জৰিয়তে 15.8 গিগাৱাট নবীকৰণযোগ্য শক্তি সামৰ্থ্য বৃদ্ধি পাইছে। ইয়াৰ ফলত বছৰি 80 কোটি 60 লাখ লিটাৰ ডিজেল ৰাহি হোৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈঠকত দেশত পলিচিলিকনৰ উৎপাদন আৰু সৌৰ আহিলাপাতি ঘৰুৱাভাৱে নিৰ্মাণ কৰাৰ ব্যৱস্থা সুদৃঢ়কৰণক লৈও আলোচনা কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ক্ষুদ্ৰ আৰু উপান্ত

কৃষকসকলকে ধৰি দেশৰ সকলো শ্ৰেণীৰ কৃষকক ন্যূনতম সমৰ্থন মূল্য এম এছ পিৰ ব্যৱস্থাৰে উপকৃত কৰাটো নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। পি এম আশা হিচাপে পৰিচিত প্ৰধানমন্ত্ৰী অন্নদাতা আয় সংৰক্ষণ অভিযান হ'ব এনে ব্যৱস্থাসমূহৰ মাজৰ এখন অন্যতম আঁচনি। 2018 বৰ্ষৰ ছেপ্টেম্বৰত ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰা এই আঁচনিখনৰ জৰিয়তে কৃষকসকললৈ আয়োজনক মূল্য আগবঢ়োৱাৰ লগতে উপভোক্তাসকলৰ জৰিয়তে মূল্যৰ স্থিৰতা নিশ্চিত কৰাৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে বিগত বছৰসমূহত এই আঁচনিৰ বাবে বাজেটত আবণ্টিত ধনৰ পৰিমাণ ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। 2024-25 বৰ্ষত পি এম আশা আঁচনিৰ অধীনত ব্যয় কৰা ধনৰ প্ৰকৃত পৰিমাণ প্ৰায় 5,400 কোটি টকা আছিল বুলি উল্লেখ কৰি মন্ত্ৰালয়ে কয় যে 2026-27 বৰ্ষৰ বাবে এই পৰিমাণ 7,000 কোটি টকাতকৈও অধিক হৈছেগৈ। এই তথ্যই কৃষকসকলৰ উপাৰ্জনৰ প্ৰতি চৰকাৰৰ সমৰ্থন নিশ্চিত কৰা আৰু মূল্য নিয়ন্ত্ৰণত ৰখাৰ ব্যৱস্থাটো শক্তিশালী কৰাৰ বিষয়টোকে সূচায় বুলি লগতে কোৱা হৈছে। ভাৰতীয় ৰেল বিভাগে জম্মু আৰু শ্ৰীনগৰৰ মাজত তৃতীয়খন বন্দে ভাৰত ৰেলগাড়ী চলাচল শীঘ্ৰেই আৰম্ভ কৰিব। উধমপুৰৰ মাজেৰে চলাচল কৰিবলগীয়া এই ৰেলগাড়ীখনৰ জৰিয়তে জম্মু আৰু কাশ্মীৰৰ এই গুৰুত্বপূৰ্ণ নগৰ দুখনৰ মাজত আহ যাহ কৰিবলগীয়া ৰেল যাত্ৰীসকলৰ বাবে বৰ্ধিত সুবিধা আগবঢ়াবলৈ বিচৰা হৈছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে দিয়া এখন পত্ৰৰ বিষয়ে প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে সামাজিক মাধ্যম এক্সত এই বিষয়ে জানিবলৈ দিয়ে। এই চিঠিখনত ৰেলমন্ত্ৰীয়ে উল্লেখ কৰা মতে জম্মু, টাৱি আৰু শ্ৰীনগৰৰ মাজত মাৰ্টিয়াৰ কেপ্টেইন তুষাৰ মহাজন উধমপুৰ ৰেল ষ্টেচনৰ মাজেৰে তৃতীয়খন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ চলাচলৰ ক্ষেত্ৰত অনুমোদন দিয়া হৈছে। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ইছলামাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাৰ পাছত আজি পুৱা ৰাৱলপিণ্ডিৰ আদিয়ালা কাৰাগাৰলৈ স্থানান্তৰ কৰা হয়। দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ে যোৱা 18 আগষ্টত জাৰি কৰা এটা আদেশৰ পৰিপ্ৰেক্ষিতত তেওঁক কালি মাজনিশাৰ পাছত ইছলামাবাদৰ চিফা ইণ্টাৰনেশ্যনেল হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। উল্লেখযোগ্য যে পাকিস্তানৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰীগৰাকী গুৰুতৰ ধৰণৰ উদ্বেগজনিত বিকাৰত ভুগি থকা বুলি চিকিৎসকৰ প্ৰতিবেদন সম্বলিত এখন আবেদন লাভ কৰাৰ পাছত আদালতে তেওঁক দুদিনৰ ভিতৰত স্থানান্তৰ কৰাৰ নিৰ্দেশ দিছিল। দেশৰ তথ্য দপ্তৰৰ মন্ত্ৰী আতাউল্লা তাৰাৰে সামাজিক মাধ্যমযোগে এই বাতৰি নিশ্চিত কৰি কয় যে চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত খানক পুনৰ আদিয়ালা কাৰাগাৰলৈ লৈ যোৱা হৈছে। উল্লেখযোগ্য যে দুৰ্নীতিকে ধৰি ভালেমান অভিযোগত 2023 চনৰ 5 আগষ্টত গ্ৰেপ্তাৰ কৰা ইমৰাণ খান দীৰ্ঘদিন ধৰি ৰাৱলপিণ্ডিৰ আদিয়ালা কাৰাগাৰত বন্দী হৈ আছে। 135 সংখ্যক ঐতিহাসিক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন পৰহিলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহনবাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফচিৰ মাজত অনুষ্ঠিত হ'ব। মোহনবাগানে যোৱা নিশা শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত বিগত 2টা বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক টাইব্ৰেকাৰৰ সহায়ত 4-3 গ'লত পৰাস্ত কৰে। আনহাতে ইষ্ট বেংগলে প্ৰথমখন ছেমিফাইনেলত এফ চি দিল্লীক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। উল্লেখযোগ্য যে মোহনবাগানে অভিলেখ সংখ্যক 17 বাৰ দুৰাণ কাপৰ খিতাপ দখল কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16 বাৰ দুৰাণ কাপ জয় কৰিছে। নতুন দিল্লীত অনুষ্ঠিত বি ডব্লিউ এফ চেম্পিয়নশ্বিপত আজি ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ পুৰুষ আৰু মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। পুৰুষৰ ডাবলছত ছাত্বিক ছাইৰাজ ৰাণকি ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে চীনৰ তৃতীয় বাছনিপ্ৰাপ্ত লিয়াং ৱেই কেং আৰু ৱাং চাঙৰ সন্মুখীন হ'ব। মহিলাৰ ডাবলছত ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচান্দে চীনৰ চতুৰ্থ বাছনিপ্ৰাপ্ত চিয়া ই ফেন আৰু ঝাং চু চিয়ানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰ পৰা পঢ়ি দিছো। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অধ্যক্ষতাত পুনেত আজি ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ যোগাযোগ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠক অনুষ্ঠিত হৈছে। ভাৰত আৰু ব্ৰাজিলে দূৰসংযোগ, তথ্য আৰু যোগাযোগ প্ৰযুক্তিত সহযোগিতা সুদৃঢ় কৰাৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। 2024-25 বৰ্ষত পি এম আশা আঁচনিৰ অধীনত ব্যয় কৰা ধনৰ পৰিমাণ প্ৰায় 5,400 কোটি টকাৰ পৰা চলিত বৰ্ষত 7,000 কোটি টকাতকৈও অধিক হৈছেগৈ। আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন পৰহিলৈ মোহনবাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফচিৰ মাজত অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই।

এটি ঘোষণা। অহা 25 আগষ্ট মঙলবাৰে প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডৰ বুলনিৰ বিষয়, দাঁতৰ বিভিন্ন সমস্যা আৰু সমাধান। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ ৰীতি কৌশিক। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত এই দুটা নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ফোন নম্বৰ দুটা হ'ল 9435405222 আৰু 03612661876। ফোন নম্বৰ দুটি পুনৰ কৈছোঁ, 9435405222 আৰু 03612661876। শ্ৰোতাসকলে লোকগীত শুনি আছে মুকুন্দ তালুকদাৰৰ কণ্ঠত।

0: ইমান পৰে মুকুন্দ তালুকদাৰৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপহৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: Good afternoon. This is Akashvani and I am Valsa Williams with the midday news. The headlines. Union Home Minister Amit Shah inaugurates and lays foundation stones for several projects of 100

0: ইমান পৰে পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। মেঘালয়ৰ ৰাজধানী শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আবদ্ধ হৈ পৰা আৰু যাতায়াতৰ সমস্যাত পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীয়ে দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। এনে সমস্যাত পৰা যিকোনো ব্যক্তি বা বাহনৰ তথ্য, পৰিয়ালৰ সদস্য বা যিকোনো লোকে এই হেল্পলাইন নম্বৰ দুটাত ফোন কৰি প্ৰদান কৰিব পাৰিব। 03612381511 অথবা 9181014888 হোৱাটছএপ নম্বৰত ব্যক্তি বা বাহনৰ তথ্য, যোগাযোগ নম্বৰ আদিকে ধৰি অন্যান্য তথ্যসমূহ প্ৰদান কৰিব পাৰিব। এই তথ্যৰ ভিত্তিত অসম চৰকাৰ তথা আৰক্ষীয়ে মেঘালয়ৰ সংশ্লিষ্ট কৰ্তৃপক্ষ, স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ সৈতে আলোচনা কৰি প্ৰয়োজনীয় সহায়ৰ ব্যৱস্থা কৰিব। অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে মেঘালয়ৰ কৰ্তৃপক্ষৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে। আৰক্ষীয়ে লগতে জনসাধাৰণক শান্তি শৃংখলা বজাই ৰাখি সত্যাসত্য নিৰূপণ কৰা তথ্য প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে। ইপিনে এই ঘটনাক লৈ আজি দ্বিতীয় দিনাও গুৱাহাটীৰ যোৰাবাটত চালকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। চালকসকলে একগোট হৈ মেঘালয়ৰ পঞ্জীয়ন নম্বৰ থকা গাড়ী চলাচলত বাধা প্ৰদান কৰিছে। আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস। জ্যেষ্ঠ নাগৰিকসকলৰ সুৰক্ষা আৰু স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতিবছৰে 21 আগষ্টৰ দিনটো বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস হিচাপে উদযাপন কৰা হয়। জ্যেষ্ঠ নাগৰিকৰ সৈতে হোৱা আতিশয্যৰ ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লগতে সমাজৰ প্ৰতি জ্যেষ্ঠসকলৰ অৱদানৰ স্বীকৃতি প্ৰদানেই হৈছে এই দিৱসৰ মূল উদ্দেশ্য। ৰাজ্য চৰকাৰেও জ্যেষ্ঠ নাগৰিকসকলৰ সন্মান, সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰিবলৈ ভালেমান পদক্ষেপ লৈছে। এনে পদক্ষেপৰ অংশ হিচাপে বৃদ্ধ পিতৃ মাতৃৰ যত্ন ল'ব পৰাকৈ চৰকাৰী কৰ্মচাৰীৰ বাবে বিশেষ ছুটীৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ নাগৰিকসকলৰ সুৰক্ষা আৰু স্বাস্থ্যসেৱা আৰু সামগ্ৰিক কল্যাণৰ বাবে ভালেমান উদ্যম গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে সকলো জ্যেষ্ঠ নাগৰিকলৈ আন্তৰিক শুভেচ্ছা আৰু গভীৰ শ্ৰদ্ধা জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে জ্যেষ্ঠসকলৰ অভিজ্ঞতা, প্ৰজ্ঞা, মূল্যবোধ আৰু ত্যাগৰ ভিত্তিতেই সমাজৰ শক্তিশালী ভেটি গঢ়ি উঠিছে। জ্যেষ্ঠ নাগৰিকসকলৰ জীৱনৰ অভিজ্ঞতাই নতুন প্ৰজন্মক সঠিক দিশ দেখুৱাই সমাজক অধিক সমৃদ্ধ আৰু মানৱীয় কৰি তুলিছে বুলি ডঃ শৰ্মাই মন্তব্য কৰিছে।

0: নগাঁৱৰ দুখন আদালতে 11গৰাকী অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰি ঐতিহাসিক ৰায় প্ৰদান কৰিছে। নগাঁও আদালতৰ চৰকাৰী অধিবক্তা দীপা শইকীয়া, ৰুলা তামুলী ফুকন আৰু লাভলী বৰাই আজি এখন সংবাদমেলত কয় যে নগাঁও ফাষ্টট্ৰেক আদালতে ধৰ্ষণৰ অভিযোগত আব্দুল ৰেজাক নামৰ এজন লোকক 10 বছৰ কাৰাদণ্ডৰ লগতে 5,000 টকাৰ জৰিমনা বিহে। একেখন আদালতে কামপুৰ থানাৰ আন এটা ধৰ্ষণৰ গোচৰৰ বিচাৰৰ ৰায়দান কৰি ৰাম সিং টিমুং নামৰ এজন লোকক 10 বছৰ কাৰাদণ্ড আৰু 5,000 টকাৰ জৰিমনা বিহে। ইপিনে নগাঁও অতিৰিক্ত জিলা আৰু ছেচন ন্যায়াধীশ বংকিম চন্দ্ৰ শৰ্মাৰ আদালতেও 4টা গোচৰৰ ৰায় প্ৰদান কৰি অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰিছে। কাছাৰ জিলাৰ উধাৰবন্দৰ এটা গুদামত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ কোডেইন কফ চিৰাপ আৰু ট্ৰেমাডল কেপচুল জব্দ কৰে। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে, আৰক্ষীয়ে যোৱা নিশা গোচাইপুৰ অঞ্চলৰ এটা গুদামত অভিযান চলাই কফ চিৰাপ ভৰ্তি 122টা কাৰ্টুন আৰু 130টা ট্ৰেমাডল কেপচুলসহ এজন সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰীজন সুহুদ আহমেদ লস্কৰ বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে। ৰাজ্যত বাংলাদেশৰ জেহাদী সংগঠনৰ পুস্তিকা, ছপা সামগ্ৰী, ডিজিটেল ফুটেজ, ভিডিঅ'কে ধৰি সকলো ধৰণৰ জেহাদী সাহিত্য নিষিদ্ধ কৰা হৈছে। ৰাজ্য চৰকাৰৰ গৃহ বিভাগে ভাৰতীয় ন্যায় সংহিতাৰ 98 নম্বৰ অনুচ্ছেদ অনুসৰি বাংলাদেশৰ জামাত উল মুজাহিদিন, বাংলাদেশ জে এম বি, আনচাৰ উল্লাহ বাংলা টিম এ বি টি আৰু আনচাৰ আল ইছলামৰ দৰে জেহাদী সংগঠনৰ সকলো সংগঠনৰ কাম কাজ নিষিদ্ধ কৰিছে। ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে হাইলাকান্দি জিলাতো লোকপিয়ল পূৰ্ণগতিত চলি আছে। জিলাখনত ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে। আমাৰ হাইলাকান্দিৰ সংবাদদাতাই জনোৱা মতে, ইতিমধ্যে প্ৰায় 95% ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ কাম সম্পূৰ্ণ হৈছে। জিলাখনত ইয়াৰ বাবে 1,200 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত পাঞ্চৈ এলবামখনিৰ পৰা 2টি গীত শুনাবলৈ লৈছোঁ শিল্পী বৰ্ণালী দাসৰ কণ্ঠত।

ইমানপুৰে আধুনিক গীতৰ অনুষ্ঠানত বৰ্ণালী দাসৰ কণ্ঠৰ দুটি গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। মেঘালয়ৰ ৰাজধানী শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আবদ্ধ হৈ পৰা আৰু যাতায়াতৰ সমস্যাত পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীয়ে দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। ৰাজ্যৰ শিক্ষা বিভাগে মাধ্যমিক শিক্ষাখণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে উন্নত আন্তঃগাঁথনিৰ লগতে ছাত্ৰ আৰু শিক্ষকৰ অনুপাতৰ দিশটো ভাৰসাম্য ৰক্ষা কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অধ্যক্ষতাত পুনেত আজি ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ যোগাযোগ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠক অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বন্দে মাতৰমৰ সম্পূৰ্ণ গীতটোৰ পৰিৱৰ্তে মাত্ৰ প্ৰথম দুটা স্তৱক গোৱাৰ বাবে কংগ্ৰেছ কাৰ্যকৰী কমিটীয়ে লোৱা সিদ্ধান্তক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। ৰাষ্ট্ৰীয় জীৱজন্তু আনুবংশিক সম্পদ ব্যুৰো NBAGR অসমৰ ভেড়ালৈ স্থানীয় স্বীকৃতি আগবঢ়াইছে। আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস। জ্যেষ্ঠ নাগৰিকসকলক সুৰক্ষা আৰু স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে 21 আগষ্টৰ দিনটো বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস হিচাপে উদযাপন কৰা হয়। নগাঁৱৰ দুখন আদালতে 11 গৰাকী অপৰাধীক যাৱজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰি ঐতিহাসিক ৰায় প্ৰদান কৰিছে। অমষ্টফেনত অনুষ্ঠিত FIH হকী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ পুলৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দল আজি নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আৰু ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন পৰহিলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতীয় ক্ৰীড়াংগণত মোহনবাগান ছুপাৰ জায়েণ্টছ আৰু ইষ্ট বেংগল FC মাজত অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত।

0: বড়ো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলো হাৰ্টজত। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত বিপাঞ্চি দাস শইকীয়া, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, শ্বেখ আব্দুল্লা আহমেদ, হৰমোহন বৰ্মন আৰু আয়ুষ্মান জেচি, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু মৃগাংক কৃষ্ণাত্ৰেয়, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত এয়া মই কাৰ্বি চলিহা। আকাশবাণী গুৱাহাটীৰ মহাবাহু তেতিয়া শুনক বিয়লিৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ, মেঘালয়ত আবদ্ধ হৈ পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষী দুটা হেল্পলাইন নম্বৰ মুকলি, বিদ্যালয়ৰ বহিৰ্ভূত শিশুসকলক শিক্ষাৰ মূল সুঁতিলৈ ঘূৰাই অনাৰ উদ্দেশ্যৰে সমগ্ৰ শিক্ষা অসমৰ শিক্ষা যাত্ৰা প্ৰত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীৰ্ষক বিশেষ পদক্ষেপ, আৰু এন বি এ জি আৰৰ অসমৰ ভেড়া অসমীলৈ ৰাষ্ট্ৰীয় স্বীকৃতি। এতিয়া শুনক বিতং বাতৰি। মেঘালয়ত খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ মাজতে অসমৰ গাড়ীত চলোৱা আক্ৰমণৰ ঘটনাক লৈ দুয়োখন ৰাজ্যৰ সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছে। ইয়াৰ পাছতে আজি দিছপুৰৰ শ্বিলঙৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শ্ৰীবৰাই কয় যে শ্বিলঙৰ প্ৰতিবাদৰ নামত ঘটা অপ্ৰীতিকৰ পৰিস্থিতিত শিশুসহ বহুতো লোক আঘাতপ্ৰাপ্ত হয়। ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দি এই সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা আৰম্ভ হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
2: অসমৰ যান বাহনক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ কাৰণে বহু লোকে আঘাতো পাইছে, শিশুও আঘাত পাইছে। এইটো নিতান্তই অত্যন্ত দুৰ্ভাগ্যজনক আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই বিষয়টো লৈ গভীৰভাৱে উদ্বিগ্ন, আমিও উদ্বিগ্ন। মাননীয় মুখ্যমন্ত্ৰীয়ে আপোনালোকে কোৱাৰ দৰে আমাক নিৰ্দেশ দিছে আৰু তাৰ আগে আগে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে কথা পাতিছিল আৰু স্বাভাৱিক পৰিস্থিতি যাতে ঘূৰি আহে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে মই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেখেতেও এই ঘটনাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰিছে আৰু উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু লগে লগে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰক আমাৰ সৈতে যোগাযোগ কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছিল। কনষ্টেণ্ট টাচত এতিয়া আছোঁ, য'ত য'ত আমাৰ মানুহ আবদ্ধ হৈ আছে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়।
1: মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ মানুহৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও শ্ৰীবৰাই অৱগত কৰে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত দুয়োখন ৰাজ্যৰ মাজত থকা সম্পৰ্ক যাতে বিনষ্ট নহয় সেয়া লক্ষ্য ৰাখিবলৈ দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ লগতে প্ৰতিবাদকাৰীসকলক মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। মেঘালয়ৰ ৰাজধানী শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আবদ্ধ হৈ পৰা আৰু যাতায়াতৰ সমস্যাত পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীয়ে দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে।

0: সময়ছাত পৰা যিকোনো ব্যক্তি বা বাহনৰ তথ্য পৰিয়ালৰ সদস্য বা যিকোনো লোকে এই হেল্পলাইন নম্বৰ দুটাত ফোন কৰি প্ৰদান কৰিব পাৰিব। 03618151 অথবা 9181014888 হোৱাটছএপ নম্বৰত ব্যক্তি বা বাহনৰ তথ্য, যোগাযোগ নম্বৰ আদিকে ধৰি অন্যান্য তথ্যসমূহ প্ৰদান কৰিব পাৰিব। এই তথ্যৰ ভিত্তিত অসম চৰকাৰ তথা আৰক্ষী মেঘালয়ৰ সংশ্লিষ্ট কৰ্তৃপক্ষ, স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ সৈতে আলোচনা কৰি প্ৰয়োজনীয় সহায়ৰ ব্যৱস্থা কৰিব। অসম চৰকাৰ আৰু অসম আৰক্ষী মেঘালয়ৰ কৰ্তৃপক্ষৰ সৈতে সঘনে যোগাযোগ অব্যাহত ৰাখিছে। আৰক্ষীয়ে লগতে জনসাধাৰণক শান্তি শৃংখলা বজাই ৰাখি সত্যাসত্য নিৰূপণ কৰা তথ্য প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে। ইপিনে এই ঘটনাক লৈ আজি দ্বিতীয় দিনাও গুৱাহাটীৰ যোৰাবাটত চালকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। চালকসকলে একগোট হৈ মেঘালয়ৰ পঞ্জীয়ন নম্বৰ থকা গাড়ী চলাচলত বাধা প্ৰদান কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীক তেওঁৰ নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰি শিক্ষা, খাদ্য, অসামৰিক যোগান আৰু নবীকৰণযোগ্য শক্তিকে ধৰি ৰাজ্যৰ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহক লৈ আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই আলোচনা ফলপ্ৰসূ আছিল বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ অসমৰ প্ৰতি ইতিবাচক মনোভাৱ আৰু সমৰ্থনৰ বাবে প্ৰশংসা কৰে। মন্ত্ৰী শ্ৰীযোশীয়ে SNA স্পৰ্শ ব্যৱস্থাৰ জৰিয়তে ৰাজ্যখনলৈ পুঁজিৰ যোগান নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে এই ব্যৱস্থাৰ জৰিয়তে শিক্ষকসকলৰ বাবে আৰ্থিক সহায় নিশ্চিত কৰাত আলোকপাত কৰে। ইয়াৰ জৰিয়তে ৰাজ্যত সমগ্ৰ শিক্ষা ৰূপায়ণ অধিক শক্তিশালী আৰু সফল হ'ব বুলি আশা কৰা হৈছে। এই বৈঠকতে খাদ্য আৰু অসামৰিক যোগান তথা নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত ৰাজ্যখনক সাহায্য আগবঢ়োৱাৰ বাবে কেন্দ্ৰ ৰাজ্য সহযোগিতামূলক পদক্ষেপক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। সমগ্ৰ শিক্ষা অসমে শিক্ষাযাত্ৰা প্ৰত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীৰ্ষক বিশেষ পদক্ষেপ আৰম্ভ কৰিছে। 2026-27 বিত্তীয় বৰ্ষত বিদ্যালয়ৰ বহিৰ্ভূত শিশুসকলক চিনাক্ত কৰি বিদ্যালয়ত নামভৰ্তি কৰাই পুনৰ শিক্ষাৰ মূল সুঁতিলৈ ঘূৰাই অনাৰ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে ইয়াৰ অধীনত সমগ্ৰ শিক্ষাৰ জিলা গুণগত মান ব্যৱস্থাপক আৰু শিক্ষা স্বেচ্ছাসেৱকসকলে প্ৰথমে বিদ্যালয় আধাতে ত্যাগ কৰা আৰু দীৰ্ঘদিন ধৰি বিদ্যালয়ত অনুপস্থিত থকা শিশুসকলক চিনাক্ত কৰিব। ইয়াৰ পাছত প্ৰয়োজন অনুসাৰে শিশুসকলক আৱাসিক আৰু অনা আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ তথা মুক্ত বিদ্যালয় ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক পুনৰ শিক্ষাৰ সৈতে জড়িত কৰোৱা হ'ব। এনে শিশুসকলক চিনাক্ত কৰাৰ বাবে ৰাজ্যজুৰি 20 আগষ্টৰ পৰা 2862গৰাকী বিশেষভাৱে প্ৰশিক্ষিত কৰ্মচাৰীয়ে জৰীপ আৰম্ভ কৰিছে। 23 ছেপ্টেম্বৰলৈ এই জৰীপ চলিব। ডাঃ পেগুৱে তেওঁৰ ভাষণত বিদ্যালয় আৰু উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰৰ অনুপ্ৰেৰণাদায়ক জীৱন সংগ্ৰাম শিক্ষা যাত্ৰা কাৰ্যসূচীৰ সৈতে সংগতিপূৰ্ণ বুলি উল্লেখ কৰে। নাৰায়ণ কোঁৱৰৰ জীৱনে বৰ্তমানৰ প্ৰতিকূলতাই যে শিশুৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব নোৱাৰে তাৰে শিক্ষা দিয়ে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
1: সঠিক সুযোগ পালে জীৱনত কি হ'ব পাৰে তাৰ আটাইতকৈ উজ্জ্বল দৃষ্টান্ত আপোনালোকৰ সন্মুখত বহি থকা আমাৰ কমিশনাৰ নাৰায়ণ কোঁৱৰ। অসমবাসী ৰাইজৰ মই এই বিষয়টোক লৈ অসমবাসী ৰাইজক জনাই দিব বিচাৰিছো যে তেখেত ক্লাছ 9ত ড্ৰপ আউট হৈছিল। দুখীয়া ঘৰৰ ল'ৰা, পঢ়াৰ সুযোগ সুবিধা নাই, পৰিৱেশ অৰ্থনৈতিক পৰিৱেশ বেয়া, গতিকে 9ত তেওঁ বিদ্যালয় ত্যাগ কৰিলে। প্ৰায় 3 মাহ পাছত বিদ্যালয়ৰ প্ৰধান শিক্ষকে ক'লে নাৰায়ণ ক'ত গ'ল, নাৰায়ণক বিচাৰি আন। স্কুলৰ চকীদাৰজনক পঠাই দিলে নাৰায়ণৰ ঘৰলৈ আৰু নাৰায়ণৰ ঘৰত গৈ ক'লে ছাৰে মাতিছে। সেই স্কুল ড্ৰপ আউট মহগোৱালজনক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু চকীদাৰে পুনৰ বিদ্যালয়লৈ ঘূৰাই লৈ আনে আৰু নাৰায়ণ কোঁৱৰে মোক জনাইছে যে মোক হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত মই পিছলৈ ঘূৰি চোৱা নাই।
0: ৰাষ্ট্ৰীয় জীৱ জন্তু আনুবংশিক সম্পদ ব্যুৰো NBAGRAই অসমৰ ভেড়ালৈ ৰাষ্ট্ৰীয় স্বীকৃতি আগবঢ়াইছে। সেই অনুসৰি এতিয়াৰ পৰা অসমৰ ভেড়া অসমী নামেৰে জনাজাত হ'ব আৰু ই ৰাষ্ট্ৰীয় নথিত পঞ্জীভুক্ত হ'ব। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ

জাত পঞ্জীয়ন সমিতিৰ শেহতীয়া সভাত এই অনুমোদন প্ৰদান কৰা হয়। খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পশু বংশগতি আৰু প্ৰজনন বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডঃ গালিব উজ জামান, সহকাৰী অধ্যাপক ডঃ ফাৰজিন আখতাৰ আৰু ডঃ অৰুন্ধতি ফুকনৰ লগতে পশু চিকিৎসা বিজ্ঞান অনুষদৰ প্ৰাক্তন গৱেষণা সঞ্চালক তথা বৰ্তমান অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰঞ্জন কলিতাকে ধৰি বিজ্ঞানী এটা দলে এই সংক্ৰান্তীয় পঞ্জীয়নৰ বাবে আবেদন জনাইছিল। তেওঁলোকৰ লগতে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পশু বংশগতি আৰু প্ৰজনন বিভাগৰ প্ৰাক্তন স্নাতকোত্তৰ গৱেষক ছাত্ৰীয়ে ইয়াৰ ক্ষেত্ৰভিত্তিক তথা আন গৱেষণা সম্পন্ন কৰিছিল। অসমৰ জলবায়ুৰ লগত খাপ খোৱা অসমী ভেড়ালৈ এই ৰাষ্ট্ৰীয় স্বীকৃতি থলুৱা জাতৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে বিবেচিত হৈছে। ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে হাইলাকান্দি জিলাতো লোকপিয়ল পূৰ্ণগতি চলি আছে। জিলাখনত ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে। আমাৰ হাইলাকান্দিৰ সংবাদদাতাই জনোৱা মতে ইতিমধ্যে প্ৰায় 95% ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ

বাতৰিকেইটা পুনৰ এবাৰ। শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ। মেঘালয়ত আবদ্ধ হৈ পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীৰ দুটা হেল্পলাইন নম্বৰ মুকলি। বিদ্যালয়ৰ বহিৰ্ভূত শিশুসকলক শিক্ষাৰ মূল সুঁতিলৈ ঘূৰাই অনাৰ উদ্দেশ্যৰে সমগ্ৰ শিক্ষা অসমৰ শিক্ষাযাত্ৰা প্ৰত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীৰ্ষক বিশেষ পদক্ষেপ আৰু এন বি এ জি আৰৰ অসমৰ ভেড়া অসমীলৈ ৰাষ্ট্ৰীয় স্বীকৃতি। এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটীৰ মহাবাহু সংস্কৃত শিক্ষাৰ পাঠ পাঠ যুগুতাই শিক্ষা দিছে ডক্টৰ ৰাজেন্দ্ৰ শৰ্মাই। পাঠগ্ৰহণত ভাগ লৈছে মানসী শৰ্মা, শ্ৰুতিমালা দেৱী আৰু ভাস্কৰজ্যোতি গোস্বামীয়ে।

0: তোমালোকৰ কল্যাণ হওক। যোৱা পাঠত আমি কি আলোচনা কৰিলোঁ মনত আছেনে ভাস্কৰ?
1: আছে গুৰুদেৱ, যোৱা পাঠত আপুনি আমাক সম্প্ৰদানকাৰক আৰু চতুৰ্থী ব্যক্তি সম্বন্ধে কিছু কথা কৈছিলে।
0: তোমাৰ ঠিকেই মনত পৰিছে। আজি আমি পুনৰ চতুৰ্থী বিভক্তিৰ প্ৰয়োগ সম্পৰ্কে কিছু কথা আলোচনা কৰিম। তাদৰ্থে চতুৰ্থী বাচ্যা বুলি এটা বাৰ্তিক আছে। এই বাৰ্তিকটোৰ মতে যি উদ্দেশ্যে বা যাৰ উদ্দেশ্যে কোনো বস্তু বা ক্ৰিয়া নিয়োজিত হয় সেই উদ্দেশ্যবাচক শব্দৰ পাছত চতুৰ্থী বিভক্তি হয়। যেনে জ্ঞানায় অধ্যয়নম, জ্ঞানৰ বাবে অধ্যয়ন কৰিব লাগে, সেয়ে জ্ঞানায় এই পদটোত চতুৰ্থী হৈছে। শ্ৰুতিমালাই আন এটা উদাহৰণ দিব পাৰানে?
2: পাৰোঁ গুৰুদেৱ। মুক্তয়ে হৰিং ভজতে, মুক্তিৰ কাৰণে হৰিক বা বিষ্ণুক ভজন বা পূজা কৰে। এই বাক্যত মুক্তয়ে এই পদত চতুৰ্থী বিভক্তিৰ প্ৰয়োগ হৈছে।
0: তুমি দিয়া উদাহৰণটো শুদ্ধ হৈছে। সেইদৰে নমঃ, স্বস্তি, স্বাহা, শ্ৰদ্ধা, সমৰ্থ অৰ্থ শব্দ আৰু ধাতু আৰু বচত শব্দৰ যুগত চতুৰ্থী বিভক্তি হয়। এই বিষয়ৰ পাণিনি সূত্ৰটো হ'ল নমঃ, স্বস্তি, স্বাহা, শ্ৰদ্ধা, অলং, বচত, যোগাচ্ছ। উদাহৰণ শিবায় নমঃ, প্ৰজাভ্য স্বস্তি, অগ্নয়ে স্বাহা, পিতৃভ্য শ্ৰদ্ধা, ইন্দ্ৰায় বচত। এই বাক্যকেইটাৰ শিবায়, প্ৰজাভ্য, অগ্নয়ে, পিতৃভ্য আৰু ইন্দ্ৰায় এই পদকেইটাত চতুৰ্থী বিভক্তি হ'ল। সমৰ্থাৰ্থক শব্দ আৰু ধাতুৰ উদাহৰণ যেনে অলং মল্ল মল্লায়, স্বপ্নতি মল্ল মল্লায়। তোমালোকে বাৰু নমঃ শব্দটোৰ বাহিৰে বাকী শব্দকেইটা পাইছানে?
2: নমঃ শব্দৰ উপৰিও স্বাহা আৰু স্বাধা এই শব্দ দুটা মই পাইছোঁ গুৰুদেৱ। শ্ৰীচণ্ডীত আছে জয়ন্তী মংগলা কালী, ভদ্ৰকালী কপালিনী, দুৰ্গা শিৱ ক্ষমা ধাত্ৰী, স্বাহা স্বধা নমস্তুতে।
0: সুন্দৰ হৈছে। এইখিনিতে মন কৰিবলগীয়া কথা এই যে নম শব্দৰ সৈতে ক্ৰিয়াটোৰ যোগ হ'লে কৰ্মকাৰ হ'ব আৰু তেতিয়া দ্বিতীয় বিভক্তিহে হ'ব। যেনে বালকঃ নাৰায়ণং নমস্কৰোতি, ল'ৰাজনে নাৰায়ণক নমস্কাৰ কৰে, কিন্তু নম শব্দৰ যোগত নাৰায়ণায়হে হ'ব। প্ৰণাম প্ৰথম বাক্যটিত নাৰায়ণম দ্বিতীয়া আৰু পিছৰ বাক্যত নাৰায়ণায় চতুৰ্থী বিভক্তি। প্ৰথমটো কাৰক বিভক্তিৰ উদাহৰণ আৰু দ্বিতীয়টো উপপদ বিভক্তিৰ উদাহৰণ। এই বিভক্তি দুবিধৰ বিষয়ে তোমালোকৰ নিশ্চয় মনত আছে?
3: আছে গুৰুদেৱ।
0: উপপদ বিভক্তিহে কাৰক বিভক্তিৰ বলি হৈছিল এই বুলি

0: এটা বাহ্যিক আছে। এই বাহ্যিকটোৰ অৰ্থ হ'ল উপপদ বিভক্তিতকৈ কাৰক বিভক্তি বলৱান। অৰ্থাৎ কোনো এটা বাক্যৰ এটা পদতে যদি উপপদ বিভক্তি আৰু কাৰক বিভক্তি দুয়োটাৰে ব্যৱহাৰ হ'ব লগা হয় তেতিয়াহ'লে কাৰক বিভক্তিহে ব্যৱহৃত হ'ব। সেয়েহে নাৰায়ণায় নমঃৰ ঠাইত কৰ্মণি দ্বিতীয়া এই সূত্ৰমতে নমস্কৰোতি নাৰায়ণম এইবুলিহে হ'ব। এইখিনিতে সিদ্ধান্ত কৌমুদী গ্ৰন্থৰ মংগলাচৰণ শ্লোকত ভট্টজী দীক্ষিতে কাৰক বিভক্তিকে দেখুৱাইছে। শ্লোকটো মই এবাৰ কৈ দিছোঁ, শুনা। মুনিত্ৰয়ং নমস্কৃত্য তদুক্তিহি পৰিভাৱ্যচ বৈয়াকৰণ সিদ্ধান্ত কৌমুদীয়ম বিৰচ্যতে। এই শ্লোকটোত নমঃ শব্দৰ লগত ক্ৰিয়াধাতুৰ ল্যপ্ৰত্যয় হৈ নমস্কৃত্য এই ক্ৰিয়াপদৰ বাবে মুনিত্ৰয়ম পদত দ্বিতীয় বিভক্তি হৈছে। অন্যথা নমঃ শব্দৰ লগত চতুৰ্থী বিভক্তিহে হ'লহেঁতেন।
1: অনুগ্ৰহ কৰি শ্লোকটোৰ অৰ্থটো আমাক কৈ দিবনে গুৰুদেৱ?
0: মুনি তিনিজনাক নমস্কাৰ জনাই আৰু তেওঁলোকৰ বাক্যাৱলী বা কথাবোৰ ভালদৰে আলোচনা কৰি বৈয়াকৰণ সিদ্ধান্ত কৌমুদী নামৰ এই গ্ৰন্থখন ৰচনা কৰা হ'ল। এতিয়া শ্ৰুতিমালাই মুনি তিনিজননো কোন ক'ব পাৰিবানে?
2: পাৰিম গুৰুদেৱ। মুনিকেইজন হ'ল পাণিনি, পতঞ্জলি আৰু কাত্যায়ন।
0: মুনিকেইজনৰ নাম কেইটা তুমি ঠিকেই কৈছা, কিন্তু ক্ৰমটোহে ভুল কৰিলা। আচলতে পাণিনিৰ পিছত কাত্যায়নৰ নামহে আহিব লাগিছিল। মানুহে বাৰু এই মুনি তিনিজনে ৰচনা কৰা গ্ৰন্থকেইখনৰ নাম কোৱা।
2: পাণিনিৰ অষ্টাধ্যায়ী, পতঞ্জলিৰ ব্যাকৰণ মহাভাষ্য আৰু কাত্যায়নৰ বাৰ্তিক।
0: শুদ্ধ হৈছে, কিন্তু তুমিও ক্ৰমটো ঠিকমতে নকলা। ভাস্কৰে বাৰু সূত্ৰ, ভাষ্য আৰু বাৰ্তিক এইকেইটাৰ সঠিককৈ ক্ৰমটো ক'ব পাৰিবানে?
1: পাৰিম গুৰুদেৱ। প্ৰথমতে সূত্ৰ, তাৰপিছত বাৰ্তিক আৰু শেষত ভাষ্য।
0: তুমি শুদ্ধকৈ ক'ব পাৰিছা। সম্প্ৰদানকাৰক আৰু চতুৰ্থী বিভক্তি সম্বন্ধে আলোচনা ইমানতে শেষ কৰি অপাদানকাৰক আৰু পঞ্চম বিভক্তিৰ বিষয়ে এতিয়া তোমালোকক কওঁ, শুনা। যাৰ পৰা অপায় অৰ্থাৎ বিশ্লেষ বা বিচ্ছেদ হয় তাক অপাদানকাৰক বোলে। এই বিষয়ৰ পাণিনিৰ সূত্ৰটো হ'ল ধ্ৰুৱম অপায়ে অপাদানম, অপাদানে পঞ্চমী। এই সূত্ৰত কোৱা হৈছে যে অপাদানকাৰকত পঞ্চমী বিভক্তি হয়। যেনে বৃক্ষাত পত্ৰম পততি, ধাৱতৌ অশ্বাত পততি, গছৰ পৰা পাত পৰিছে আৰু দৌৰি থকা ঘোঁৰাৰ পৰা পৰিছে। এইখিনিতে কোৱা ভাল হ'ব যে ভৰ্তৃহৰিয়ে তেওঁৰ বাক্যপূজা নামৰ গ্ৰন্থত অপাদান দুবিধ বুলি উল্লেখ কৰিছে।
2: অপাদান দুবিধ কি কি সেই বিষয়ে উদাহৰণসহ বুজাই দিলে ভাল হয় গুৰুদেৱ।
0: নিশ্চয় বুজাম। অপাদান দুবিধৰ এটা নাম ছল আৰু আনটো নাম অচল। ইতিমধ্যে কোৱা বৃক্ষাত পত্ৰম পততি এইটো অচল অপাদানৰ উদাহৰণ, আৰু ধাৱতো অস্তাত পততি এইটো ছল উপাদানৰ উদাহৰণ। এই বাক্য দুটাত থকা ক্ৰমে বৃক্ষাত আৰু অশ্বাত এই পদ দুটিত পঞ্চম বিভক্তি হ'ল। এই দুবিধ অপাদানৰ উল্লেখ থকা বাক্যপূজ্য গ্ৰন্থৰ শ্লোকটো এনেকুৱা। অপায়ে যদুদাসীনম ছলম বা যদি বা ছলম ধ্ৰুৱমে বা তদাৱেশাত তৎ অপাদান উচ্যতে। এইখিনিতে কিছুমান প্ৰাচীন ব্যাকৰণবিদৰ মতে ঘৰ বা বাঁহ সাজিবৰ বাবে কাউৰী আদি চৰায়ে অন্য গছৰ পৰা অনা পাত যদি মুখৰ পৰা সৰি পৰে তেতিয়া বাক্যটো বৃক্ষাত পত্ৰম পততি হ'ব, অৰ্থাৎ পঞ্চম বিভক্তিত ব্যৱহৃত হ'ব। আৰু গছ বা গছৰ ডালৰ লগত থকা পাত পৰিলে ষষ্ঠী বিভক্তি হ'ব, আৰু তেতিয়া বাক্যটো হ'ব এনেকুৱা বৃক্ষস্য পত্ৰম পততি। এই বিষয়ে এইদৰে কোৱাও আছে, কাকা দিভিহি সমানীতম বৃক্ষাত পত্ৰম পতেত যদি অপাদান সিদ্ধি স্যাত ষষ্ঠী স্যাত সমবায় নহ।
2: অপাদান কাৰক আৰু পঞ্চমী ভক্তি ইয়াৰ বাহিৰে ক'ত ক'ত হয় গুৰুদেৱ?
0: ভয় অৰ্থ বুজোৱা আৰু ত্ৰাণ বা ৰক্ষা কৰা অৰ্থ বুজোৱা ধাতুৰ প্ৰয়োগত ভয়ৰ বা ত্ৰাণৰ কাৰণ যি সি অপাদান হয় আৰু তাত

0: পঞ্চম বিভক্তি হয়। এই বিষয়ত পাণিনিৰ সূত্ৰটো হৈছে বিত্ৰাৰ্থানাম ভয় হেতুহু। ইয়াৰ উদাহৰণ যেনে ব্যাঘ্ৰাত বিভেতি, বাঘৰ পৰা ভয় পাইছে বা বাঘক ভয় কৰে। ছত্ৰম আতপাত ত্ৰায়তে, ছাতিয়ে ৰ'দ বা তাপৰ পৰা ৰক্ষা কৰে। এই বাক্য দুটাত ব্যৱহাৰ হোৱা ব্যাঘ্ৰাত আৰু আতপাত এই শব্দ দুটাত পঞ্চম বিভক্তি হ'ল। ভাস্কৰে এইধৰণে অন্য এটা উদাহৰণ দিব পাৰেনে?
1: চৌৰাত বিভেতি দস্যুভ্য ৰক্ষিত, এই বাক্য দুটিত চৌৰাত আৰু দস্যুভ্য পদ দুটাত পঞ্চম বিভক্তি হৈছে।
0: তুমি কোৱা উদাহৰণ দুটা যথাযথ হৈছে। এতিয়া পাণিনিৰ আন এটা সূত্ৰৰ কথা কওঁ, য'ত অপদানকাৰক কোধ হয় কোৱা হৈছে। এই সূত্ৰটো এনেকুৱা, জনি কৰ্তুহু প্ৰকৃতিহি। ইয়াৰ অৰ্থ হ'ল যি জন্মে তাৰ উৎপত্তিৰ কাৰণ অপদানকাৰক। জনি মানে উৎপত্তি বা জন্ম, কৰ্তুহু মানে কৰ্তাৰ, আৰু প্ৰকৃতিহি মানে হ'ল কাৰণ। এটা উদাহৰণ দিলে বুজি পাবা। বীজাত অংকুৰৌ জায়তে, গুটিৰ পৰা গজালি হয়। ইয়াত বীজম অৰ্থাৎ অংকুৰ বা গজালিৰ উৎপত্তিৰ কাৰণ আৰু সেয়েহে তাত পঞ্চম বিভক্তি ব্যৱহৃত হৈছে। মানুহে ইয়াৰ উদাহৰণ হিচাপে অন্য এটা বাক্য কোৱা,
2: ব্ৰহ্মণা প্ৰজা প্ৰজায়ন্তে, ব্ৰহ্ম বা ব্ৰহ্মাৰ পৰাই প্ৰজাবিলাকৰ জন্ম হৈছে, সেয়ে ব্ৰহ্মণ পদত পঞ্চমী বিভক্তি হৈছে, ব্ৰহ্মণ ইয়াত অপাদান।
0: শুদ্ধ হৈছে। সেইদৰে ভূ ধাতুৰ প্ৰয়োগত প্ৰথম আবিৰ্ভাৱ বা প্ৰকাশৰ স্থান অপাদানকাৰক হয়। হিমালয়াত গংগা প্ৰভৱতী, হিমালয়ৰ পৰা গংগা নদীৰ উৎপত্তি বা আবিৰ্ভাৱ হৈছে, সেয়েহে হিমালয়াত সপ্তৰ পঞ্চম বিভক্তিত ব্যৱহাৰ হৈছে। সেইদৰে সেতু অৰ্থত পঞ্চম বিভক্তি হয়।
2: গুৰুদেৱ, আপুনি সেতু অৰ্থত তৃতীয় বিভক্তি হয় বুলি কৈছিলে। উদাহৰণ হিচাপে দুখেন ৰোদিতি এই বাক্যটিও আমাক কৈছিলে।
0: হয়, মই কৈছিলোঁ, কিন্তু সেতু অৰ্থত পঞ্চম বিভক্তিও হয়। যেনে দুখকাত ৰোদিতি, এই বাক্যত দুখকাত পঞ্চমী হ'ল। আকৌ পঞ্চমী বিভক্তি বুলি আন এটা সূত্ৰত কোৱা হৈছে যে ভিন্ন জাতীয় দুই পক্ষৰ মাজত এটাক পৃথক কৰা বুজালে, যাৰ পৰা ভেদ বা পৃথককৰণ প্ৰদৰ্শিত হয় তাত পঞ্চম বিভক্তি হয়। যেনে ধনাত বিদ্যা গৰীয়সী, ধনতকৈ বিদ্যা শ্ৰেষ্ঠ। ইয়াত ধনাত পঞ্চমী বিভক্তি হৈছে। এটা প্ৰসিদ্ধ শ্লোক আছে য'ত ইয়াৰ উদাহৰণ আমি দেখিবলৈ পাওঁ।
1: শ্লোকটো এবাৰ কৈ দিবনে গুৰুদেৱ?
0: শুনা বাৰু। ইয়ং স্বৰ্ণপুৰী লংকা, নমে ৰোচতে লক্ষ্মণ, জননী জন্মভূমিস্ব স্বৰ্গাদপি গৰীয়সী। যুদ্ধত ৰাৱণ আৰু তেওঁৰ ভায়েকসহ ৰাক্ষসনীসকলক বধ কৰি বিজয়ী হোৱাৰ পাছত লক্ষ্মণে ৰামচন্দ্ৰক কৈছিল যে স্বৰ্ণপুৰী লংকাত থকাই সমীচীন নহ'ব। তাৰ উত্তৰত ৰামচন্দ্ৰই উক্ত শ্লোকেৰে কৈছিল, ইয়াৰ অৰ্থ হ'ল, হে লক্ষ্মণ, এই স্বৰ্ণপুৰী লংকা মোৰ অকণো ভাল লগা নাই, কিয়নো জননী আৰু জন্মভূমি এই দুয়োটাই স্বৰ্গতকৈ শ্ৰেষ্ঠ। উক্ত শ্লোকত স্বৰ্গাত এই পদত পঞ্চমী বিভক্তি, এই সূত্ৰমতে পঞ্চম বিভক্তি হ'ল। তোমালোকে সূত্ৰটো দ্বিতীয় শাৰীটো নিশ্চয় শুনিছা? পঞ্চমী বিভক্তি সম্বন্ধে মূল সূত্ৰ বা কথা এইকেইটাই। এতিয়া আমি ষষ্ঠী বিভক্তি সম্বন্ধে আলোচনা কৰোঁ। পাণিনিয়ে ষষ্ঠী শেষে এই সূত্ৰৰ দ্বাৰা ষষ্ঠী বিভক্তিৰ আলোচনা কৰিছে। কাৰক আৰু প্ৰাতিপদিকৰ অৰ্থৰ বাহিৰে অৱশিষ্ট সম্বন্ধৰ অৰ্থত ষষ্ঠী বিভক্তি হয়। ক্ৰিয়াৰ লগত সম্বন্ধ নথকা বাবে সম্বন্ধ পদ কাৰক নহয়। সম্বন্ধে বা শেষে ষষ্ঠীৰ উদাহৰণ যেনে মম গৃহম ছাত্ৰস্য পুস্তকম, এই বাক্য দুটাত মম আৰু ছাত্ৰস্য পদ দুটাৰ ষষ্ঠী বিভক্তি হৈছে। ক্ৰিয়াপদৰ লগত ইহঁতৰ সম্বন্ধ নাই বাবে কাৰক।

0: নহয়।
1: ষষ্ঠী বিভক্তি আৰু ক'ত ক'ত প্ৰয়োগ হয় গুৰুদেৱ?
0: ষষ্ঠী বিভক্তি ব্যৱহাৰ হোৱা বিষয়ত কেইবাটাও সূত্ৰ মহামুনি পাণিনিয়ে কৈ গৈছে। এই বিষয়ে আলোচনা কৰিবৰ বাবে আজি সময় নহ'ব। সেয়েহে ইমানতে পাঠৰ সামৰণি মাৰোঁ। অহা পাঠত আকৌ লগ পাম।
1: নমস্কাৰ গুৰুদেৱ।
0: কৃতবিদ্ধ হোৱা।

0: সংস্কৃত শিক্ষাৰ পাঠ শুনিলে। পাঠ যুগুতাই শিক্ষা দিলে ডক্টৰ ৰাজেন্দ্ৰনাথ শৰ্মাই। পাঠগ্ৰহণত ভাগ ললে মানসী শৰ্মা, শ্ৰুতিমালা দেৱী আৰু ভাস্কৰ জ্যোতি গোস্বামীয়ে।
1: জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক।

0: বিয়লি 5:45 বিদ্যার্থীৰ অনুষ্ঠানত নবম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ, ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ, পাঠ আগবঢ়াব চিম্পল কলিতাই। 6:10 কৃষিজগত অনুষ্ঠানত খাৰিফ শস্যৰ সংহত পথাৰ পৰিচালনা, এই সম্পৰ্কে এক আলোচনাত ভাগ ল'ব ডক্টৰ পত্ৰিকা শৰ্মা আৰু কুলদীপ তালুকদাৰে। অনুষ্ঠানটিৰ আঁত ধৰিব কমল দাসে, প্ৰযোজনা উৎপল বৰাৰ। 6:40 আকাশ আলী আহমেদ আৰু লগৰীয়া সকলে গোৱা জিকিৰ। 7:00 নিয়োগ বাতৰি, 7:05 এটি বৃন্দ গান। ৭:20 দীপক কুমাৰ পাম আৰু লগৰীয়া সকলে গোৱা ৰাভা গীত শুনিবলৈ পাব পূবালীৰ সুৰ অনুষ্ঠানত। 7:45 লোপামুদ্ৰা ভৰদ্বাজৰ কণ্ঠৰ আধুনিক গীত। 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পানচুইৰ চতুৰ্দশ খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 8:20 মহম্মদ নাদিৰুজ্জামানৰ ইংৰাজী কথিকা জুডিচিয়াৰী এণ্ড ছ'চিয়েল জাষ্টিছ। 8:30 আধুনিক গীতৰ অনুষ্ঠান। চিত্ৰগীতৰ সময় নিশা 9:00। 9:30 জীৱনৰ দেশবাণী অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা লেখক উপেন্দ্ৰনাথ বৰকটকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পঞ্চম খণ্ড, সাক্ষাৎ গ্ৰহণ চিদানন্দ দেৱগোস্বামীৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 10:00 ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰা আমাৰ বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এতিয়া শুনক কাইলৈৰ অনুষ্ঠান সূচী। কাইলৈ নিশা 10:00 অখিল ভাৰতীয় সংগীতানুষ্ঠানত শ্ৰেয়াস নাৰায়ণৰ কৰ্ণাটকী কণ্ঠ সংগীত শুনিবলৈ পাব। নিশা 9:30 আলাপ অনুৰাগ, এই অনুষ্ঠানত বিশিষ্ট শিল্পী অনিমা চৌধুৰীৰ সৈতে হোৱা কথোপকথনৰ প্ৰথম খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা 8:02 দৃষ্টিপাত, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 হৰগোবিন্দ ডেকাৰ কণ্ঠৰ আধুনিক গীত। সন্ধিয়া 6:10 কৃষক বাণী অনুষ্ঠানত গ্ৰীষ্মকালীন কাঠফুলা খেতিৰ সবিশেষ, এই বিষয়ে এটি আলোচনাৰ দ্বিতীয় ভাগ। ইয়াত ভাগ ল'ব জুৰি তালুকদাৰ আৰু ডক্টৰ পিংকী বৰ্মনে। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই। লগতে আছে কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তিৰ, এই বিষয়ে হেমন্ত নাথৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ শিখামণি দত্তৰ, আৰু আছে পাচলি আৰু শস্যৰ বজাৰ দৰ, কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা, প্ৰযোজনা উৎপল বৰাৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।
1: আকাশবাণী গুৱাহাটী, বিদ্যাৰ্থীৰ অনুষ্ঠান।

0: মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সমাজ বিজ্ঞান বিষয়ৰ পাঠ আছে। তোমালোকৰ বাবে এই পাঠ যুগুতাই আগবঢ়াইছে নিউ গুৱাহাটী আদৰ্শ উচ্চ বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী চিম্পল কলিতাই।
1: মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লোৱা পাঠটি হৈছে দশম শ্ৰেণীৰ ইতিহাসৰ চতুৰ্থ অধ্যায়, ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। যোৱা পাঠদান অনুষ্ঠানত এই পাঠটিৰ এতিয়া অংশ আমি আলোচনা কৰিছোঁ। আজিৰ পাঠত আমি স্বদেশী আন্দোলন, অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনত অসমৰ ভূমিকা কেনেকুৱা আছিল তথা এই আন্দোলনসমূহৰ সময়ছোৱাত কিদৰে দেশপ্ৰেম তথা জাতীয়তাবাদী চেতনাৰ প্ৰসাৰ ঘটিছিল সেই সম্পৰ্কে আলোচনা কৰিম। পোনপ্ৰথমে আমি বংগ বিভাজন বিৰোধী আন্দোলন বা স্বদেশী আন্দোলনৰ বিষয়ে আলোচনা কৰিম। বংগদেশক দ্বিখণ্ডিত কৰা আৰু

অখণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰা প্ৰক্ৰিয়াটোকেই ঐতিহাসিক বংগভংগ বুলি জনা যায়। পুনতে খণ্ডিত অংশটোৰ লগত অসম নামটো নাছিল, পূৰ্ববংগহে আছিল। কিন্তু ইউৰোপীয় চাহ খেতিয়ক সংস্থাৰ জোৰৰ বলতহে নৱগঠিত প্ৰদেশখনে পূৰ্ববংগ আৰু অসম নামটো পাইছিল। 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হোৱাৰ লগে লগে পূৰ্ববংগ আৰু অসম এখন লেফটেনেণ্ট গৱৰ্ণৰ শাসিত প্ৰদেশত পৰিণত হয় আৰু অসমৰ মুখ্য আয়ুক্ত বেমফিল ফুলাৰেই এই নতুন প্ৰদেশখনৰ লেফটেনেণ্ট গৱৰ্ণৰ পদত অধিষ্ঠিত হয় আৰু অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত হয়। বংগচ্ছেদৰ পৰিণতি হিচাপে সংঘবদ্ধভাৱে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত বংগ বিভাজন বিৰোধী আন্দোলনটোৱে স্বদেশী আন্দোলন নামে জনাজাত হয়। স্বদেশী আন্দোলনৰ প্ৰতিক্ৰিয়া অসমলৈকেও বিস্তাৰিত হৈছিল। অৱশ্যে এফালে সেই সময়ৰ অসমৰ দুটা ৰাজনৈতিক অনুষ্ঠান যোৰহাট সাৰ্বজনীন সভা আৰু আছাম এছ'চিয়েশ্যনে প্ৰথম অৱস্থাত বংগ বিভাজনৰ তীব্ৰ বিৰোধিতা কৰিছিল যদিও পিছলে বংগভংগ বিৰোধী মনোভাৱ ত্যাগ কৰিছিল। কিন্তু আনফালে পদ্মনাথ গোহাঁই বৰুৱা, অম্বিকাগিৰি ৰায় চৌধুৰী, ত্ৰিগুণা বৰুৱা, ৰক্তিম বৰা প্ৰমুখ্যে এছাম মুখীয়াল লোকে বংগভংগৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল। অসম কেশৰী অম্বিকাগিৰি ৰায় চৌধুৰী আৰু গোবিন্দ লাহিৰীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিদ্ৰোহী সংগঠন গঢ়ি তুলিছিল। তেওঁলোকে অসমৰ জিলাসমূহত স্বদেশী বস্তু ব্যৱহাৰৰ বাবে প্ৰচাৰ চলাইছিল। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমৰ মানুহে নিমখৰ পৰিৱৰ্তে খাৰ, বিদেশী চেনীৰ ফলনি বেনাৰসৰ চেনী, বিদেশী বস্তুৰ পৰিৱৰ্তে থলুৱা এৰী, মুগা, কপাহী আৰু খাদী বস্ত্ৰ ব্যৱহাৰ কৰিছিল। স্বদেশী আন্দোলনৰ সময়তে অম্বিকাগিৰি ৰায় চৌধুৰীদেৱে বন্দিনী ভাৰত নামৰ এখন বিদ্ৰোহাত্মক নাটক ৰচনা কৰিছিল। ৰায় চৌধুৰীদেৱে ক্ষুদিৰাম বসু, বাৰীন্দ্ৰ ঘোষ, উল্লাসকৰ দত্তৰ লগত যোগাযোগ কৰি সেৱা সংঘ নামৰ এটি বিপ্লৱী সংগঠন গঢ়ি তুলিছিল। ব্ৰিটিছ প্ৰশাসনে ব্ৰহ্মপুত্ৰ উপত্যকাবাসীক স্বদেশী আন্দোলনৰ প্ৰভাৱৰ পৰা আঁতৰাই ৰাখিবলৈ কিছু জনহিতকৰ কামো হাতত লৈছিল। সেই জনহিতকৰ কামবোৰ হ'ল অসমীয়া ভাষা সাহিত্য কলিকতা বিশ্ববিদ্যালয়ৰ এণ্ট্ৰেন্স পৰীক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা, কটন কলেজক উন্নত মানৰ শিক্ষানুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ সকলো বিভাগতে স্নাতক মহলাৰ শ্ৰেণী মুকলি কৰা, ব্ৰহ্মপুত্ৰ উপত্যকাত মৌজাদাৰী ব্যৱস্থা পুনৰ প্ৰয়োগ কৰা, মাটিত কুৰিৰফীয়া বন্দোবস্তিৰ প্ৰৱৰ্তন কৰা ইত্যাদি। ছাত্ৰ ছাত্ৰীসকল, এয়া স্বদেশী আন্দোলনৰ পৰোক্ষ প্ৰভাৱ বুলি ক'ব পাৰি। সুৰমা উপত্যকাতো এই আন্দোলন যথেষ্ট জনপ্ৰিয় হৈছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ আন এটি গুৰুত্বপূৰ্ণ আন্দোলন আছিল অসহযোগ আন্দোলন। গান্ধীজীৰ সবল নেতৃত্বত এই আন্দোলন 1920 চনৰ পৰা 1922 চনলৈকে চলিছিল। অসমৰ জনসাধাৰণেও এই আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্বাৱধানত 1921 চনত মহাত্মা গান্ধীক অসমত অসহযোগ আন্দোলনৰ প্ৰচাৰ কৰিবলৈ আমন্ত্ৰণ কৰি অনা হৈছিল। গান্ধীজীৰ আহ্বান ক্ৰমে অসমৰ জনসাধাৰণে বিদেশী বস্তু বৰ্জন আন্দোলনত অংশগ্ৰহণ কৰি মেজি সাজি বিদেশী সামগ্ৰীসমূহক বিসৰ্জন দিছিল। চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস আদিৰ দৰে নেতাৰ নেতৃত্বত অসমৰ ছাত্ৰসকলে চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন কৰি আন্দোলনত নামি পৰিছিল। এই ছাত্ৰসকলৰ কেইজনমান অগ্ৰণী ছাত্ৰ হ'ল লক্ষীধৰ শৰ্মা, ৰোহিণীকান্ত হাতীবৰুৱা, বিমলকান্ত বৰুৱা, কনক চন্দ্ৰ বৰুৱা আদি। ছাত্ৰসকলক অনুকৰণ কৰি নবীন চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা, তৰুণৰাম ফুকন, বিষ্ণুৰাম মেধি আদি উকিলসকলেও উকালতি এৰি আন্দোলনত যোগদান কৰিছিল। বহু জাতীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল। 1921 চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত প্ৰথম জাতীয় শিক্ষানুষ্ঠান বাল গংগাধৰ তিলকৰ স্মৃতিত তিলক সৰণী স্কুল প্ৰতিষ্ঠা কৰা হৈছিল। অসমত এই আন্দোলনৰ এক উল্লেখযোগ্য প্ৰভাৱ আছিল কানিৰ প্ৰচলন বন্ধ। কানি বিক্ৰীৰ ফলত হোৱা উপাৰ্জিত ৰাজহৰ পৰিমাণ বহু পৰিমাণে কমি গৈছিল। অসমত এই আন্দোলনৰ আন এক গঠনমূলক কাম আছিল খাদীৰ প্ৰচলন জনপ্ৰিয় কৰি তোলাৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধি কৰা। গান্ধীৰ অসহযোগ আন্দোলনে অসমৰ বাগিচাৰ বনুৱাসকলৰ পৰাও বৃহৎ সমৰ্থন লাভ কৰিছিল। বৃহৎ সংখ্যক চাহ বনুৱাই হৰতাল পালনৰ লগতে কাম বন্ধ কৰি অসুবিধাৰ সৃষ্টি কৰিছিল। 1921 চনৰ মে' মাহত কৰিমগঞ্জ

মহকুমাৰ অন্তৰ্গত 13খন চাহ বাগিচাৰ প্ৰায় 8,000 বনুৱাই ঔপনিৱেশিক শাসকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। গান্ধী মহাৰাজৰ জয় ধ্বনি দি তেওঁলোকে বাগিচাৰ পৰা ওলাই আহিছিল। এইদৰে অসমৰ জনসাধাৰণে গান্ধীৰ নেতৃত্বত পৰিচালিত অসহযোগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি প্ৰশাসন যন্ত্ৰটিক ব্যতিব্যস্ত কৰি তুলিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছতে আন এটি গুৰুত্বপূৰ্ণ আন্দোলন আছিল আইন অমান্য আন্দোলন। এই আন্দোলন 1930 চনত গান্ধীৰ লোণ সত্যাগ্ৰহৰ জৰিয়তে আৰম্ভ হৈছিল, যাক দাণ্ডী যাত্ৰা বুলি জনা যায়। 1930 চনৰ মাৰ্চ মাহত সৰোজিনী নাইডু প্ৰমুখ্যে মুঠ 88গৰাকী সতীৰ্থসহ গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডীৰ সাগৰৰ পাৰলৈ প্ৰায় 240 মাইল দূৰত্ব যাত্ৰা কৰে। সেই সময়ত কলিকতাৰ চিটি কলেজত পঢ়ি থকা অসমৰ লীলাধৰ বৰুৱাই এই দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰি গান্ধীজী আৰু আন আন সতীৰ্থসকলৰ লগ হৈ নিজে নিমখ তৈয়াৰ কৰি লোণ আইন ভংগ কৰিছিল। বিষ্ণুৰাম মেধি, মহম্মদ তৈবুল্লা আৰু অম্বিকাগিৰি ৰায় চৌধুৰীয়ে কংগ্ৰেছৰ সাংগঠনিক কাৰ্যত নেতৃত্ব দিছিল। আন্দোলনৰ বিভিন্ন দিশ চাবলৈ গঢ়ি উঠা সমিতিসমূহৰ উদ্দেশ্য আছিল পুঁজি বৃদ্ধি কৰা, শোষণ আৰু দমনমূলক আইন অধ্যাদেশৰ বিৰোধ কৰা, বিদেশী বস্তু বৰ্জন কৰা, কানি আৰু সুৰাৰ ব্যৱহাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ইত্যাদি। আন্দোলন চলি থকা সময়তে 1930 চনত জে আৰ কানিংহামে প্ৰকাশ কৰা কানিংহাম চাৰ্কুলাৰে পৰিস্থিতি অধিক স্পৰ্শকাতৰ কৰি তুলিছিল। এই চাৰ্কুলাৰ মতে ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলে কোনো ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি দিবলগীয়া হৈছিল। দোষী সাব্যস্ত হোৱাসকলক জৰিমনা বিহাৰ লগতে ছাত্ৰবৃত্তিৰ পৰা বঞ্চিত কৰা হ'ব বুলি জাননীত প্ৰকাশ পাইছিল। কানিংহাম চাৰ্কুলাৰ প্ৰকাশ পোৱাৰ আগৰ চোৱা সময়ত এই আন্দোলনত ছাত্ৰসকলৰ সঁহাৰি আছিল নিৰাশজনক। যদিও অমিয় কুমাৰ দাসৰ দৰে নেতাই ছাত্ৰসকলক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল, কিন্তু এই অপমানজনক নিৰ্দেশনাৰ বিৰুদ্ধে ছাত্ৰসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু আইন অমান্য আন্দোলন প্ৰসাৰত অৰিহণা যোগাইছিল। কানি আৰু মদৰ দোকানসমূহ বন্ধ কৰি দিয়া হৈছিল, ঠায়ে ঠায়ে বন আইন উলংঘা কৰা হৈছিল আৰু 50% মাটিৰ খাজানা হ্ৰাসৰ দাবী উত্থাপন কৰিছিল। এইদৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা সুৰমা উপত্যকালৈকে অসমৰ জনসাধাৰণে এই আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া ভাৰত ত্যাগ আন্দোলন আৰু এই আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে আলোচনা কৰিম। আগৰ পাঠত আমি পাই আহিছোঁ যে 1942 চনৰ 8 আগষ্টত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে বিখ্যাত ভাৰত ত্যাগ আন্দোলন ঘোষণা কৰিছিল। গান্ধীজীয়ে তেখেতৰ কৰিম কিম্বা মৰিম শ্লোগানেৰে জনতাক আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰে অসমতো জনসাধাৰণে গান্ধীৰ সেই আহ্বানত উদ্বুদ্ধ হৈ আন্দোলনত মৰণ পণ্ডি যোগদান কৰিছিল। জনসাধাৰণে চৰকাৰী ঘৰ দুৱাৰ আক্ৰমণ কৰাৰ লগতে ৰেলপথ আৰু সামৰিক বাহিনীৰ অস্ত্ৰ শস্ত্ৰ সৰবৰাহৰ পথসমূহ ধ্বংস কৰি দিছিল। চৰকাৰী বিষয়াবোৰক হাৰাশাস্তি কৰা হৈছিল। হবিগঞ্জৰ চাহাবী বজাৰ, গোলাঘাটৰ সৰুপথাৰ, কামৰূপৰ পাণবাৰী আৰু শিৱসাগৰৰ ছাফৰাইত ৰেলপথ বগৰোৱাৰ ঘটনা সংঘটিত হৈছিল। চৰকাৰেও কঠোৰ হাতেৰে আন্দোলন দমন কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। কংগ্ৰেছৰ প্ৰধান নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটি আৰু অন্যান্য ঐক্যমঞ্চসমূহক অবৈধ ঘোষণা কৰিছিল। সৰুপথাৰত ৰেল বগৰোৱাৰ অভিযোগত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। শ শ লোকে কাৰাবৰণ কৰিছিল। মৃত্যুবৰণ কৰাসকলৰ ভিতৰত গহপুৰৰ 14 বছৰীয়া কনকলতা বৰুৱাও আছিল। ব্ৰিটিছৰ সমান্তৰালভাৱে চৰকাৰ গঠন কৰা ভাৰত ত্যাগ আন্দোলনৰ একাংশ নেতাৰ অন্যতম কাৰ্যসূচী আছিল অসমৰ বজালী, ঢকুৱাখানা, জামুগুৰি, বাহজানী আদি ঠাইত আন্দোলনকাৰীয়ে গাঁও পঞ্চায়ত গঠন কৰি স্থানীয় শাসন গাঁওবাসীৰ হাতত তুলি দিছিল। এইদৰে অসমৰ জনসাধাৰণে ভাৰত ত্যাগ আন্দোলনতো সক্ৰিয় অংশগ্ৰহণ কৰি প্ৰশাসন যন্ত্ৰটোক হলঠেকত পেলাইছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া বৰদলৈ মন্ত্ৰীসভাৰ বিষয়ে কিছু কথা আলোচনা কৰিম। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত 1946 চনত যেতিয়া ভাৰতত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল, সেই নিৰ্বাচনত কংগ্ৰেছ দলে বিধানসভাৰ মুঠ 108খন আসনৰ ভিতৰত 58খন আসন লাভ কৰি
সংখ্যাগরিষ্ঠ দল হিসাবে পরিগণিত হয়েছে।

0: হৈছিল। সংখ্যাগরিষ্ঠ দলৰ নেতা হিচাপে গোপীনাথ বৰদলৈয়ে চৰকাৰ গঠন কৰিছিল আৰু মুখ্যমন্ত্ৰীৰ গধুৰ দায়িত্ব অৱশ্যে সেই সময়ত প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল মূৰ পাতি লৈছিল। বৰদলৈ মন্ত্ৰীসভাই সন্মুখীন হোৱা সমস্যাসমূহৰ ভিতৰত প্ৰধান আছিল 1947 চনৰ দেশ বিভাজনে ভাৰতবৰ্ষৰ আন আন অঞ্চলৰ লগত উত্তৰ পূব ভাৰতৰ যোগাযোগ বিঘ্নিত কৰিছিল। বিভাজনৰ পিছত পশ্চিমবংগ আৰু অসমৰ মাজৰ ৰেলপথ আৰু নদী পৰিবহণ পূব পাকিস্তানৰ অন্তৰ্গত হৈ পৰিছিল। উত্তৰ পূব ভাৰতে অনুপ্ৰৱেশকাৰীৰ সমস্যা আৰু ভৌগোলিক পুনৰ্গঠনৰ সমস্যাৰো সন্মুখীন হৈছিল। 1962 চনৰ চীনৰ ভাৰত আক্ৰমণে উত্তৰ পূব ভাৰতৰ নিৰাপত্তাৰ প্ৰতিও প্ৰচণ্ড ভাবুকি সৃষ্টি কৰিছিল। এনেবোৰ সমস্যাৰ মাজতো বৰদলৈ মন্ত্ৰীসভাই আন্তঃগাঁথনি নিৰ্মাণ আৰু মানৱ সম্পদৰ বিকাশৰ দিশত মনোনিৱেশ কৰি অসমৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল। বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত গঢ়ি উঠা এনেকেইটিমান অনুষ্ঠান হ'ল অসম কৃষি বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় ইত্যাদি। 1948 চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। এই দুয়োখন মহাবিদ্যালয় সামৰি লৈ 1969 চনত যোৰহাটতেই অসম কৃষি বিশ্ববিদ্যালয় স্থাপিত হয় আৰু পশু চিকিৎসা মহাবিদ্যালয়খন নগাঁৱৰ পৰা বৰ্তমানৰ অৱস্থান গুৱাহাটীৰ খানাপাৰালৈ স্থানান্তৰিত কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়। ইয়াৰ পিছতে আন এখন উল্লেখযোগ্য অনুষ্ঠান হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয় হৈছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিদ্যালয়। আমি আগৰ পাঠতে আলোচনা কৰিছোঁ যে আছাম এছ'চিয়েশ্যনে অসমৰ বিশ্ববিদ্যালয় স্থাপনৰ বাবেও দাবী জনাইছিল। অসম চৰকাৰৰ গুৱাহাটী বিশ্ববিদ্যালয় অধিনিয়ম 1947ৰ অধীনত 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হয়। 1948 চনৰ 26 জানুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয়ৰ প্ৰথমখন আদৰণি সভাৰ দিনটোকেই বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়। এই বিশ্ববিদ্যালয়খনৰ প্ৰথম উপাচাৰ্য আছিল শ্ৰদ্ধাৰ কৃষ্ণকান্ত সন্দিকৈ মহোদয়। উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল ডিব্ৰুগড়ত। 1900 চনত ডক্টৰ জন বেৰী হোৱাইটৰ প্ৰচেষ্টাত গঢ়ি উঠা বেৰী হোৱাইট মেডিকেল স্কুলখনকেই স্বাধীনতাৰ পিছত 1947 চনৰ 3 নৱেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামাকৰণ কৰা হয়।
1: দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সমাজ বিজ্ঞান বিষয়ৰ এটি পাঠ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ আজি আলোচনা কৰা হ'ল। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়ালে নিউ গুৱাহাটী আদৰ্শ উচ্চ বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী চিম্পল কলিতাই।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক আঞ্চলিক বাতৰি।
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, সন্ধিয়া 6 বজাৰ বাতৰি সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বুধবাৰে শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ, মেঘালয়ত আবদ্ধ হৈ পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষী 2টা হেল্পলাইন নম্বৰ মুকলি, বিদ্যালয়ৰ বহিৰ্ভূত শিশুসকলক শিক্ষাৰ মূল সুঁতিলৈ ঘূৰাই অনাৰ উদ্দেশ্যৰে সমগ্ৰ শিক্ষা অসমৰ শিক্ষা যাত্ৰা প্ৰত্যাহ্বানৰ পৰা আকাংক্ষালৰ শীৰ্ষক বিশেষ পদক্ষেপ, আৰু FIH হকী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ পুলৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দল আজি নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া শুনক বিতং বাতৰি। মেঘালয়ত খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ মাজতে অসমৰ গাড়ীত চলোৱা আক্ৰমণৰ ঘটনাক লৈ দুয়োখন ৰাজ্যত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছে। ইয়াৰ পাছতে আজি দিছপুৰত শ্বিলঙৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শ্ৰীবৰাই কয় যে শ্বিলঙৰ প্ৰতিবাদৰ নামত ঘটা অপ্ৰীতিকৰ পৰিস্থিতিত শিশুসহ বহুতো লোক আঘাতপ্ৰাপ্ত হয়। ঘটনাটোক দুৰ্ভাগ্যজনক খাদী এই সন্দৰ্ভত মেঘালয় মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা আৰম্ভ হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
4: অসমৰ যান বাহনক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ কাৰণে বহু লোকে আঘাতো পাইছে, শিশুও আঘাত পাইছে,

0: অসম আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে। কাছাৰ জিলাৰ উধাৰ বন্দৰৰ এটা গুদামত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ কোডিন কাফ চিৰাপ আৰু ট্ৰেমাডল কেপচুল জব্দ কৰে। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে আৰক্ষীয়ে যোৱা নিশা গোচাইপুৰ অঞ্চলৰ এটা গুদামত অভিযান চলাই কাফ চিৰাপ ভৰ্তি 122টা কাৰ্টুন আৰু 130টা ট্ৰেমাডল কেপচুলসহ এজন সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰীজন সুহুদ আহমেদ লস্কৰ বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে। ধেমাজি আৰক্ষীয়ে আজি জিলাখনৰ বৰপাত্ৰিয়াত অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্যসহ তিনিজন সৰবৰাহকাৰীক আটক কৰে। আটক কৰা যুৱককেইজন ধেমাজিৰ গোচাইগাঁৱৰ লক্ষ্যজিৎ বৰগোহাঁই, লেলুৱনি গাঁৱৰ সীমান্ত বৰুৱা আৰু বৰপাত্ৰিয়া গাঁৱৰ অসীম গগৈ বুলি আৰক্ষীয়ে জনাইছে।
1: ধেমাজি আৰক্ষীয়ে কৈছিল যে তিনিজন লোক এখন গাড়ীতে তেওঁলোকে ছাছপেক্টেড হেৰইন NDPS বস্তু তেওঁলোকে কঢ়িয়াই লৈ ফুৰিছে আৰু তেওঁলোকক খেদি খেদি আমাৰ এই নিমাতি চুকৰ এইটো এৰিয়াত তেওঁলোকক ধৰা যায় আৰু যেতিয়া গাড়ীখনত চাৰ্জ কৰা যায় তেতিয়াহ'লে সেই চাৰ্জ কৰোঁতে আপোনাৰ বহুখিনি আপোনাৰ ছাছপেক্টেড হেৰইন জব্দ কৰা গৈছে আৰু সেইখিনি বস্তুত আপোনাৰ যেতিয়া আপুনি কণ্টেইনাৰ সহ জুখিছোঁ তেতিয়া 57.something ওলাইছে আৰু উইদাউট কণ্টেইনাৰ গোটেইখিনি আপোনাৰ 5.71 গ্ৰাম ওলাইছে আৰু আৰু সেই তিনিজনৰ ওপৰত আইনীভাৱে পিছৰ পৰ্যায়ত তদন্ত অব্যাহত ৰাখিব, বিহিত ব্যৱস্থা লোৱা হ'ব আৰু আমাৰ ধেমাজি আৰক্ষীৰ ফালৰ পৰা ড্ৰাগছৰ এগেইনষ্টত যিটো আমাৰ যাত্ৰা সেইটো অব্যাহত থাকিব।
0: ইপিনে নগাঁৱৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া বিমান গগৈৰ নেতৃত্বত আৰক্ষী এটা দলে আজি দুপৰীয়া অভিযান চলাই নগাঁও ষ্টেট বেংকৰ মুখ্য কাৰ্যালয়ৰ সমীপৰ পৰা মাদক দ্ৰব্যসহ দুজন সৰবৰাহকাৰীক আটক কৰে। ইছলাম মালিক আৰু শাহিন মালিক নামৰ সৰবৰাহকাৰী দুজনে এখন দুচকীয়া বাহনত প্ৰায় 80,000 টকা মূল্যৰ মাদক দ্ৰব্য কঢ়িয়াই আনিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। ৰাজ্যজুৰি লোকপিয়লৰ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ কাম চলি আছে। এই কামত নিয়োজিত গণনাকৰ্তা, পৰ্যবেক্ষক আৰু ক্ষেত্ৰভিত্তিক প্ৰশিক্ষকসকলে 16 আগষ্টৰ পৰা নিৰ্ধাৰিত সূচী অনুযায়ী লোকপিয়লৰ বিভিন্ন তথ্য সংগ্ৰহ কৰিছে। হাইলাকান্দি জিলাতো লোকপিয়ল পূৰ্ণগতিত চলি আছে। জিলাখনত ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে। নগাঁও জিলাত লোকপিয়লত নিয়োজিত কিছুসংখ্যক বিষয়া কৰ্মচাৰী তেওঁলোকৰ মূল কৰ্মক্ষেত্ৰ কাৰ্যালয় বা বিদ্যালয়ত নিয়মীয়া দায়িত্ব পালন কৰা নাই বুলি বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হৈছে। অমষ্টফেনাত অনুষ্ঠিত FIH হকী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ পুলৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দল আজি নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত আৰম্ভ হ'ব। ইংলেণ্ডৰ বিৰুদ্ধে কালি অনুষ্ঠিত পুল ডিৰ নিজৰ অন্তিমখন খেল ড্ৰ হোৱাত ভাৰতে দ্বিতীয় পৰ্যায়ত প্ৰৱেশ কৰে। খেলখনত দুয়োটা দলে কেইবাটাও সুযোগ লাভ কৰে যদিও গ'ল কৰাত ব্যৰ্থ হয়। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বুধবাৰে শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ। মেঘালয়ত আবদ্ধ হৈ পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীৰ দুটা হেল্পলাইন নম্বৰ মুকলি আৰু FIH হকী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ পুলৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দল আজি নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে 100 FM বেণ্ডৰ 101.6 MHz, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 kHz।
3: জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
4: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনেন্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
3: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
5: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
4: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
5: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত। সমূহ কৃষক ৰাজ্যলৈ নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ খাৰিফ শস্যত সংহত পথাৰ পৰিচালনা, এই বিষয়ে এটি আলোচনা।
6: নমস্কাৰ শ্ৰোতা বন্ধুসকল, আজিৰ কৃষি জগত অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি সকলোৱে জানো

0: যে আমাৰ কৃষক বন্ধুসকল এতিয়া শালি ধানৰ খেতি লগতে বিভিন্ন ধৰণৰ খাৰিফ খেতিৰ লগত জড়িত হৈ আছে। এই খেতিৰ সময়ছোৱাত সুষম সাৰৰ ব্যৱস্থাপনা, ৰোগ আৰু কীট পতংগৰ সময়োপযোগী জ্ঞান আৰু আপোনাৰ বিভিন্ন ধৰণৰ সাৰ দিয়াৰ নিয়ম নীতিসমূহ আমাৰ কৃষকসকলে জনাটো অত্যন্ত উচিত। সেইকাৰণে আজি আমাৰ বিষয়টো হৈছে খাৰিফ শস্যত সংহত পথাৰ পৰিচালনা। এই খাৰিফ শস্যত পোৱা সমস্যাসমূহৰ বিভিন্ন ধৰণৰ জ্ঞান বা পৰামৰ্শ দিবৰ কাৰণে আমাৰ লগত উপস্থিত আছে বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ শস্য সুৰক্ষা বিভাগৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ কুলদীপ তালুকদাৰ ডাঙৰীয়া,
1: নমস্কাৰ,
0: আৰু ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সমুকৈ সমিতিৰ উপ প্ৰকল্প সঞ্চালক ডক্টৰ পত্ৰিকা শৰ্মা বাইদেউ,
2: নমস্কাৰ।
0: আপোনালোক দুয়োগৰাকীকে এই অনুষ্ঠানলৈ আন্তৰিক স্বাগতম জনাইছোঁ।
2: ধন্যবাদ।
1: ধন্যবাদ।
0: প্ৰথমে মই ডক্টৰ কুলদীপ তালুকদাৰ ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ, সংহত কীট পতংগ আৰু ৰোগ পৰিচালনা অৰ্থাৎ IPM মানেনো কি, আৰু খাৰিফ শস্যৰ পথাৰ পৰিচালনাত ইয়াৰ গুৰুত্ব কিমান?
1: ধন্যবাদ প্ৰশ্নটোৰ কাৰণে। সংহত কীট ব্যৱস্থাপনা IPM হৈছে কীট ব্যৱস্থাপনাৰ এক ফলপ্ৰসূ আৰু পৰিৱেশ সংবেদনশীল পদ্ধতি, যি সাধাৰণ জ্ঞানৰ পদ্ধতিৰ সংমিশ্ৰণৰ ওপৰত নিৰ্ভৰশীল। IPM কাৰ্যসমূহে কীট পতংগৰ জীৱন চক্ৰ আৰু পৰিৱেশৰ সৈতে ইয়াৰ পাৰম্পৰিক ক্ৰিয়াৰ বিষয়ে বৰ্তমানৰ বিস্তৃত তথা ব্যৱহাৰ কৰে। এই ধৰক, আমাৰ যদি খেতিত কিবা ধৰণৰ কীট পতংগৰ যদি আপোনাৰ প্ৰব্লেম হৈছে, তেতিয়াহ'লে প্ৰথমতে আমি আগৰ দিনৰ যিটো আমাৰ থলুৱা কিছুমান কৃষি ব্যৱস্থাপনা, এই ধৰক মই আপোনাৰ এক্সাম্পল দিলোঁ, যেনেকৈ আগৰ দিনত আমাৰ ৰবাব টেঙাৰ কাটি কাটি আমি খেতিত থৈছিলোঁ। সেইটো কৰিলেই কি হয়, আপোনাৰ খেতিত কিছু পোকসমূহে আচলতে তাৰ দুৰ্গন্ধত থাকিব নোৱাৰে। সেইটো এটা আচলতে আমাৰ থলুৱা ব্যৱস্থাপনা। তেনেধৰণৰ তাৰপিছত আমি কিছু হয়তো আমি জৈৱিকভাৱে কীট পতংগ ব্যৱহাৰ কৰিব পাৰোঁ। যেনে ধৰক জৈৱিক আমি আজিকালি কীটনাশক পাওঁ, যেনে ট্ৰাইকোডাৰ্মা বেষ্ট হয়, ট্ৰাইকোডাৰ্মা এটা ভেঁকুৰ, চিউডোমনাছ এটা বেক্টেৰিয়া, এইখিনি মিশ্ৰিত আমি বহুতখিনি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছতো দেখিছে যে কেতিয়াবা আমাৰ খেতিত বহুত বেছি আপোনাৰ কীট পতংগৰ উপদ্ৰৱটো বাঢ়ি যায়। তেতিয়া আমি লাষ্টত গৈ থৈ, একদম লাষ্টত আমি যিটো কেমিকেল বা ৰাসায়নিক যিটো দ্ৰব্য ব্যৱহাৰ কৰিব পাৰোঁ, সেইটো আমি লাষ্টলৈকে থওঁ। এই সমূহখিনি যেতিয়া একেলগে কৰিব, তেতিয়া আপুনি দেখিব আমাৰ যিটো এনভাইৰমেণ্টত যিটো ডেমেজ হয়, সেই ডেমেজটো বহুতখিনি কণ্ট্ৰল হয়। আৰু এইখিনিকে মিলাই পেলাই আমি ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্ট বা আপোনাৰ সংহত কৃষি কীট ব্যৱস্থাপনা বুলি আমি কওঁ।
0: হয়, ধৰ ধুনীয়াকৈ আপুনি কথাখিনি বুজালে। মই এতিয়া পত্ৰিকা বাইদেউৰ ওচৰলৈ আহিছোঁ। বাইদেউ, যিহেতুকে আপুনি আত্মা আঁচনিৰ সৈতে জড়িত, আমাৰ কৃষকসকলে শস্যৰ ৰোগ আৰু কীট পতংগ ব্যৱস্থাপনাৰ বিষয়ে প্ৰশিক্ষণ বা কাৰিকৰী জ্ঞান লাভ কৰাৰ আত্মা আঁচনিৰ অধীনত কিবা সুবিধা পাব পাৰে নেকি?
2: হয়, নিশ্চয় পাব পাৰে। মই প্ৰথমতে আত্মা কি হয় এই বিষয়ে অকণমান কৈ দিওঁ। আত্মা হৈছে আমাৰ ভাৰত চৰকাৰৰ কৃষি সম্প্ৰসাৰণৰ আচলতে মূল মাধ্যম। আত্মাৰ জৰিয়তে এগ্ৰিকালচাৰ টেকন'লজি মেনেজমেণ্ট এজেঞ্চি অৰ্থাৎ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ, আৰু ইয়াৰ জৰিয়তে মানে আমাৰ 35খন জিলাৰ 219টা ব্লকত বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। কৃষি সম্প্ৰসাৰণৰ ক্ষেত্ৰত আমাৰ প্ৰশিক্ষণ এটা মানে মূল বস্তু, আৰু এই প্ৰশিক্ষণ আমাৰ বিভিন্ন সময়ত জিলাসমূহত দিয়া হৈছে। এতিয়া যিহেতু আমি খাৰিফ শস্যৰ ওপৰত গুৰুত্ব দি আছোঁ, খাৰিফৰ সময়, গতিকে খাৰিফ শস্যৰ ওপৰত বহুখিনি প্ৰশিক্ষণ ইতিমধ্যে হৈ গৈছে। আমাৰ 35খন জিলাৰ 219টা ব্লকত আমাৰ ব্লক টেকন'লজি মেনেজাৰখিনি আছে, আমাৰ এছিষ্টেণ্ট টেকন'লজি মেনেজাৰখিনি আছে, আৰু জিলা পৰ্যায়ত জিলা কৃষি বিষয়াৰ তত্ত্বাৱধানত আমাৰ উপ প্ৰকল্প সঞ্চালকখিনি আছে, লগতে আমাৰ যিখিনি কৃষি উন্নয়ন বিষয়া তেওঁলোকৰ সহযোগত আচলতে বহুখিনি প্ৰশিক্ষণ ইতিমধ্যে হৈছে আৰু সদায় হৈ থাকিব। আৰু ইয়াতে আমাৰ সমল ব্যক্তি হিচাপে কৃষি বিজ্ঞান কেন্দ্ৰৰ আমাৰ যিখিনি বিষয়বস্তু বিশেষজ্ঞ তেওঁলোক উপস্থিত থাকে। সকলো কৃষকৰ কাৰণে কীট পতংগই হওক বা ৰোগ নিবাৰণৰ কাৰণে হওক বা নতুন ন ন টেকন'লজি, ন ন প্ৰযুক্তি যিখিনি আমি কৃষকৰ মাজলৈ লৈ যাওঁ, সেইখিনি প্ৰশিক্ষণ দিয়া যায়। সেইখিনি জিলাভিত্তিক প্ৰশিক্ষণ দিয়া হয়। আৰু লগতে কৃষকৰ পথাৰ বিদ্যালয় যিটো ফাৰ্ম স্কুল, এইখিনি আমাৰ অনুষ্ঠিত কৰা হয়। পথাৰ বিদ্যালয়সমূহত কৃষকসকলে মানে পোনপটীয়াকৈ দেখা পায়, তেওঁলোকে পথাৰত গৈ নিজে পোকটো চাবলৈ পায়। আৰু কেতিয়াবা আমাৰ সকলো মানে পোকে আমাৰ কাৰণে অপকাৰী নহয়, আমাৰ শস্যৰ কাৰণে বহু সময়ত আমাৰ উপকাৰী পোক থাকে, বন্ধু পোক থাকে, সেইখিনি আমি চিনাক্ত কৰি তেওঁলোকক দেখুৱাব পাৰোঁ, সেইখিনি দেখুওৱা হয়। লগতে আৰু যিখিনি বেমাৰ

0: পথাৰ আছে, প্ৰত্যেক মানে সন্মুখত পথাৰত গৈ সন্মুখত গৈ চাব পাৰে, তেনেদৰে প্ৰশিক্ষণখিনি দিয়া হয়। ইয়াৰ উপৰিও আমাৰ ফাৰ্মাৰ চাইণ্টিষ্ট ইণ্টাৰেকশ্যন কৰা হয় আত্মাৰ অধীনত। ইয়াতে বিষয়বস্তু বিশেষজ্ঞসকল থাকে, কৃষি বিজ্ঞান কেন্দ্ৰৰ লগতে কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলকো মানে আমন্ত্ৰিত কৰা হয়, লগতে কৃষকসকলো থাকে। গতিকে সকলোৱে একেলগে বহি আলোচনা কৰিব পাৰে, তেওঁলোকৰ সমস্যাসমূহ ক'ব পাৰে, কীট পতংগৰ পৰা, ৰোগৰ পৰা বা যি সমস্যাই হওক সকলোখিনি আলোচনা কৰা হয়। মূলত এইখিনি, আৰু তেওঁলোকে যোগাযোগ কৰিব পাৰে ইয়াৰ মানে প্ৰয়োজন অনুসৰি কৃষি জিলা কৃষি বিষয়া কাৰ্যালয়ত যোগাযোগ কৰিব পাৰে, তাতে আমাৰ আত্মাৰ অধীনত প্ৰশিক্ষণ পাবই তেওঁলোকে। আৰু আমাৰ ৰাজ্যিক পৰ্যায়তো আমাৰ সমিতিত প্ৰশিক্ষণ অনুষ্ঠিত হয়, এইখিনি অৱশ্যে আমাৰ আত্মাৰ যিখিনি ফাংচনেৰিজ হয় তেওঁলোকৰ কাৰণে অনুষ্ঠিত কৰা হয়। কিন্তু কৃষকৰ কাৰণে আপোনালোকে মানে পোনপটীয়াকৈ জিলা কৃষি বিষয়া কাৰ্যালয়ত প্ৰশিক্ষণৰ কাৰণে সুযোগ পাব, সুবিধা পাব, খবৰ কৰিব লাগিব তাতে।
1: ধন্যবাদ বাইদেউ, আপুনি আত্মাৰ বিষয়ে বৰ সুন্দৰকৈ কথাখিনি আমাক বুজাই দিলে। আজি আমাৰ এই অনুষ্ঠানত আমি মানে বহুতকেইটা প্ৰশ্ন আমি কৃষকসকলৰ পৰা সংগ্ৰহ কৰিছিলোঁ। তাতে আমাৰ কৃষকসকলে নিজৰ খাৰিফ শস্যত দেখা পোৱা বহুত কিছুমান সমস্যা কৈছিলে। তাৰে মাজৰে এজন কৃষক যি তেখেত হয় বাক্সা জিলাৰ, তেখেতৰ মানে এটা সমস্যা আহি পৰিছে। তেখেতৰ যিটো ধানৰ কঠীয়াৰ পুলি পাতত কিছুমান বগা বগা দাগ তেখেতে দেখি পাইছে আৰু আগবোৰ শুকাই গৈছে। কুলদীপ ডাঙৰীয়াক সুধিব বিচাৰিছোঁ ইয়াৰ সম্ভাব্য কাৰণ আৰু কৃষকে কি ব্যৱস্থা ল'ব পাৰে এইটো ভাল কৰিবৰ কাৰণে, অলপ জনাব নেকি সমুকৈ।
2: ধন্যবাদ। এতিয়া যিটো আপোনাৰ খাৰিফ বা শালি ধানৰ যিটো আমাৰ খেতি চলি আছে, এইটো ছিজনত আচলতে এই পোকৰ প্ৰব্লেমটো খুবেই বেছি। প্ৰতিবাৰ পথাৰত গ'লে এই প্ৰশ্নটো মোৰ তাতে সদায় আহে। প্ৰথমটো হ'ল আমি আচলতে চিনাক্তকৰণ কৰিব লাগিব বস্তুটো কি। আপুনি যেতিয়া খেতিডৰাৰ মাজত যায় তেতিয়া দেখিব যে আপোনাৰ পাত খেতিৰ ধানৰ পাতটো আপোনাৰ দীঘলকৈ বগা হৈ পৰিছে। সেইটো হ'ল এটা পোক থাকে আপোনাৰ, আমি থলুৱাভাৱে পাত চেলেকা পোক বুলি কওঁ বা ইংলিছত ৰাইচ লিফ ফোল্ডাৰ, মানে পাত মেৰুৱা পোক। তাৰে যিটো পখিলা থাকে মাকজনী, তাই পাতৰ ওপৰত কণীখিনি পাৰি যায়।
1: আচ্ছা।
2: আৰু সেই কণীৰ পৰা লাহেকৈ আপোনাৰ পলুটো হয়। পলুৱে আপোনাৰ কি কৰে, পাতৰ একদম পাতটো চুহি দিয়ে আৰু দীঘলকৈ লাইনত চুহি দিয়ে, একদম ষ্ট্ৰেইট লাইনত চুহি দিব। আপুনি একদম স্কেল এডাল যদি লয় তেতিয়াও দেখিব একদম স্কেলৰ লগত মিলি গৈছে। তো যেতিয়া চুহি দিব তেতিয়া আপুনি দেখিব পাতজৰা য'ৰ পৰা চুহি দিছে সেইখিনি জেগা বগা হৈ গৈছে। আৰু যেতিয়া খেতিডৰাত বহুত বেছি আপোনাৰ এই পোকটোৰ হয় তেতিয়াহ'লে দেখিব গোটেই খেতিখন বগা হৈ গৈছে আৰু পিছলৈকে খেতিখিনি নষ্ট হৈ যায়। তো আমি ইয়াতে কি কৰিব পাৰোঁ, প্ৰথম কথাটো হ'ল এইটো হ'ল চিনাক্তকৰণৰ কথা। আমি চিনাকি হ'লোঁ, এতিয়া আমি কৰিব পাৰোঁ। প্ৰথমটো হ'ল, অলপ আগতে মই কৈছিলোঁ আমি আগৰ দিনৰ কিছুমান থলুৱাভাৱে কিছুমান কাম কৰিছিলোঁ, যেনেকৈ ধৰক ৰবাব টেঙৰ চকলা, ৰবাব টেঙা আমি কাটি পেলাই মাজে মাজে খেতিৰ মাজত দি দিছিলোঁ, বা আজিকালি আমি য়েল্ল' ষ্টিকি ট্ৰেপ বা হালধীয়া এখন পেপাৰ লৈ পেলাই তাতে যদি আপুনি আঠা বা পুৰা মবিল যিটো পুৰা হিচাপে পায় সেইটো যদি লগাই পেলাই খেতিৰ মাজত লগাই থৈ দিয়ে তেতিয়া দেখিব ইয়াৰে যিটো পখিলা বা এডাল্ট সেইখিনি আহি আহি ইয়াৰ ওপৰত লাগি যায়। আৰু এই পোকবিলাক গোটেইখিনি আপোনাৰ লাইটৰ লগত বহুত বেছি আকৰ্ষণ হয়। ঠিক। তো আপুনি কি কৰিব পাৰে, মাজে মাজে খেতিডৰাত সপ্তাহত এদিন হ'লেও খেতিৰ মাজত কোনোবা যিখিনি জেগা অলপমান মাটি য'ত ওখ আছে তাতে অলপমান গধূলিকে যদি অলপ জুই জ্বলাই দিয়ে তেতিয়াহ'লে দেখিব বহুত পখিলা তাতে উৰি আহি পেলাই তাতে জ্বলি যায়।
1: হয়।
2: ঠিক। আৰু এইখিনি কৰাৰ পিছতো আপুনি আচলতে জৈৱিকভাৱে, আমি যদি যাওঁ জৈৱিকভাৱে আপোনাৰ ভাৰ্টিচিলিয়াম লেকানি বুলি এটা ভেঁকুৰ পায় দিব পাৰে,
1: এইটো আমাৰ দোকানবিলাকত কিনিবলৈ পায়নে?
2: দোকানত বহুত বেছি মই দেখি পোৱা নাই, কিন্তু আমাৰ কৃষি বিশ্ববিদ্যালয় বা আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহ
1: তাত গৈ সংগ্ৰহ কৰিব পাৰিব,
2: ষ্টেট ডিপাৰ্টমেণ্টত তাতেও পাব। আৰু লাষ্টত গৈ থৈ পেলাই যদি বহুত বেছি দেখিছে আৰু তেতিয়াহ'লে আমি কেমিকেল ব্যৱহাৰ কৰিব লগা হয় এইখিনি কৰাৰ পিছত, কিন্তু প্ৰথমতে কেমিকেললৈ যাবলৈ আমি বৰ বেছি এটা নকওঁ, কিন্তু লাষ্টত যদি কেমিকেলত যাব লগা হয় তেতিয়াহ'লে আজিকালি বহুত ভাল ভাল কেমিকেল আহিছে, যেনেকৈ এটা হ'ল আপোনাৰ কেমিকেল নেম থায়োমেথক্সাম বুলি কয়। থায়োমেথক্সাম আপুনি এক লিটাৰ পানীত 2 গ্ৰামকৈ যদি স্প্ৰে কৰে, বা আৰু এটা কেমিকেল আহিছে আপোনাৰ ৰাইনাক্সিপিৰ, ৰাইনাক্সিপিৰটোত 3 লিটাৰ পানীত মাত্ৰ 1 ml দিব লাগে। আৰু ৰাইনাক্সিপিৰৰ কথাটো মই এইকাৰণে ক'লোঁ, তাৰ পিছফালে যিটো মানে কেমিকেলৰ পেকেটৰ পিছফালে এটা কালাৰৰ ত্ৰিভুজ এটা থাকে, ৰঙৰ ত্ৰিভুজ থাকে, সেই ৰঙৰ ত্ৰিভুজটো জেনেৰেলি আপোনাৰ সেউজীয়া হৈ থাকে, আৰু সেউজীয়া মানে হ'ল আমাৰ কাৰণে ছেফ, সবতকৈ ছেফ। তো এইখিনি ব্যৱহাৰ কৰিলে আপোনাৰ বহুতখিনি কণ্ট্ৰল হয়। আৰু স্প্ৰে কৰা কথাটো সদায় থাকে যে আমি গধূলি স্প্ৰে কৰিব লাগে,
1: কাৰণ গধূলি পোকবিলাক আমাৰ বেছিকৈ দেখা পোৱা যায়।
2: হয়। দিনত স্প্ৰে কৰিলে কি হয়, আপোনাৰ ৰ'দৰ তাপ পৰে, ৰ'দৰ তাপ পৰিলে আপোনাৰ কেমিকেলখিনি নষ্ট হৈ যায়। ঠিক, সেইটো কাৰণে আমি গধূলি স্প্ৰে কৰিলে বেছি ভাল। আৰু এটা স্প্ৰে

0: কৰিলেও নহয়, মিনিমাম দুটা স্প্ৰে কৰিব লাগে, এটা যদি আজি কৰিছে নেক্সট 7-10 দিনৰ ভিতৰত আৰু এটা স্প্ৰে কৰিলে আৰু ভালকৈ ফল পোৱা যায়। এইখিনি ধন্যবাদ
1: ডক্টৰ কুলদীপ তালুকদাৰ ডাঙৰীয়া। এনে একেধৰণৰ আৰু এটা সমস্যা আমি কাৰ্বি আংলং জিলাৰ এজন কৃষকে সন্মুখীন হৈছে, কিন্তু তেখেতৰ দাগটো বগা নহয়, ক'লা দাগ পৰিছে তেখেতৰ কঠিয়াৰ পাতত। এই সমস্যাটোনো কি আৰু ইয়াৰ নিবাৰণ কেনেকৈ কৰিব পাৰিব, অকণমান আমাক সমুখে জনাব নেকি?
0: ক'লা দাগ পৰা মানে আচলতে ধানৰ পাতত যদি ক'লা দাগ পৰিছে দুটা ধৰণৰ হ'ব পাৰে। এটাতো সম্ভৱতঃ পূৰা ক'লা, দেখিবলৈ অলপ ইংলিছত যিটো আমি ব্ৰাউনিছ কওঁ বা কফি কালাৰ্ড হয় এনেকুৱা হ'ব পাৰে। আৰু এটা হ'ব পাৰে আপোনাৰ সেই ক'লা দাগৰ মাজতে আৰু এটা খেৰৰ নিচিনা এটা কালাৰ ঠিক ক'লা দাগৰ মাজত, সেইটোক আমি ব্লাষ্ট বুলি কওঁ।
1: ব্লাষ্ট
0: এতিয়া প্ৰথম যিটো ক'লোঁ সেইটো ফুটফুটীয়া দাগ, সেইটো বৰ এটা কণ্ট্ৰল কৰিবলৈ ইমান টাফ নহয়। কিন্তু যিটো মই ব্লাষ্ট বুলি কওঁ, ব্লাষ্টটো অকল পাতত নহয়, পাততো হয়, তাৰপিছত আপুনি দেখিব পিছত ধানৰ হীৰাডালতো হৈছে, পিছত আপুনি দেখিব ধানৰ যিবিলাক ষ্টেম বুলি কওঁ হীৰা মেইন হীৰাটো হৈছে ঠিক। তো ব্লাষ্ট হ'লে, ব্লাষ্ট যদি দেখা পাইছে তেতিয়াহ'লে বহুত ডেঞ্জাৰাছ হয়। আৰু ব্লাষ্ট আমি এনেকৈ আচলতে থলুৱাভাৱে যিখিনি অলপ আগত পদ্ধতি ক'লোঁ সেইখিনিও ব্যৱহাৰ কৰিব পাৰে, কিন্তু বৰ এটা কণ্ট্ৰল কৰিব হ'লে এটা কেমিকেল পায় ট্ৰাইচাইক্লাজল বুলি, সেই ট্ৰাইচাইক্লাজল যদি 1 লিটাৰ পানীত 2 গ্ৰামকৈ স্প্ৰে কৰে তেতিয়াহ'লে এইসমূহৰ পৰা অলপ পৰিত্ৰাণ পোৱা যায়।
1: মানে ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্ট কৰি পেলাই যদি তেখেতে এই ৰোগটো সমাধান কৰিব পৰা নাই তেনেহ'লে তেখেতে কেমিকেলতহে যাব লাগে,
0: লাষ্টত যাব লাগে, আৰু বেলেগ কেমিকেল নহয় কিন্তু ট্ৰাইচাইক্লাজল।
1: ধন্যবাদ। আপোনাৰ কথাটোৰ পৰা আগধৰিয়ে মই পত্ৰিকা বাইদেউক সুধিব বিচাৰিছোঁ, বাইদেউ আমি সুষম সাৰৰ বিষয়ে খুব শুনি থাকোঁ, এই সুষম সাৰটোনো কি আৰু ধান খেতিত সুষম সাৰৰ প্ৰয়োগ কেনেকৈ হ'ব, অকণমান আমাক চমুকৈ কৃষকসকলক জনাব নেকি?
2: হয়, ধান খেতিৰ আচলতে উৎপাদনৰ মূল চাবিকাঠিয়ে হ'ল সুষম সাৰৰ প্ৰয়োগ। যদিহে মানে সুষম সাৰ, যদিহে আমি সাৰ মানে প্ৰয়োজনতকৈ অধিক দিওঁ তেতিয়াহ'লে ধান খেতিত সঘনাই কীট পতংগ দেখা পোৱা যায়। যিহেতু আমাৰ কৃষকসকলে প্ৰায়ভাগ সময়তে ভাবে যে ইউৰিয়া যদি আমি বেছিকৈ প্ৰয়োগ কৰোঁ তেতিয়াহ'লে খেতিডৰা ভাল হ'ব, কিন্তু ইউৰিয়াৰ কথাটো এনেকুৱা যে ইউৰিয়া বেছিকৈ দিলে খেতিডৰা লহপহকৈ বাঢ়ি যায়, সেইটো সঁচা কথা, কিন্তু তাৰ আচলতে খুব কোমল হয়, কোমল হৈ পৰে গাগছডাল আৰু উৎপাদনটো আচলতে নাবাঢ়ে, উৎপাদনটো কমেহে, গছজোপাহে বাঢ়ি যায়। কিন্তু যিটো আমাৰ ধান হয় ধানটো পতান হৈ যায় বেছিকৈ ইউৰিয়া দিলে, হয়, আৰু লগতে আপোনাৰ পতান হৈ যায়, লগতে পোকৰ খুব আক্ৰমণ হয়, যিটো আমাৰ কীটৰ আচলতে আক্ৰমণৰ কথা আমি ইমান দেৰি পাতি আছোঁ ইমানখিনি সময়, কীটৰ আক্ৰমণটো আচলতে সাৰ ইউৰিয়া বেছিকৈ দিলে বেছিকৈ এট্ৰেক্ট হয়, বেছিকৈ আকৰ্ষিত হয়। সেইকাৰণে প্ৰথমতে আমি চাব লাগিব যে মাটিত আমাৰ কিমান কোনটো উপাদান প্ৰয়োজন, যিহেতু আমি এইখিনি বহুত ডাঙৰ, এইটো এটা বহুত ডাঙৰ বিষয়, এইখিনি ইমান কম সময়ত আমাৰ এইখিনি পতাটো আচলতে সম্ভৱ নহয়। কিন্তু চমুকৈ যদি কওঁ, আমি আচলতে খেতিডৰাত আমি নাইট্ৰজেন, ফচফৰাছ আৰু পটেছিয়াম আমাৰ বেছিকৈ প্ৰয়োজন হয়, লগতে বৰুণ, জিংক এইখিনিৰো প্ৰয়োজন, কিন্তু আমি মূলত এইখিনি নাইট্ৰজেন, ফচফৰাছ আৰু পটেছিয়াম দিবৰ কাৰণে আমি

0: আমাৰ যিখিনি সাধাৰণতে কৰি থকা যায় খেতি, তাতে আপোনাৰ প্ৰতি বিঘাত 18 কেজি ইউৰিয়া, 7-8 কেজি পটাছ আৰু ছুপাৰ তেনেকৈ পেলাই দিয়ে। কিন্তু আমাৰ হয় কি, আচলতে যিটো আমাৰ ছইল হেল্থ কাৰ্ড বুলি এটা মানে এটা এখন কাৰ্ড আছে, সেইখন আমাৰ বনোৱা যায় যে মাটিত কিমান আচলতে নাইট্ৰজেন, ফচফৰাছ আৰু পটাছ প্ৰথমতে আমি চাই ল'ব লাগে যে কিমান আছে। যিমান আছে আৰু ধান খেতিত আমাৰ যিমান প্ৰয়োজন, সেই যিটো গেপ থাকে, যিটো মানে পাৰ্থক্যটো থাকে, সেই পাৰ্থক্যটো পূৰাবৰ কাৰণেহে আচলতে দিব লাগে।
1: ছইল হেল্থ কাৰ্ড কেনেকৈ পাব বাইদেউ?
0: হয়, ছইল হেল্থ কাৰ্ডৰ কাৰণে আপুনি যোগাযোগ কৰিব লাগিব কৃষি জিলাৰ বিষয়াৰ কাৰ্যালয়ত। তাতে সময়ে সময়ে তেওঁলোকে ছইল হেল্থ কাৰ্ডৰ কাৰণে তেওঁলোকে মাটি মানে যিটো চেম্পল কালেকশ্যন বুলি কয়, তেওঁলোকে সংগ্ৰহ কৰে, মাটি সংগ্ৰহ কৰে, তেওঁলোকে তাৰপিছতে লেবৰেটৰীত তেওঁলোকৰ গৱেষণাগাৰত তেওঁলোকে সেইটো টেষ্ট কৰে, তাৰপিছত তেওঁলোকে ছইল হেল্থ কাৰ্ডখন বনাই দিয়ে। তাতে সকলোখিনি উপাদান কিমান কি পৰিমাণৰ আছে এই সকলোখিনি লিখা থাকে, আৰু সেইমতে জিলা কৃষি বিষয়া আৰু কৃষি উন্নয়ন বিষয়াসকলে মানে কৃষকসকলক কৈ দিব যে ক'ত কিমান দিব লাগে। হয়, তাতে উল্লেখ কৰা থাকে আৰু তেওঁলোকক বুজাই দিব কৃষকসকলক। গতিকে প্ৰথম কৰণীয়টো হ'ল, প্ৰথম পদক্ষেপটোৱেই হ'ল যে মানে মাটি স্বাস্থ্য পৰীক্ষা কৰি পেলাই ছইল হেল্থ কাৰ্ডখন লোৱা। দ্বিতীয়তে মই আৰু এটা কথা কওঁ যে যিমানখিনি অনুপাতত আমি ধৰক নাইট্ৰজেন, ফচফৰাছ আৰু পটেছিয়াম দিব লাগে ইউৰিয়া, SSP আৰু MOPৰ জৰিয়তে, সেইখিনি সঠিকভাৱে প্ৰয়োগ কৰিব লাগে। কাৰণ মাটি যেতিয়া আমি শেষৰবাৰ বোকা দিয়া হয় তেতিয়া আপোনাৰ গোটেইখিনি ইউৰিয়া, ধৰক আধাখিনি ইউৰিয়া দি পেলাই পটাছ আৰু ছুপাৰখিনি দিব পাৰে, লগতে বাকী আৰু আধাখিনি ইউৰিয়া আপোনাৰ 30-35 দিনৰ পিছত মানে বাকী ৰৈ যোৱা ইউৰিয়াখিনি আৰু আধা ভাগ তেনেকৈ পেলাই দিব পাৰে, আৰু বাকীখিনি ফুল ফুলাৰ আগত দিব পাৰে। কাৰণ ফুল ফুলাৰ পিছত কিন্তু ইউৰিয়া দিয়া একো লাভ নাই। হয়, গতিকে ইউৰিয়াটো 3টা ভাগত ভগাই দিলে হ'ল। আৰু লগতে তেওঁলোকে যিহেতু সুষম সাৰ আমি এনেকৈ দিম, লগতে মাটিৰটো মাটিৰ স্বাস্থ্য তাৰমানে সদায় কাৰণে ভালে ৰাখিবৰ কাৰণে অকল এই ৰাসায়নিক সাৰতে ৰাখিব নালাগে। আচলতে আমাৰ যিখিনি পচন সাৰ, গোবৰ, এইখিনিতো দিবই লাগে, এইখিনি দিব লাগে কৃষকসকলে। লগতে যিখিনি ঢেঞ্চা, সেউজ সাৰ বুলি আমি কওঁ, ঢেঞ্চাৰ গুৰুত্ব বহুত বেছি। প্ৰথমবাৰ যেতিয়া চহাই মাটিডৰা তেতিয়া আমাৰ বহুতো কৃষকে কৰে, বহুসকলে, কিন্তু যিসকলে নকৰে মই তেওঁলোকক মানে এইটো অনুৰোধ জনাওঁ যে তেওঁলোকে ঢেঞ্চা খেতি কৰি পেলাই তেওঁলোকে মাটিত চহাই দিয়ক, সেউজ সাৰ নিজে নিজে হৈ যাব। সেইখিনি এইখিনি কৰিব লাগে, মূলতঃ এইখিনি কৰিব লাগে সাৰৰ কাৰণে।
1: ধন্যবাদ বাইদেউ। এতিয়া আমাৰ নেক্সট, আমাৰ যিটো আমাৰ প্ৰশ্নটো আমি পাইছোঁ ডিব্ৰুগড় জিলাৰ পৰা। ডিব্ৰুগড় জিলাৰ কুমাৰিণী চিঙা গাঁৱৰ এজন কৃষকে জনাইছে যে তেখেতৰ ভোলৰ খেতিত, তেখেতে ভোল খেতি কৰে আৰু ভোল খেতিত এটা বিন্ধা পোক ধৰণৰ এটা পোক এটা আহে। পোকটোৱে কি কৰে, আপোনাৰ সৰু যেতিয়া হৈ থাকে ফলটো, সেইটো বিন্ধা এটা কৰে, বিন্ধি দিয়াৰ পিছত ফলটো লাহে লাহে পচি পেলাই সৰি যায়। কৃষকজনে এইটোও কৈছে যে তেখেতে বহুতেই কীটনাশক ব্যৱহাৰ কৰি পেলাই এইটো ৰোধ কৰিবলৈ চেষ্টা কৰিলে, কিন্তু আজিলৈকে তেখেতে এই বিন্ধা পোকটো তেখেতে মানে নিয়ন্ত্ৰণ কৰিব পৰা নাই। সেই কৃষকসকলক আপুনি কি পৰামৰ্শ দিব কুলদীপ তালুকদাৰ ডাঙৰীয়া?
2: ধন্যবাদ। এইটো আচলতে বহুত এটা জ্বলন্ত প্ৰব্লেম বুলিয়েই কওঁ একচুৱেলি। আপোনাৰ এইটো ভুল বুলিয়েই নহয়, আপোনাৰ বেঙেনাটো দেখা দিয়া যায়, কেতিয়াবা তিয়হতো দেখা দিয়া যায়, কেতিয়াবা আপোনাৰ হয়তো আমতো দেখা দিয়া যায়। এই প্ৰথমতে আমি বুজিব লাগিব যিটো আচলতে পোক হয়, যিটো মই পখিলা বুলিয়েই কৈছোঁ, পখিলাটোৱে আপোনাৰ কি কৰে, যেতিয়া ফলটো মানে মেচিয়ৰ হ'ব ষ্টাৰ্ট হয় তাৰে আগেকে তাৰ পোকৰ পিছফালে টিকাৰ ফালে এটা আপোনাৰ ইনজেক্টৰ নিচিনা এটা বস্তু থাকে। সেই ইনজেক্টৰেদি কি কৰে, তেওঁ যিটো ফল থাকে তাৰ ভিতৰত ফুটাই পেলাই কণীখিনি ভিতৰত সোমাই দিয়ে। তেতিয়া পিছলৈকে কি হয়, আপোনাৰ যিখিনি কণী আপোনাৰ ভিতৰৰ ফালে সোমাই গ'ল সেইখিনি পিছলৈকে তাতে মেচিয়ৰ হৈ যায়, মেচিয়ৰ হৈ পেলাই আপোনাৰ লাহেকৈ পলু হয়, ভিতৰে ভিতৰে খাব ষ্টাৰ্ট কৰে। সেইটো কাৰণে আপুনি যেতিয়া আমি কওঁ যে আমি তাতে ধৰক কিবা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিলোঁ, ৰাসায়নিক দ্ৰব্যটো ওপৰত থাকি যায় কিন্তু বস্তুটো আছে ভিতৰত, তেতিয়া সেইটো কাৰণে বৰ ৰাসায়নিক দ্ৰব্য এটা কাম নিদিয়ে। এতিয়া আমি কণ্ট্ৰল কেনেকৈ কৰিম, কথাটো হ'ল আচলতে যেতিয়া ৰাসায়নিক দ্ৰব্যই বৰ এটা ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়াহ'লে আমি কিছু ধৰক থলুৱা কাম কৰিব পাৰোঁ। যেতিয়া আপোনাৰ ফলটো গছত লাগে তেতিয়াহ'লে মাজে মাজে আমি কি কৰিব পাৰোঁ, মাজে মাজে আমি অলপ জুই জ্বলাই পেলাই ধোঁহা দিব পাৰোঁ গছডালত। ধোঁহা দিলে কি হয়, আপোনাৰ বহুত পোক পৰুৱা এনেই নাহে। ছেকেণ্ড হ'ল আমাৰ কিছুমান লিঅ'ৰ বুলি কয়, টোপ ফাণ্ড লিঅ'ৰ বুলি কয়, সেই লিঅ'ৰটো আমি ফাণ্ড পাতি পেলাই দিব পাৰোঁ। আৰু লিঅ'ৰটো হ'ল আপোনাৰ প্ৰতিটো পোকৰ কাৰণে বেলেগ বেলেগ। ধৰক এতিয়া বেঙেনাৰ যিটো বিন্ধা কৰা পোক হয় সেইটো বেলেগ হ'ব, আপোনাৰ এতিয়া আপোনাৰ ভোলৰ যিটো বিন্ধা কৰা পোক হয় সেইটো বেলেগ হ'ব। তো সেই হিচাপত আপুনি বজাৰত গ'লে সেনেকৈ লিঅ'ৰটো আপোনাৰ কিনিব পাৰে পাৰ্টিকুলাৰ পোকৰ, সেই লিঅ'ৰটো আপুনি এটা ফান পাতি পেলাই আমি যদি লগাই দিওঁ তেতিয়াহ'লে এই বস্তুটো বহুতখিনি নিয়ন্ত্ৰণ পোৱা যায়।
1: খুব সুন্দৰকৈ

0: কৈছে, ধন্যবাদ দাদা। আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম। আমাৰ বাক্সা জিলাৰ এজন জলকীয়া খেতিয়ক আছে, তেখেতে জানিব বিচাৰিছে তেখেতৰ যিটো গছৰ পাতবিলাক কোচ খাই গৈছে আৰু কোচ খাই খাই সৰি যায়, আৰু যিহেতু যি ফলত তেখেতৰ জলকীয়া উৎপাদন বহুতেই তেখেতে কমকৈ পাই আছে, এইটোৰ সম্পৰ্কে কিবা আমাক জনাব নেকি?
1: ঠিক, এইটো এটা আচলতে বহুত জ্বলন্ত প্ৰব্লেম। এইটো আপুনি প্ৰথমটো হ'ল, আমি আচলতে তাতে যিটো আমাৰ কোচ খাই যোৱা প্ৰব্লেমটো হয় সেইটো মূলতঃ আচলতে ভাইৰাছ, আৰু ভাইৰাছটো আপুনি চিনাক্তকৰণ কৰিবলৈ দেখিব যিটো পাত হয়, পাতৰ যিটো শিৰা হয় শিৰাবিলাকৰ মাজে মাজে সেই হালধীয়া হৈছে, গোটেই পাতটো হালধীয়া নহয়। গোটেই যদি পাতটো হালধীয়া হয় তেতিয়াহ'লে কথাটো বেলেগ। আৰু যদি এনেকুৱা প্ৰব্লেম পাইছে, মই কৈছোঁ আপোনাৰ এডাল দুডাল গছ থাকিলে আপুনি গছডাল উঘালি পেলাই বহুত দূৰত বেলেগকৈ পেলাই দিয়ক, সেইডালক আপুনি বৰ বেছি এটা পৰিপাতি কৰি লাভ নাই। ঠিক, আৰু যেতিয়া নেক্সট আপুনি খেতিডৰা কৰিব তেতিয়াহ'লে আচলতে ভাল চ'ৰ্চৰ পৰাহে আমি গুটি বা পুলি লোৱাটো খুব দৰকাৰ।
0: পত্ৰিকা বাইদেউৰ ওচৰলৈ আহিছোঁ। বাইদেউ, ধেমাজি জিলাৰ এজন কৃষকে মানে তেখেতৰ যিটো পথাৰৰ মাটি এহাতমান মাটি তেখেতে মানে কিবা কাৰণত আঁতৰাই দিব লগা হ'ল, এতিয়া তেখেতে জানিব বিচাৰিছে সেইদৰে মাটিত আকৌ খেতি কেনেকৈ কৰিব, সেইটো কেনেকৈ সাৰুৱা কৰি পেলাই খেতি কৰিব, অকণমান চমুকৈ আমাক জনাব।
2: হয় মানে কি হয়, আমাৰ যিখিনি মাটিৰ উপৰি ভাগ সেইখিনি খুব সাৰুৱা হয়, কিন্তু তেওঁ যদি ওপৰৰখিনি মাটি আঁতৰাই পেলাইছে তেতিয়াহ'লে এইটো এটা ডাঙৰ সমস্যা। তাতে পুনৰ খেতি কৰিবৰ কাৰণে এইটো এটা বহুত ডাঙৰ চিন্তা কৰিবলগীয়া কথা, কাৰণ ওপৰৰ মাটিখিনিতে আমাৰ যিখিনি মানে মাইক্ৰবছ আছিলে যি আপোনাৰ মাটিটো সাৰুৱা কৰি ৰাখে এইখিনি শেষ হৈ গুচি গ'ল। গতিকে তেওঁলোকে এটা কাম কৰিব পাৰে যে প্ৰথমতে জৈৱিক পদাৰ্থ তেওঁলোকে প্ৰয়োগ কৰি থ'ব পাৰে তেওঁ, আৰু লগতে সেউজ সাৰ, মই যিটো ক'লোঁ গ্ৰীণ মেনিউৰিং, ঢেঞ্চা তেনেকৈ তেওঁলোকে কৰিব পাৰে, মেথি গছ তেনেকৈ মিহলাই দিব পাৰে মাটিখিনিৰ লগত, আৰু নহ'লেবা নতুন মাটি আনি পেলাই তাতে ৰোপণ কৰিব পাৰে, সেইটো এটা উপায় আছে, বা নহ'লে বা বায়' ফাৰ্টিলাইজাৰ্ছ দি পেলাই অলপ থ'ব লাগিব, তেওঁলোকে পুনি চুনি দি পেলাই মাটিখিনি আমাৰ যিখিনি থাকে মানে ধান খেৰ বা এইখিনি যিখিনি আমাৰ থাকে সেউজ সাৰ বা পুনি সকলোখিনি দি মেলি থ'ব পাৰে। আৰু আমাৰ অসমৰ মাটিখিনি অম্লীয়, গতিকে তেওঁ তাক চূণৰ পৰীক্ষা কৰাই ল'ব পাৰে কিমান আছে সেইখিনি টেষ্ট কৰাই ল'ব পাৰে, কিন্তু মাটিটো সাৰুৱা কৰিবৰ কাৰণে পটককেতো তেওঁ সাৰুৱা কৰি ল'ব নোৱাৰিব, তাৰ কাৰণে তেওঁ সময় দিব লাগিব, এইখিনি কৰিম বুলি মাটিখিনিক অকণমান মানে কমি যাবলৈ দিব লাগিব। আৰু যদি বিচাৰে তাৰ বাহিৰে আৰু কিবা কৰোঁ বুলি, ধান খেতিৰ বাহিৰেও তেওঁ আলু চালুও কৰিব পাৰে, কিন্তু এটা কথা মনত ৰাখিব লাগিব যে তাতে যাতে তেওঁ পানী জমা হ'বলৈ একেবাৰে নিদিয়ে, কাৰণ পানী জমা হৈ গ'লে সেইখিনি মানে পচি যাব। হয়, এইটোৱে ক'ম আৰু, যে কিন্তু মাটিখিনি আচলতে ওপৰৰ মাটিখিনি উঠাব নালাগে মানুহে যিমান পাৰে, খেতিৰ মাটি উঠাব নালাগে।
0: বাইদেউ, এই আমাৰ যিটো আজি অনুষ্ঠান, আপুনি কৃষকসকলক কি বাৰ্তা দিব বিচাৰে চমুকৈ অকণমান জনাওক?
2: হয় হয়, কৃষকসকলক মই কওঁ যে তেওঁলোকৰ নিজৰ অভিজ্ঞতা সদায় অমূল্য, তথাপিও মই এইটো কথা কওঁ যে জলবায়ু পৰিৱৰ্তনৰ লগত এই সময়ছোৱাত তেওঁলোকে আধুনিক কৃষি পদ্ধতিও অকণমান আঁকোৱালি লওক, তাৰ কাৰণে যোগাযোগ কৰক আমাৰ কৃষি জিলা কৃষি বিষয়াসকলৰ লগত যোগাযোগ কৰক, আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ লগত যোগাযোগ কৰক বা আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ লগত যোগাযোগ কৰক, আৰু তেওঁলোকে প্ৰমাণীকৃত বীজ আৰু সঠিক সময় প্ৰয়োগ কৰক, মানে বীজটো যেতিয়া ৰোপণ কৰিব লাগে তেতিয়াই ৰোপণ কৰক, আৰু তাৰ কাৰণে যি উপায় অৱলম্বন কৰিব লাগে বীজ শোধনৰ পৰা আদি কৰি এইখিনি কৰক, আৰু আমাৰ আত্মাৰ সৈতেও যোগাযোগ কৰক বিভিন্ন প্ৰশিক্ষণ বা আন আন সুবিধাখিনি পাবৰ কাৰণে আত্মাৰ সৈতেও যোগাযোগ কৰক। ইমানখিনি মই চমুকৈ ক'ম।
0: ধন্যবাদ বাইদেউ, আমাৰ আজিৰ অনুষ্ঠানত আহি মূল্যৱান সময় আৰু পৰামৰ্শ আগবঢ়োৱাৰ বাবে ডক্টৰ কুলদীপ তালুকদাৰ ডাঙৰীয়া আৰু ডক্টৰ পত্ৰিকা শৰ্মা বাইদেউক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আজিৰ এই অনুষ্ঠানটোৰ পৰা আমাৰ কৃষক বন্ধুসকলে বহুত নিশ্চয় জ্ঞান লাভ কৰিছে আৰু উপকৃত হ'ব। আপোনালোকৰ খেতিডৰা ভাল হোৱাৰ আশাৰে আজি আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।
3: ইমান পৰে শ্ৰোতাসকলে খাৰিফ শস্যত সংঘত পথাৰ পৰিচালনা এই বিষয়ে আলোচনাটি শুনিলে, আলোচনাটিত ভাগ ল'লে বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ শস্য সুৰক্ষা বিভাগৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ কুলদীপ তালুকদাৰ, ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উপ প্ৰকল্প সঞ্চালক ডক্টৰ পত্ৰিকা শৰ্মাই অনুষ্ঠানটিৰ আঁত ধৰিলে, অসম চৰকাৰৰ চামেটিৰ উপ প্ৰকল্প সঞ্চালক কমল দাসে। অনুষ্ঠানত এইবাৰ শুনক সৰিয়হজাতীয় শস্যৰ মোৱাপোক নিয়ন্ত্ৰণ ব্যৱস্থাপনাৰ বিষয়ে। মোৱাপোকেই হ'ল সৰিয়হৰ আটাইতকৈ ধ্বংসাত্মক কীট, যি পুলিৰ পৰা পুৰত হোৱালৈকে সৰিয়হ শস্যক আক্ৰমণ কৰি 96% পৰ্যন্ত উৎপাদন হ্ৰাস কৰিব পাৰে। কেইবাটাও প্ৰজাতিৰ মোৱাপোকে সৰিয়হৰ অংকুৰণৰ পাছৰে পৰা পাত, ডাল, ফুল, চেই আদিৰ পৰা ৰস শুহি খায়, যাৰ ফলত বৃদ্ধি স্তব্ধ হোৱাৰ লগতে ফুলৰ গৰ্ভপাত হয় আৰু বীজৰ পৰিমাণ তথা গুণাগত মান

0: মানদণ্ড হ্ৰাস পায়। সৰিয়হৰ মোৱাপোকৰ ব্যৱস্থাপনাৰ বাবে ৰাসায়নিক কীটনাশকৰ ব্যৱহাৰে পৰিৱেশতন্ত্ৰৰ ক্ষতিসাধন কৰে। নিৰ্বিচাৰ কীটনাশকৰ প্ৰয়োগৰ ফলত মোৱাপোকৰ প্ৰাকৃতিক শত্ৰু যেনে পেৰাচাইট আৰু পৰভোজীক নিধন কৰাৰ লগতে পৰিৱেশ আৰু মানুহৰ স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰিব পাৰে। লগতে পৰাগ সংযোগী প্ৰাণী, বিশেষকৈ মৌমাখি, ভোমোৰা আদিৰ ক্ষতিসাধন কৰিব পাৰে। সেয়েহে বহনক্ষম কৃষি ব্যৱস্থাপনাৰ বাবে শস্য পৰিচৰ্যাকৰণ পদ্ধতি, প্ৰতিৰোধী জাত, অনুকূল বীজ সিঁচাৰ সময়, শাৰী শাৰীকৈ শস্য ৰোপণ, আকৰ্ষক শস্যৰ ব্যৱহাৰ, পুষ্টি আৰু জলসিঞ্চন ব্যৱস্থাপনা, লগতে জৈৱ নিয়ন্ত্ৰকৰ ব্যৱহাৰকে ধৰি সুসংহতভাৱে পতংগ নিয়ন্ত্ৰণ পদ্ধতিৰ প্ৰয়োগৰ প্ৰয়োজন। মিশ্ৰ শস্য ব্যৱস্থাপনাৰে পতংগ নিয়ন্ত্ৰণ হ'ল এক ধৰণৰ বাসস্থান পৰিচালনা। শস্যৰ পৰিৱেশতন্ত্ৰক এনেধৰণে সজোৱা হয় যাতে ক্ষতিকাৰক পোক পতংগক আকৰ্ষক বা বিকৰ্ষক শস্যৰ ৰোপণৰ দ্বাৰা নিয়ন্ত্ৰণত সহায়ক হোৱাৰ লগতে উপকাৰী পতংগৰ সংখ্যা বৃদ্ধি পায়। ইয়াৰ সুপ্ৰয়োগে পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰে। মিশ্ৰ শস্যৰূপে ব্যৱহৃত শস্যৰ বাবে পোক পতংগৰ আক্ৰমণ হ্ৰাস, মাটিৰ স্বাস্থ্য উন্নত, মূল শস্যৰ লগত মিশ্ৰ শস্যৰ উৎপাদন মূল্যৰ সংযোগে মুঠ উপাৰ্জন বৃদ্ধিৰ দ্বাৰা কৃষকৰ আয় বৰ্ধনৰ উপৰিও অপকাৰী পতংগৰ প্ৰাকৃতিক শত্ৰুক সংৰক্ষণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। সৰিয়হ আৰু ধনিয়া মিশ্ৰ শস্য এইটো আটাইতকৈ ফলপ্ৰসূ ব্যৱস্থা হিচাপে বিবেচিত হৈছে। এই ব্যৱস্থাত মোৱাপোকৰ সংখ্যা আটাইতকৈ কম, গছৰ স্বাস্থ্য উন্নত, উৎপাদন বেছি আৰু উপকাৰী পতংগৰ সংখ্যা বৃদ্ধি। ধনিয়া ফুলৰ পৰা নিৰ্গত গন্ধ আৰু ৰাসায়নিক উপাদানে মোৱাপোকৰ বাবে অসুবিধাৰ সৃষ্টি কৰে আৰু ইহঁতে গছ চিনিবলৈ অসুবিধা পায়। অধিক পৰাগ সংযোজক তথা পৰভোজী পতংগ আকৰ্ষিত হোৱা দেখা যায়। সৰিয়হ আৰু গুৱামুৰি মিশ্ৰ শস্য, ইয়াৰ উৎপাদন ভাল, লাভ বয়ৰ অনুপাত সৰ্বাধিক আৰু প্ৰাকৃতিক শত্ৰুৰ উপস্থিতি বৃদ্ধি। গুৱামুৰি গছৰ ফুলে উপকাৰী পৰাগ সংযোজক তথা পৰজীৱী পতংগৰ প্ৰাপ্তবয়স্ক খাদ্য যোগান ধৰে। সৰিয়হ আৰু বুটমা মিশ্ৰ শস্য, এই ব্যৱস্থাত মোৱাপোকৰ সংখ্যা কিছু হ্ৰাস হোৱাৰ লগতে মাটিত নাইট্ৰজেন বৃদ্ধি কৰে আৰু কৃষকৰ বাবে অতিৰিক্ত আয়ৰ উৎসৰূপে পৰিগণিত হ'ব পাৰে। অকলশৰীয়াকৈ সৰিয়হ কৰা পৰীক্ষণত অধিক মোৱাপোকৰ উপস্থিতি দেখা যায়। মিশ্ৰ শস্য ব্যৱস্থাৰ জৰিয়তে মোৱাপোক নিয়ন্ত্ৰণৰ বৈজ্ঞানিক কাৰণসমূহ বিশ্লেষণ কৰিলে দেখা পোৱা যায় অপকাৰী পোকবোৰে নিজৰ প্ৰিয় গছ চিনিবলৈ অসুবিধা পায়, ফলত আক্ৰমণ হ্ৰাস হয়। গছবোৰৰ মাজত তাপমাত্ৰা আৰু আৰ্দ্ৰতাৰ পৰিৱৰ্তন হয় যি মোৱাপোকৰ বংশবৃদ্ধিত বাধা দিয়ে। সৰিয়হজাতীয় শস্যৰ মোৱাপোক নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ বিষয়ে শুনিলে আমাৰ আজিৰ কৃষিজগত অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানের সিদ্ধান্ত আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
2: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
3: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420।
4: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
5: Our voice gets you heard everywhere.
4: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
5: 6900453528।
4: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
6: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক আকাশ আলী আহমেদ আৰু লগৰী।

আকাশ আলী আহমেদ আৰু লগৰীয়া সকলে গোৱা জিকিৰ শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহুত খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মেঘালয়ত আবদ্ধ হৈ পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীৰ দুটা হেল্পলাইন নম্বৰ মুকলি বিদ্যালয় বহিৰ্ভূত শিশুক শিক্ষাৰ মূল সুঁতিলৈ ঘূৰাই অনাৰ উদ্দেশ্যেৰে সমগ্ৰ শিক্ষা অসমৰ বিশেষ পদক্ষেপ মাদক দ্ৰব্য বিৰোধী অভিযানত অসম আৰক্ষীৰ বৃহৎ সফলতা কেইবাখনো জিলাত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ আৰু এফ আই এইচ হকী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ পুলৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দল আজি নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ নমস্কাৰ বাতৰিৰ সৈতে এয়া মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া মেঘালয়ত খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ মাজতে অসমৰ গাড়ীত চলোৱা আক্ৰমণৰ ঘটনাক লৈ দুয়োখন ৰাজ্যত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছে ইয়াৰ পাছতে আজি দিছপুৰত শ্বিলঙৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শ্ৰীবৰাই কয় যে শ্বিলঙৰ প্ৰতিবাদৰ নামত ঘটা অপ্ৰীতিকৰ পৰিস্থিতিত শিশুসহ বহুতো লোক আঘাতপ্ৰাপ্ত হয় ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দি এই সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা আৰম্ভ হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে
1: অসমৰ যান বাহনক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ কাৰণে বহু লোকে আঘাতো পাইছে শিশুও আঘাত পাইছে নিতান্তই অত্যন্ত দুৰ্ভাগ্যজনক আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই বিষয়টো লৈ গভীৰভাৱে উদ্বিগ্ন আমিও উদ্বিগ্ন মাননীয় মুখ্যমন্ত্ৰীয়ে আপোনালোকে কোৱাৰ দৰে আমাক নিৰ্দেশ দিছে আৰু তাৰ আগে আগে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে কথা পাতিছিল আৰু স্বাভাৱিক পৰিস্থিতি যাতে ঘূৰি আহে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে মই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিছিলোঁ তেখেতেও এই ঘটনাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰিছে আৰু উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু লগে লগে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰক আমাৰ সৈতে যোগাযোগ কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছিল কনষ্টেণ্ট টাচত এতিয়া আছো
0: মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ মানুহৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও শ্ৰীবৰাই অৱগত কৰে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত দুয়োখন ৰাজ্যৰ মাজত থকা সম্পৰ্ক যাতে বিনষ্ট নহয় সেয়া লক্ষ্য ৰাখিবলৈ দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ লগতে প্ৰতিবাদকাৰীসকলক মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় মেঘালয়ৰ ৰাজধানী শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আবদ্ধ হৈ পৰা আৰু যাতায়াতৰ সমস্যাত পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীয়ে দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে এনে সমস্যাত পৰা যিকোনো ব্যক্তি বা বাহনৰ তথ্য পৰিয়ালৰ সদস্য বা যিকোনো লোকে এই হেল্পলাইন নম্বৰ দুটাত ফোন কৰি প্ৰদান কৰিব পাৰিব 03612381511 অথবা 9180148888 হোৱাটছএপ নম্বৰত ব্যক্তি বা বাহনৰ তথ্য যোগাযোগ নম্বৰ আদিকে ধৰি অন্যান্য তথ্যসমূহ প্ৰদান কৰিব পাৰিব এই তথ্যৰ ভিত্তিত অসম চৰকাৰ তথা আৰক্ষীয়ে মেঘালয়ৰ সংশ্লিষ্ট কৰ্তৃপক্ষ স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ সৈতে আলোচনা কৰি প্ৰয়োজনীয় সহায়ৰ ব্যৱস্থা কৰিব অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে মেঘালয়ৰ কৰ্তৃপক্ষৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে আৰক্ষীয়ে লগতে জনসাধাৰণক শান্তি শৃংখলা বজাই ৰাখি সত্যাসত্য নিৰূপণ কৰা তথ্য প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে ইপিনে এই ঘটনাক লৈ আজি দ্বিতীয় দিনেও গুৱাহাটীৰ যোৰাবাটত চালকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে চালকসকলে একগোট হৈ মেঘালয়ৰ পঞ্জীয়ন নম্বৰ থকা গাড়ী চলাচলত বাধা প্ৰদান কৰে অসমীয়া যুৱ মঞ্চ বীৰ লাচিত খেনা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মহানগৰ সমিতিৰ নেতা আৰু কৰ্মীসকলে প্ৰতিবাদস্থলীত উপস্থিত হৈ এই ঘটনাৰে জড়িতসকলক শীঘ্ৰে গ্ৰেপ্তাৰৰ বাবে দাবী জনায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীক তেওঁৰ নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰি শিক্ষা খাদ্য অসামৰিক যোগান আৰু নবীকৰণযোগ্য শক্তিকে ধৰি ৰাজ্যৰ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহক লৈ আলোচনা কৰে সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই আলোচনা ফলপ্ৰসূ আছিল বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ সৈতে অসমৰ প্ৰতি ইতিবাচক মনোভাৱ আৰু সমৰ্থনৰ প্ৰশংসা কৰে মন্ত্ৰী শ্ৰীযোশীয়ে এছ এন এ স্পৰ্শ ব্যৱস্থাৰ জৰিয়তে ৰাজ্যখনলৈ পুঁজিৰ যোগান নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে তেওঁ লগতে এই ব্যৱস্থাৰ

0: জৰিয়তে শিক্ষকসকলৰ বাবে আৰ্থিক সহায় নিশ্চিত কৰাত আলোকপাত কৰে। সমগ্ৰ শিক্ষা অসমে শিক্ষা যাত্ৰা প্ৰত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীৰ্ষক বিশেষ পদক্ষেপ আৰম্ভ কৰিছে। 2026-27 বিত্তীয় বৰ্ষত বিদ্যালয়ৰ বহিৰ্ভূত শিশুসকলক চিনাক্ত কৰি বিদ্যালয়ত নামভৰ্তি কৰাই পুনৰ শিক্ষাৰ মূল সুঁতিলৈ ঘূৰাই অনাৰ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে ইয়াৰ অধীনত সমগ্ৰ শিক্ষাৰ জিলা গুণগত মান ব্যৱস্থাপক আৰু শিক্ষা স্বেচ্ছাসেৱকসকলে প্ৰথমে বিদ্যালয় আধাতে ত্যাগ কৰা আৰু দীৰ্ঘদিন ধৰি বিদ্যালয়ত অনুপস্থিত থকা শিশুসকলক চিনাক্ত কৰিব। ইয়াৰ পাছত প্ৰয়োজন অনুসাৰে শিশুসকলক আৱাসিক আৰু অনাআৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ তথা মুক্ত বিদ্যালয় ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক পুনৰ শিক্ষাৰ সৈতে জড়িত কৰোৱা হ'ব। এনে শিশুসকলক চিনাক্ত কৰাৰ বাবে ৰাজ্যজুৰি 20 আগষ্টৰ পৰা 2,862 গৰাকী বিশেষভাৱে প্ৰশিক্ষিত কৰ্মচাৰীয়ে জৰীপ আৰম্ভ কৰিছে। এই জৰীপ 23 ছেপ্টেম্বৰলৈ চলিব। ডাঃ পেগুৱে তেওঁৰ ভাষণত বিদ্যালয় আৰু উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰৰ অনুপ্ৰেৰণাদায়ক জীৱন সংগ্ৰাম শিক্ষা যাত্ৰা কাৰ্যসূচীৰ সৈতে সংগতিপূৰ্ণ বুলি উল্লেখ কৰে। নাৰায়ণ কোঁৱৰৰ জীৱনে বৰ্তমানৰ প্ৰতিকূলতাই যে শিশুৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব নোৱাৰে তাৰেই শিক্ষা দিয়ে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
1: তার আটাইতকৈ উজ্জ্বল দৃষ্টান্ত আপনার সম্মুখত বহি থাকা আমার কমিশনার নারায়ণ কোঁৱৰ। অসমবাসী রাইজর মানে এই বিষয়টুক অসমবাসী রাইজক জানাই দিব বিচাৰিছো যে তেখেত ক্লাস 9ত ড্রপ আউট হয়েছিল। দুখিয়া ঘরের লড়া, পড়ার সুযোগ সুবিধা নাই, পরিবেশ অর্থনৈতিক পরিবেশ বেয়া, গতি 9ত বিদ্যালয় ত্যাগ করল। প্রায় 3 মাহ পাছত বিদ্যালয়ৰ প্ৰধান শিক্ষকে কলে নাৰায়ণ ক'ত গ'ল, নাৰায়ণক বিচাৰি আন। স্কুলৰ চকীদাৰজনক পঠাই দিলে নাৰায়ণৰ ঘৰলৈ আৰু নাৰায়ণৰ ঘৰত গৈ ক'লে ছাৰে মাতিছে। সেই স্কুল ড্ৰপ আউট মহগোৱালজনক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু চকীদাৰে পুনৰ বিদ্যালয়লৈ ঘূৰাই লৈ আনে আৰু নাৰায়ণ কোঁৱৰে মোক জনাইছে যে মোক হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত মই পিছলৈ ঘূৰি চোৱা নাই।
0: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
2: অসম আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে। কাছাৰ জিলাৰ উধাৰবন্দৰ এটা গুদামত আৰক্ষীয়ে অভিযান চলাই 2 টন পৰিমাণৰ কোডেইন কফ চিৰাপ আৰু ট্ৰেমাডল কেপচুল জব্দ কৰে। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে আৰক্ষীয়ে যোৱা নিশা গোসাইপুৰ অঞ্চলৰ এটা গুদামত অভিযান চলাই কফ চিৰাপ ভৰ্তি 122টা কাৰ্টুন আৰু 130টা ট্ৰেমাডল কেপচুলসহ এজন সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰীজন সুহুদ আহমেদ লস্কৰ বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে। ধেমাজি আৰক্ষীয়ে আজি জিলাখনৰ বৰপাতৰীয়াত অভিযান চলাই 2 টন পৰিমাণৰ মাদক দ্ৰব্যসহ 3 জন সৰবৰাহকাৰীক আটক কৰে। আটক কৰা যুৱকেইজন ধেমাজিৰ গোহাঁই গাঁৱৰ লক্ষ্যজিৎ বৰগোহাঁই, লেলুৱনি গাঁৱৰ সীমান্ত বৰুৱা আৰু বৰপাতৰীয়া গাঁৱৰ অসীম গগৈ বুলি আৰক্ষীয়ে জনাইছে।
3: ধেমাজি আৰক্ষীয়ে কৈছিল যে 3 জন লোক এখন গাড়ীতে তেওঁলোকে ছাছপেক্টেড হেৰইন NDPS বস্তু তেওঁলোকে কঢ়িয়াই লৈ ফুৰিছে আৰু তেওঁলোকক খেদি খেদি আমাৰ এই নিমাতী চুকৰ এইটো এৰিয়াত তেওঁলোকক ধৰা যায় আৰু যেতিয়া গাড়ীখনত চাৰ্জ কৰা যায় তেতিয়াহ'লে সেই চাৰ্জ কৰোঁতে আপোনাৰ বহুখিনি আপোনাৰ ছাছপেক্টেড হেৰইন জব্দ কৰা গৈছে আৰু সেইখিনি বস্তুত আপোনাৰ যেতিয়া আপুনি কণ্টেইনাৰ সহ জুখিছোঁ তেতিয়া 57.something ওলাইছে আৰু উইদাউট কণ্টেইনাৰ গোটেইখিনি আপোনাৰ 5.71 গ্ৰাম ওলাইছে আৰু আৰু সেই 3জনৰ ওপৰত আইনীভাৱে পিছৰ পৰ্যায়ত তদন্ত অব্যাহত ৰাখিব, বিহিত ব্যৱস্থা লোৱা হ'ব আৰু আমাৰ ধেমাজি আৰক্ষীৰ ফালৰ পৰা ড্ৰাগছৰ এগেইনষ্টত যিটো আমাৰ যাত্ৰা সেইটো অব্যাহত থাকিব।
2: ইপিনে নগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিমান গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আজি দুপৰীয়া অভিযান চলাই নগাঁও ষ্টেট বেংকৰ মুখ্য কাৰ্যালয়ৰ সমীপৰ পৰা মাদক দ্ৰব্যসহ 2 জন সৰবৰাহকাৰীক আটক কৰে। ইছলাম মালিক আৰু শাহিন মালিক নামৰ সৰবৰাহকাৰী দুজনে এখন দুচকীয়া বাহনত প্ৰায় 80,000 টকা মূল্যৰ মাদক দ্ৰব্য কঢ়িয়াই আনিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি দিছপুৰৰ জনতা ভৱনত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ, অসম দক্ষতা বিকাশ অভিযান, ITI আৰু নিয়োগ বিনিময় কেন্দ্ৰৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যৰ বিভিন্ন জিলাৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ জ্যেষ্ঠ অধ্যক্ষ আৰু অধীক্ষকসকলৰ উপৰি নিয়োগ বিনিময় কেন্দ্ৰৰ উপ নিয়োগ সঞ্চালক, সহকাৰী

0: কাৰী নিয়োগ সঞ্চালক তথা অন্যান্য বিষয়াসকল উপস্থিত থাকে। দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ আয়ুক্ত সচিব ডঃ ওম প্ৰকাশে আদৰণি ভাষণ দিয়ে। বৈঠকত এই বিভাগৰ অধীনৰ হস্তশিল্প আৰু নিয়োগ সঞ্চালকালয়, অসম দক্ষতা বিকাশ অভিযান, অসম দক্ষতা বিশ্ববিদ্যালয় আৰু নিয়োগ শাখাৰ কাৰ্যপ্ৰণালী তথা মুখ্য সফলতাসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। তদুপৰি বিগত তিনি বছৰত ITI নামভৰ্তি বিধানসভা সমষ্টিসমূহৰ অধীনত এই প্ৰতিষ্ঠানত আসনৰ সুবিধা, নিয়োগ বিনিময় কেন্দ্ৰসমূহক জিলা যুৱ কল্যাণ কেন্দ্ৰলৈ ৰূপান্তৰ কৰি শক্তিশালী কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। মন্ত্ৰী শ্ৰীদৈমাৰীয়ে উত্তৰ পূব দক্ষতা কেন্দ্ৰ, CM ফ্লাইট আঁচনি আৰু বিভাগৰ অন্যান্য মুখ্য পদক্ষেপসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। দেশৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়াৰ লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায় ৰাজ্যত চলি আছে। লোকপিয়লক লৈ আপোনাৰ মনতো নিশ্চয় বহু প্ৰশ্ন অথবা সংশয় আছে। এই প্ৰক্ৰিয়াত শুদ্ধ তথ্য প্ৰদানেৰে জনসংখ্যাৰ তালিকাত কিদৰে নিজৰ নাম সন্নিৱিষ্ট কৰিব, এনে সকলো প্ৰশ্নৰ সমাধান বিচাৰি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ অৰ্থাৎ শনিবাৰে নিশা 8:02 প্ৰচাৰ কৰিব লোকপিয়ল 2027 শীৰ্ষক দৃষ্টিপাত অনুষ্ঠানটি। এই অনুষ্ঠানত ৰাজ্যৰ লোকপিয়ল পৰিচালনাৰ সঞ্চালক, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বিশ্বজিৎ পেগু অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। লোকপিয়লৰ কামত নিয়োজিত গণনাকাৰী বিষয়া, পৰ্যবেক্ষক আৰু ক্ষেত্ৰভিত্তিক প্ৰশিক্ষকসকলে 16 আগষ্টৰ পৰা নিৰ্ধাৰিত সূচী অনুযায়ী ঘৰে ঘৰে গৈ বিভিন্ন তথ্য সংগ্ৰহ কৰিছে। হাইলাকান্দি জিলাতো লোকপিয়ল পূৰ্ণগতিত চলি আছে। জিলাখনত ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে। আমাৰ হাইলাকান্দিৰ সংবাদদাতাই জনোৱা মতে ইতিমধ্যে প্ৰায় 95% ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ কাম সম্পূৰ্ণ হৈছে। ইপিনে নগাঁও জিলাত লোকপিয়লত নিয়োজিত কিছুসংখ্যক বিষয়া কৰ্মচাৰীয়ে তেওঁলোকৰ মূল কৰ্মক্ষেত্ৰ, কাৰ্যালয় বা বিদ্যালয়ত নিয়মীয়া দায়িত্ব পালন কৰা নাই বুলি বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাত নগাঁও জিলা প্ৰশাসনে লোকপিয়লৰ দায়িত্ব বিশেষভাৱে নিৰ্ধাৰিত সময়ছোৱাত কৰাৰ বাদে অন্য সময়ত কৰ্মচাৰীসকলক তেওঁলোকৰ বিভাগীয় দায়িত্ব পালন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। সকলো বিভাগীয় মুৰববী আৰু লোকপিয়লৰ কামত নিয়োজিত কৰ্মচাৰীক এই নিৰ্দেশ মানি চলিবলৈ জিলা প্ৰশাসনে অধিসূচনা জাৰি কৰিছে।
1: নগাঁৱৰ দুখন আদালতে 11 অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰি ৰায় প্ৰদান কৰিছে। নগাঁও আদালতৰ চৰকাৰী অধিবক্তা দীপা শইকীয়া, ৰুলা তামুলী ফুকন আৰু লাভলী বৰাই আজি এখন সংবাদমেলত কয় যে নগাঁও ফাষ্ট্ৰেক আদালতে ধৰ্ষণৰ অভিযোগত আব্দুল ৰেজাক নামৰ এজন লোকক 10 বছৰ কাৰাদণ্ডৰ লগতে 5,000 টকাৰ জৰিমনা বিহে। একেখন আদালতে কামপুৰ থানাৰ এটা ধৰ্ষণৰ গোচৰৰ বিচাৰৰ ৰায়দান কৰি ৰামসিং টিমুং নামৰ এজন লোকক 10 বছৰ কাৰাদণ্ড আৰু 5,000 টকাৰ জৰিমনা বিহে। ইপিনে নগাঁও অতিৰিক্ত জিলা আৰু ছেচন ন্যায়াধীশ বংকিম চন্দ্ৰ শৰ্মাৰ আদালতে 4টা গোচৰৰ ৰায় প্ৰদান কৰি অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰিছে। আমষ্টাৰডামত অনুষ্ঠিত FIH হকী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ পুলৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দল আজি নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত আৰম্ভ হ'ব। ইংলেণ্ডৰ বিৰুদ্ধে কালি অনুষ্ঠিত পুল ডিৰ নিজৰ অন্তিমখন খেল ড্ৰ হোৱাত ভাৰতে দ্বিতীয় পৰ্যায়ত প্ৰৱেশ কৰে। খেলখনত দুয়োটা দলে কেইবাটাও সুযোগ লাভ কৰে যদিও গ'ল কৰাত ব্যৰ্থ হয়। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত পৰহিলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল FC-ৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মোহন বাগানে যোৱা নিশা শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত বিগত দুটা বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক টাই ব্ৰেকাৰৰ সহায়ত 4-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে ইষ্ট বেংগলে প্ৰথম ছেমি ফাইনেলত FC দিল্লীক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। উল্লেখযোগ্য যে মোহন বাগানে অভিলেখ সংখ্যক 17 বাৰ ডুৰাণ্ড কাপৰ খিতাপ দখল কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16 বাৰ ডুৰাণ্ড কাপ জয় কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ। মেঘালয়ত আবদ্ধ হৈ পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীৰ 2টা হেল্পলাইন নম্বৰ মুকলি। বিদ্যালয় বহিৰ্ভূত শিশুক শিক্ষাৰ মূল সুঁতিলৈ ঘূৰাই অনাৰ উদ্দেশ্যৰে সমগ্ৰ শিক্ষা অসমৰ বিশেষ পদক্ষেপ। মাদক দ্ৰব্য বিৰোধী অভিযানত অসম আৰক্ষীৰ বৃহৎ সফলতা। কেইবাখনো জিলাত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ। আৰু FIH হকী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ পুলৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দল আজি নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালি হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

0: ক'বা।
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
0: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছোঁ আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালোঁ এটা, কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

0: যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি বৃন্দগান, ৰচনা হেমেন হাজৰিকাৰ।

0: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত 20টা মহাকাশ ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। আমাৰ দেশে এটা বহনক্ষম আৰু সৰ্বাত্মক ডিজিটেল ভৱিষ্যত গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত মোবাইল ফোন নিৰ্মাণ আঁচনি MPNS মুকলি কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে.পি. নাড্ডাই দেশত চলি থকা পৰিস্থিতি আৰু H1N1 ইনফ্লুৱেঞ্জাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে আৰু BWF বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ ত্ৰিশা জল্লি আৰু গায়ত্ৰী গোপীচন্দ্ৰৰ যুটীয়ে মহিলাৰ ডাবলছ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত 20টা মহাকাশ ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। আলোচনাৰ সময়ছোৱাত শ্ৰীমোদীয়ে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নীতকৰণৰ ক্ষেত্ৰত মহাকাশ প্ৰযুক্তিৰ বৃহত্তৰ কাৰ্যকাৰিতাৰ হকে পোষকতা কৰে। আমাৰ দেশৰ মহাকাশ খণ্ডই বিশ্ব পৰ্যায়ৰ প্ৰতিভা, আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু বিনিয়োগক আকৰ্ষিত কৰিব পৰাকৈ সক্ষম বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত এটা উপযুক্ত পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ পৰামৰ্শ দিয়ে, যাতে সমগ্ৰ বিশ্বই মহাকাশ খণ্ডৰ কথা ভবা মাত্ৰেই ভাৰতৰ ছবিয়েই মনলৈ আহে। মহাকাশ উদ্যোগ আৰু অন্যান্য সামাজিক বিকাশ খণ্ডসমূহৰ মাজত বৃহত্তৰ সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰীমোদীয়ে উঠি অহা প্ৰজন্মৰ মাজত মহাকাশৰ প্ৰতি আকৰ্ষণ আৰু উৎসুকতা বঢ়োৱাৰ উদ্দেশ্যে অটল টিংকাৰিং লেবসমূহৰ কাৰ্যকাৰিতা বৃদ্ধিৰ উপযোগিতা কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে মহাকাশ খণ্ডৰ ষ্টাৰ্টআপসমূহৰ গুৰি ধৰোঁতাসকলক এই ক্ষেত্ৰত সাহসিকতাৰে আগবঢ়াৰ বাবে অভিনন্দন জ্ঞাপন কৰে। বৈঠকৰ ষ্টাৰ্টআপসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলে মহাকাশ খণ্ডত ব্যক্তিগত অংশীদাৰিত্বৰ পথ মুকলি কৰি দিয়াৰ সিদ্ধান্তক আদৰণি জনাই কয় যে ইয়াৰ জৰিয়তে বহুতো নতুন সুযোগৰ সৃষ্টি হ'ল। তেওঁলোকে লগতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা লাভ কৰা শক্তিশালী সহযোগিতাত আলোকপাত কৰে। ষ্টাৰ্টআপসমূহে মহাকাশ খণ্ডত উচ্চাকাংক্ষী লক্ষ্য নিৰ্ধাৰণ কৰি সেই দিশত নিৰন্তৰ একনিষ্ঠতাৰে কাম কৰি থকা বুলিও তেওঁলোকে জানিবলৈ দিয়ে। আজি বৈঠকত স্কাইৰুট এৰস্পেচ, অগ্নিকুল কছমছ, পিক্সেল, ধ্ৰুবা স্পেচ, দিগন্তৰাকে ধৰি 20টা মহাকাশ ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপকসকল উপস্থিত আছিল। আমাৰ দেশে এটা বহনক্ষম, বিশ্বাসী, উদ্ভাৱনীমূলক, শক্তিশালী আৰু সৰ্বাত্মক ডিজিটেল ভৱিষ্যত গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে। পুনেত আজি ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ যোগাযোগ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ সামৰণি সত্ৰত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতে ডিজিটেল খণ্ডৰ দুৰ্বলতাসমূহ আঁতৰোৱা, বহনক্ষম ব্যৱস্থা গঢ়ি তোলা, উদ্ভাৱনক প্ৰাধান্য দিয়া আৰু সামৰ্থ্য বৃদ্ধিৰ জৰিয়তে বহনক্ষম ডিজিটেল ৰূপান্তৰকৰণৰ বাবে কেইবাটাও প্ৰয়োজনীয় পদক্ষেপৰ প্ৰস্তাৱ হাতত লৈছে। উল্লেখযোগ্য যে তথ্য আৰু যোগাযোগ প্ৰযুক্তি, ডিজিটেল ৰূপান্তৰ, উদ্ভাৱন আৰু সুস্থিৰ ডিজিটেল আন্তঃগাঁথনি ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰৰ যোগাযোগ মন্ত্ৰী আৰু শীৰ্ষ প্ৰতিনিধিসকলে পাঁচদিনীয়া এই বৈঠকত অংশ লৈছে। বৈঠকৰ মূল বিষয়বস্তু হৈছে সুস্থিৰ ভৱিষ্যতৰ বাবে উদ্ভাৱন, সহযোগিতা আৰু ৰূপান্তৰ। এই বৈঠকে ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰসমূহক উন্নত প্ৰযুক্তি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, ভৱিষ্যতৰ নেটৱৰ্ক, চাইবাৰ সুৰক্ষা, দক্ষতা নিৰ্মাণ আৰু সৰ্বাংগীন ডিজিটেল যোগাযোগৰ বিষয়ত মত বিনিময়ৰ বাবে এখন মঞ্চ প্ৰদান কৰিছে। কেন্দ্ৰীয় বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত মোবাইল ফোন নিৰ্মাণ আঁচনি MPNS মুকলি কৰে। কেন্দ্ৰীয় কেবিনেটে যোৱা মাহত এই আঁচনিৰ বাবে বাজেটত প্ৰায় 62,500 কোটি টকা আবণ্টনৰ প্ৰস্তাৱত অনুমোদন জনাইছিল। আঁচনি মুকলি কৰি সংবাদ মাধ্যমক উদ্দেশ্যে দিয়া ভাষণত শ্ৰীবৈষ্ণৱে এই আঁচনি 1 এপ্ৰিল 2026 পৰা কাৰ্যকৰী হৈছে বুলি জানিবলৈ দিয়ে। আঁচনিৰ সময়সীমা 2026-2027 পৰা 2030-2031 মুঠ 5 বছৰ বাবে ধাৰ্য কৰা হৈছে বুলিও তেওঁ লগতে প্ৰকাশ কৰে। এই আঁচনিৰ জৰিয়তে মোবাইল ফোন উৎপাদনৰ যোগান শৃংখল সুদৃঢ় কৰাৰ লগতে থলুৱা উৎপাদনৰ যোগ্যতা আৰু মানক অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্য লোৱা হৈছে বুলিও শ্ৰীবৈষ্ণৱে জানিবলৈ দিয়ে।
1: Mobile phone production cumulative, which was about 22 lakh crore, will be doubling in this period. It will go up to 40 lakh crore. That's a big thing. And as you know, last year smartphone as a category, as a product, was the largest

0: exported item out of India. That position will be retained, that position will be further strengthened. Electronics manufacturing became the third largest category. That will also get sustained now with all these initiatives.
1: উল্লেখযোগ্য যে 2025-2026 বিত্তীয় বৰ্ষত ন্যূনতম 10,000 কোটি টকাৰ বিত্তীয় লেনদেন সম্পূৰ্ণ কৰা ভাৰতত পঞ্জীভুক্ত মোবাইল ফোন নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহ এই আঁচনিৰ বাবে যোগ্য বিবেচিত হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি ৰাষ্ট্ৰীয় ৰাজধানীক বিশেষ গুৰুত্ব দি দেশত চলি থকা পৰিস্থিতি আৰু H1N1 ইনফ্লুৱেঞ্জাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা মতে শ্ৰীনাড্ডাই ৰাষ্ট্ৰীয় চোৰাংচোৱাগিৰি আৰু মহামাৰী বিজ্ঞানৰ পৰিস্থিতি ILI আৰু SARS প্ৰৱণতা পৰীক্ষা আৰু পৰীক্ষাগাৰৰ নিৰীক্ষণ আৰু ঋতুভিত্তিক ইনফ্লুৱেঞ্জাৰ ৰোগ ব্যৱস্থাপনাৰ বাবে স্বাস্থ্যসেৱাৰ প্ৰতিষ্ঠানসমূহৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। বৈঠকৰ সময়ত শ্ৰীনাড্ডাই ইনফ্লুৱেঞ্জাৰৰ প্ৰৱণতাৰ ওপৰত চোকা দৃষ্টি ৰখাৰ লগতে নিৰন্তৰ সতৰ্কতা, শক্তিশালী নিৰীক্ষণ আৰু সক্ৰিয় প্ৰস্তুতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে শ্বাস প্ৰশ্বাসজনিত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু হাতৰ চাফ চিকুণতাকে ধৰি জনসচেতনতা আৰু প্ৰতিৰোধমূলক স্বাস্থ্য পদ্ধতিৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে। তেওঁ শ্বাস প্ৰশ্বাসজনিত ৰোগৰ লক্ষণ দেখা দিলে ততালিকে ব্যক্তিসকলক চিকিৎসকৰ পৰামৰ্শ ল'বলৈ আহ্বান জনায়। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে পৰিস্থিতিৰ ওপৰত নিৰন্তৰ চোকা দৃষ্টি ৰখা হৈছে। মন্ত্ৰালয়ে লগতে জনায় যে এই ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল, চিকিৎসালয়, পৰীক্ষাগাৰ আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে সমন্বয় ৰক্ষা কৰি থকা হৈছে। কেন্দ্ৰীয় চৰকাৰে আজি ভাৰতীয় নাবিক সম্প্ৰদায়ৰ কল্যাণ আৰু সুৰক্ষা দেশৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় বুলি দোহাৰিছে। আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত ভাৰতে চোকা দৃষ্টি ৰাখিছে বুলি প্ৰকাশ কৰে। ভিন ভিন বিদেশী পতাকা সমলিত দুখন জাহাজৰ মাজত সংঘটিত এটা ঘটনা সন্দৰ্ভত শ্ৰীজয়ছোৱালে কয় যে 22গৰাকী নাবিকৰ আটাইকেইগৰাকীয়ে সুৰক্ষিত অৱস্থাত আছে আৰু চৰকাৰে সংশ্লিষ্ট বিষয়ববীয়াৰ সৈতে নাবিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত নিৰন্তৰ যোগাযোগ অব্যাহত ৰাখিছে।
2: The welfare and safety of our seafaring community is a matter of which we take very seriously and we attach very high priority to this subject. Having said that, whenever there's an issue with our seafarer community, we take it up with relevant authorities.
1: মণিপুৰৰ অভূতপূৰ্ব সংকটৰ পিছত প্ৰায় 3 বছৰৰ ব্যৱধানৰ অন্তত আজি ইম্ফল ডিমাপুল গুৱাহাটী পথৰ জনসেৱা পুনৰ আৰম্ভ হৈছে। এই সেৱাৰ পুনৰ আৰম্ভণিয়ে স্বাভাৱিক জীৱন যাত্ৰা ঘূৰাই অনাৰ লগতে সংযোগ ব্যৱস্থা শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। 2 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই পথছোৱাত 2খন বাছ আৰু 5খন উইংগাৰেৰে মুঠ 125জন যাত্ৰীয়ে যাত্ৰা আৰম্ভ কৰিছে। ইতিমধ্যে বাছকেইখন কুকি বসতি প্ৰধান জিলা সেনাপতি পাৰ হৈ নাগালেণ্ডত প্ৰৱেশ কৰিছে। উল্লেখযোগ্য যে চলিত মাহৰ 8 তাৰিখে কাংপকপি ভ্ৰমণৰ সময়ছোৱাত মণিপুৰৰ মুখ্যমন্ত্ৰী জুমনাম থেমছান সিং, উপ মুখ্যমন্ত্ৰী নেপছা কিপগেন আৰু ছাইটোৰ বিধায়ক হাও খুলেট কিপগেনে সকলো জনসাধাৰণৰ মুক্ত চলাচলৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথটো মুকলি কৰাৰ কথা ঘোষণা কৰিছিল। নতুন দিল্লীত চলি থকা BWF বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ ত্ৰিশা জল্লি আৰু গায়ত্ৰী গোপীচন্দ্ৰ যুটীয়ে মহিলাৰ ডাবল শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ লগে লগে এই প্ৰতিযোগিতাত ভাৰতৰ এটা ব্ৰঞ্জৰ পদক সুনিশ্চিত হৈছে। আজি ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ত্ৰিশা আৰু গায়ত্ৰীয়ে প্ৰতিযোগিতাৰ চতুৰ্থ বাছনিপ্ৰাপ্ত চীনৰ জিয়া ই ফেন আৰু ঝেং চু জিয়ানৰ যুটীটো 16-21, 21-15, 21-13 ব্যৱধানত পৰাস্ত কৰে। ভাৰতীয় যুটীটোৱে কাইলৈ ছেমি ফাইনেলত শীৰ্ষ বাছনিপ্ৰাপ্ত লিউ শ্বেং শ্বু আৰু টেন নিঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত 20টা মহাকাশ ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। আমাৰ দেশে এটা বহনক্ষম আৰু সৰ্বাত্মক ডিজিটেল ভৱিষ্যত গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি কেন্দ্ৰীয় যোগাযোগৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত মোবাইল ফোন নিৰ্মাণ আঁচনি MPMS মুকলি কৰে আৰু BWF বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ ত্ৰিশা জল্লি আৰু গায়ত্ৰী গোপীচন্দ্ৰ যুটীয়ে মহিলাৰ ডাবল শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি 8 বজাত শুনিবলৈ পাব।

আকৌ শুনোৱা হওক অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া পূবালীৰ সুৰ অনুষ্ঠানত শুনক দীপক কুমাৰ পাম আৰু লগৰীয়াসকলে গোৱা ৰাভা গীত।

পূবালীৰ সুৰ অনুষ্ঠানত দীপক কুমাৰ পাম আৰু লগৰীয়াসকলে গোৱা ৰাভা গীত শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক লোপামুদ্ৰা ভৰদ্বাজৰ কণ্ঠৰ আধুনিক গীত। প্ৰথমটি গীতৰ কথা প্ৰভাত চৌধুৰীৰ।

শ্ৰোতাই আধুনিক গীত শুনিছে লোপামুদ্ৰা ভৰদ্বাজৰ কণ্ঠত। গীতিকাৰ এইবাৰৰ গীতৰ গীতিকাৰ ফজলুল কৰিম।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্দিৰাণী ডেকাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীক তেওঁৰ নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰি শিক্ষা, খাদ্য, অসামৰিক যোগান আৰু নবীকৰণযোগ্য শক্তিকে ধৰি ৰাজ্যৰ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহক লৈ আলোচনা কৰে। মেঘালয়ৰ ৰাজধানী শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আৱদ্ধ হৈ পৰা আৰু যাতায়াতৰ সমস্যাত পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীয়ে দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। সমগ্ৰ শিক্ষা অসমে শিক্ষা যাত্ৰা প্ৰত্যাহ্বানৰ

আকাংক্ষালৈ শীৰ্ষক বিশেষ পদক্ষেপ আৰম্ভ কৰিছে। দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি দিছপুৰৰ জনতা ভৱনত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ, অসম দক্ষতা বিকাশ অভিযান, ITI আৰু নিয়োগ বিনিময় কেন্দ্ৰৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। ৰাষ্ট্ৰীয় জীৱজন্তু আনুবংশিক সম্পদ ব্যুৰো NBAGRএ অসমৰ ভেড়ালৈ ৰাষ্ট্ৰীয় স্বীকৃতি আগবঢ়াইছে। অসম আৰক্ষীয়ে মাদকদ্ৰব্য বিৰোধী অভিযান চলাই কাছাৰ, নগাঁও আৰু ধেমাজি জিলাত বৃহৎ সফলতা লাভ কৰিছে। নগাঁৱৰ দুখন আদালতে 11গৰাকী অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰি ৰায় প্ৰদান কৰিছে আৰু অসম সাঁতোৰ সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা সাঁতোৰ সন্থাৰ সহযোগত প্ৰথম বাৰ্ষিক সমীৰণ বৰদলৈ স্মাৰক সাঁতোৰ প্ৰতিযোগিতা অহা 29 আগষ্টত অনুষ্ঠিত হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পাঞ্চুৰ।

দীশ ধৱলী বৰণ নামঘৰৰ ডবাত কোব পৰিছে ডুম দুডুম ডুম ডুমা ডুম দুডুম দুডুম শুনা গৈছে শংখধ্বনি আৰু মৃদংগৰ বোল আকাশ জ্যোতিষ্মান চৌদিশৰ বৃক্ষলতিকা মুকুলিত পত্ৰপল্লৱেৰে সুশোভিত বিচিত্ৰ বৰ্ণশোভাৰে সজ্জিত পুষ্পৰাজিয়ে পূবৰ পৰ্বতমালাৰ পৰা সততে বৈ থকা কুৰুৱা বতাহত আপোন সৌৰভ বিয়পাই দিছে কুৰুৱা প্ৰৱহমান এই ঠাই গেলাইৰ মাইচেনা হাতী সত্ৰৰ বাটচৰাৰ কাষত বৈত পৰিছে সত্ৰাধিকাৰ মহাপ্ৰভুৱে লাহে লাহে বগাই হাতীৰ পিঠিত পাৰি দিয়া নতুন গদলাত বহিছে কেঠাত বহি ঠাংৰাংডাল খামুচি ধৰিছে বৰমেধিয়ে হাতীজনীৰ গাৰ পৰা খাৰুৱা গোন্ধ এটা বাহিৰ হৈছে দুজনকৈ মাননীয় আৰোহীক মাইচেনাৰ পিঠিত বহুৱাবলৈ পাই গেলাইৰ মনলৈ গৰ্বৰ ভাৱ আহিছে তাৰ গাত খাকি পোছাক ডিঙিৰ দোল এডালত হস্তিচালনাৰ অমোঘ অস্ত্ৰ লাংচিং ওলমাই লৈছে আহোনত বহি দোলচিত ভৰি সুমুৱাই লৈ গেলাই বৈত পৰি থকা হাতীজনীক উঠিবলৈ আদেশ দিছে তাৰপাছত আকৌ নিৰ্দেশ ঘুম আগেত হাতী আগবাঢ়িছে ধনশিৰি নৈৰ পাৰে পাৰে হাতী আগবাঢ়িছে পুৱাৰ ৰজ্জাক টানকৈ ওলাইছে জেঠমহীয়া ৰোদ এজাক ৰিপ ৰিপ বতাহো বৈ গৈছে এখন বিশাল সেউজীয়া চাদৰৰ দৰে দেখা গৈছে নৈকানৰ লহপহকৈ বাঢ়ি অহা আহুধানৰ পথাৰবোৰ পূবৰ ৰ'দ পৰি দূৰণিৰ বাহনীবোৰত সেন্দুৰীয়া আৰু ধোঁৱা বৰণে ছাঁ পোহৰৰ নক্সা কাটিছে বিশাল মসৃণ সেউজীয়াৰ মাজত হাতীজনীক আৰু ধোঁৱা বৰণীয়া দেখা গৈছে দূৰত পানীৰ ঘাটলৈ অহা তিৰোতাবোৰে হাতীৰ পিঠিত বহি যোৱা আৰোহীসকলক ৰৈ ৰৈ চাইছে মাজে মাজে কাষৰ ঘাঁহ বন বিৰিণা সুৰেৰে উভালি হাতীজনীয়ে নেজ লৰাই লৰাই আগবাঢ়িছে সুদ বগা সাজ পিন্ধা গোসাঁই আৰু বৰমেধিৰ অৱয়ব ৰ'দ পৰি ক'লা হাতীৰ পিঠিত জিলিকি উঠিছে কুৰৈ গছ এজোপাৰ পৰা কেইটামান মৌখাপ চৰাই ধনশিৰি নৈৰ ওপৰেদি উৰি পাৰ হৈ গৈছে দূৰে দূৰে কেইজোপামান এজাৰ আৰু ক'ৰবাত একোজোপা ঔটেঙা গছো দেখা গৈছে ধনশিৰিৰ পাৰে পাৰে গৈ খাটোৱাল বিলৰ পাৰেৰে উঠি কিছুদূৰ গ'লেই ব্ৰহ্মপুত্ৰ নদীখন দেখা পোৱা যাব ব্ৰহ্মপুত্ৰৰ পাৰতে মুৰুলীয়া মৰিয়াহোলা গাঁওকেইখন মৰিয়াহোলা নামঘৰতে ৰাইজ গোট খোৱাৰ কথা হাতীৰ পিঠিত বহি তালৈকে যাত্ৰা কৰিছে সত্ৰাধিকাৰ মহাপ্ৰভুৱে মুৰুলীয়া মৰিয়াহোলা শিলজুৰি কাকজুৰি মিছামৰীয়া গাঁৱৰ ৰাইজ বিশেষকৈ উঠি অহা ডেকাচামক

0: মৰিয়াহোলা নামঘৰ প্ৰাংগণত সমবেত হবলৈ প্ৰভুৰ হৈ বৰমেধিয়ে সকিয়াই গৈছে। খাটোৱাল বিলখনৰ মূৰত আমগছ এজোপাৰ তলত এজাক নাঙত পিঙত ল'ৰা ছোৱালী দেখা গ'ল। 8-9 বছৰ বয়সীয়া কলা কলা ল'ৰা ছোৱালীবোৰৰ প্ৰায়ভাগৰে গাত কানি কাপোৰ নাই। যি দুই এটাই সাধাৰণ গামোচা একোখন পিন্ধিছে সেইবোৰো ফিচিকি ফিচিকি ফটা। দুই এটাই দলি ফৰ্মুটি মাৰি আমৰ কলি সৰাইছে, বাকীবোৰে আমৰ কলি বিচাৰি গছজোপাৰ তলে তলে লৰা ধপৰা কৰি ফুৰিছে। সিহঁতৰ ওচৰে পাঁজৰে মাটিত কিবা শুঙি ফুৰা কুকুৰকেইটাই যেতিয়া ভুকিবলৈ ধৰিলে, ল'ৰা ছোৱালীজাকে দূৰেদি গৈ থকা হাতীজনী দেখি চিঞৰি চিঞৰি গাবলৈ ধৰিলে, হাতীত উঠি পানীৰাম সবাহলৈ যায়, আলিবাটৰ মানুহবোৰে ঘূৰি ঘূৰি চায়। খাটোৱালৰ পাৰৰ গাঁওখন উদং, বাৰী বুলিবলৈ একোৱেই নাই, জেওৰা জপনাও নাই। মাজে মাজে দুই এজোপা আঠিয়া কলৰ গছ, ফুটুকানি আৰু বিলৰ পাৰত কেইজোপামান ভেলেও, সৌৰা আৰু এজাৰ গছে আছে। পুৱাৰ বেলি ওপৰলৈ উঠি গাঁওখন জিলিকাই তুলিছে। অথালি পথালিকৈ সজা একোঠলীয়া ঘৰবোৰৰ কোনোবাটোৰ ছাল উৰুখা, কোনোবাটো হাউলি পৰিব খোজা। লেপা থেপা ঘৰবোৰৰ আগচোতালত মাজে মাজে একোখন পৰঙি খেৱালি জাল মেলি থোৱা দেখা গৈছে। জালমেলা দাঁড়ত বহি ধৰা কাউৰী দুজনীমানে কেলকেলাই আছে। বিলৰ পলসুৱা মাটিৰে লিপা বেৰবোৰৰ আধাডোখৰমানলৈকে মদৰুৱা বৰণৰ দাগ স্পষ্টভাৱে জিলিকি আছে, বানপানীয়ে এৰি যোৱা দাগ। এই দাগবোৰৰ পৰাই বানপানীয়ে ঘৰবোৰ কিমানলৈকে বুৰাইছিল ধৰিব পাৰি। এই পুৱাবেলাতেই দুজনী তিৰোতাই উচ্চস্তৰত টেংটেঙীয়া মাতেৰে ইজনীয়ে সিজনীক গালি শপনি পাৰি কাজিয়া কৰি থকা শুনা গৈছে। ৰ'দৰ তাপত ভাপ উৰি উৰি ওচৰৰ পৰা পচা পচা দুৰ্গন্ধ এটা ওলাই আহিছে। কুকুৰৰ ৰৌ ৰোৱনি শুনি দুই এজন পুৰুষ বাহিৰলৈ ওলাই আহি হাতীজনীৰ ফালে চাই, হাতীৰ পিঠিত সেয়া কোন চিনি পাই দূৰৰ পৰাই মাটিলৈ মূৰ দোৱাই সেৱা জনাইছে। কাজিয়া কৰি থকা তিৰোতা দুজনীও পাচি একোটা চোতালত উবুৰিয়াই থৈ ক্ষন্তেক সময় কাজিয়া স্থগিত ৰাখি মূৰত উৰণি লৈ সেইফালে প্ৰভুক সেৱা জনাইছে।
1: মহামাত্ৰ
0: গোসাঁয়ে গলগলীয়া কণ্ঠেৰে গেলাইক সম্বোধি কিবা এষাৰ ক'ব খুজিলে। গেলায়ে এই সম্বোধন কাক কৰিছে একো ধৰিব নোৱাৰিলে। মহাপ্ৰভুৱে পুনৰ মাউতক সম্বোধিলে।
1: মহামাত্ৰ, এই স্থান অসুচি, হাতী লৰুৱাই নিব লাগে, যিমান পাৰি সিমান বেগেৰে পাৰ হ'ব লাগে এই স্থান।
0: গেলায়ে স্বয়ং মহাপ্ৰভুৰ মুখৰ পৰা এনে সম্বোধন আৰু অনুৰোধ শুনি আনন্দিত হ'ল। তাৰ শিৰাই শিৰাই যেন প্ৰবাহিত হ'ল তপ্ত ৰক্তকণিকা। হাতী প্ৰায় বেগেৰেই দৌৰিবলৈ ধৰিলে। হাতীজনী ফুটুকানিৰ আঁৰ হোৱাৰ পাছত তিৰোতা দুজনীৰ কাজিয়াৰ শব্দ উচ্চগ্ৰামত ভাঁহি আহিল। হাতীৰ লৰৰ বেগত মৰু জীও শু আদিকৈ টান মুঠিৰে থাংৰাংডালত ধৰি বৰমেধিয়ে অনুভৱ কৰিলে, এই জীৱন বৰ কষ্টকৰ, বৰ কঠিন। সম্ভৱতঃ পৃথিৱীৰ আটাইতকৈ টান কামটোৱেই, অতি কষ্টকৰ কামটোৱেই হ'ল হাতীৰ কেঠাত বহি যাত্ৰা কৰা। তেওঁ ডিঙি মেলি মেলি চাবলৈ ধৰিলে আৰু কিমান দূৰৈত ব্ৰহ্মপুত্ৰ, কিমান পৰ বাট বুলিলে পোৱা যাব মৰিয়াহোলা নামঘৰ। ওখ আহল বহল আলিবাটটোত হাতী যেতিয়া উঠিলগৈ, তেতিয়া তিনিও প্ৰাণীৰ মনটো ফৰকাল হৈ পৰিল। আলিৰ দুয়োপাৰে পত্ৰহীন সোণাৰু গছবোৰ হালধীয়া ফুলেৰে জাতিষ্কাৰ হৈ যেন অভ্যাগতসকলক আদৰিবলৈ ৰৈ আছে। হালধীয়া হালধীয়া, কেৱল হালধীয়া ফুলৰ সমাৰোহ। মাজে মাজে আকৌ একোটা বিশাল ছাতি মেলি যেন ৰৈ আছে বন সোণাৰু গছবোৰ। মিহি সেউজীয়া পাত আৰু পাতল ৰঙচুৱা ফুলেৰে সুশোভিত এইবোৰ গছৰ পৰা মৃদু গন্ধ বিয়পি পৰিছে। পথাৰৰ মাজে মাজে এজাৰ গছবোৰৰ কজলা পাতৰ মাজেৰেও দেখা গৈছে আলোকিত পুষ্পমঞ্জৰী। হাতীৰ পিঠিৰ পৰা দূৰৰ ব্ৰহ্মপুত্ৰৰ ওফন্দি উঠা জলৰাশি আৰু সোঁতৰ সোঁসোৱনি শুনা গৈছে। দূৰত, বহু দূৰত উত্তৰ দিশত জাহাজৰ ধোঁৱা ওলাই থকা মাস্তুলটোও দৃশ্যমান হৈছে। আলিবাটৰ কাষৰ গাঁওখন, ঘৰ দুৱাৰবোৰ পৰিষ্কাৰ পৰিচ্ছন্ন, দীঘল দীঘল পদূলিবোৰ শাৰী কুচি সুন্দৰকৈ ৰখা, বাৰীত জেওৰা জপনা আৰু চকুৱা দিয়া, তামোল পাণৰ বাৰীৰ লগতে পিছফালে বাঁহনী কাঠনি একোডৰা, মাজে মাজে একোখন কুঁহিয়াৰণী। এই অঞ্চলৰ পথাৰবোৰত মাজে মাজে কৰৈ, এজাৰ, চিচু আৰু ঔটেঙা গছ সততে দেখিবলৈ পোৱা যায়। দূৰৈত কেতেকী চৰাই এটাৰ মাতো ৰৈ ৰৈ শুনা গৈছে। কোনো কোনো মানুহৰ ঘৰৰ জপনামুখত একোজোপা মামৈ তামোল, দীঘল পদূলিৰ দুয়োকাষে যাত্ৰা সিদ্ধি নাইবা পাতবাহাৰৰ শোভা দেখা গৈছে। এই নিৰ্মল নৈসৰ্গিক শোভাই আকৰ্ষণ কৰিছিল সত্ৰাধিকাৰ প্ৰভুক। তেওঁ ক্ৰমান্বয়ে পশ্চিম দিশলৈ আগবঢ়া পোন আলিবাটটোৰ বহু দূৰলৈকে চাই পঠিয়ালে। আলিৰ কাষৰ ওখ ওখ শিমলু আৰু পলাশৰ গছবোৰত এতিয়া ফাগুনৰ মন উতলা কৰা ৰক্তিম পুষ্পসজ্জা নাই,

0: এজোপা বকুল গছৰ তল পাই প্ৰভুৱে বৰমেধিক মাত লগালে।
1: বৰমেধি,
2: হয় প্ৰভু ঈশ্বৰ,
1: বৰ বিতুপনেই গ্ৰাম, শস্য আৰু মৎস্যৰেও অনুপম যেন বোধ হৈছে আমাৰ, বৈষ্ণৱ হ'ব নিকা ধুতি যেন লাগিছে।
2: হয় প্ৰভু ঈশ্বৰ, ইয়াৰ বেছিভাগেই কুলিতা কেওঁত, কেইঘৰমান সুতকুলীয়া মানুহো কেনিবা আছে, মহন্ত এঘৰো আছে।
1: তেনে আহোমৰ চুলেফা গোহাঁইৰ এই দিশা আজা কিয়?
2: শুনা যায় সুতৰ পো বাপকণ দাসো কমিউনিষ্ট হৈছে, সেইসকলৰ মতে বৈকুণ্ঠ নাই, নৰকৰ কথা মিছা, ইহজন্ম পৰজন্ম ভুৱা কথা, ইহজন্মই সমস্ত, চহকী আৰু দুখীয়াৰ চিনচাপ মহাৰি সমস্ত মাটি বাৰী সকলোৱে সমানে ভগাই ল'লেই হেনো সকলো দুখৰ অন্ত পৰিব। প্ৰভুৱে কথাটো মন কৰিছেনে? এই পশ্চিম হাতীৰ চেঙেলি বৰাই ইহঁতৰ উচতনি পায়েই আপোনাৰ নিষেধ বচন নেমানি কেনেকৈ পৰঙনীয়া নামঘৰত দণ্ডী যাত্ৰা ভাওনা পাতিছিল? পশ্চিম হাতীৰ ভকতসকলো লাহে লাহে কমিউনিষ্ট হোৱা হেন পাওঁ প্ৰভু ঈশ্বৰ।
1: বৰমেধি, তন্তুনাভ গণে তেৰাশৱৰ মুখ নিঃসৃত সূতাৰে জাল গুঠি ক্ষুদ্ৰ কীট পতংগ ধৰাৰ আশা পালি ৰৈ থাকে, সেই স্বাৰ্থ নিজৰ উদৰ পূৰোৱাৰ স্বাৰ্থ। ক্ষুদ্ৰ সুখ আশা কৰা এনে তন্তুনাভৰ জাল দ্ৰুতগামী সৰপহুৰ শিঙত লাগি ছিগি যায়, পদপিষ্ট হৈ তেনে তন্তুনাভৰ অকাল মৰণ ঘটে। লালুকিলৈ তপত পানী নালাগে বৰমেধি।
0: বৰমেধিয়ে প্ৰভু মুখ নিশ্চিত এনে বাণীৰ গৃহাৰ্থ কি বুজিব নোৱাৰিলে, তথাপি তেওঁ আশ্বস্ত হ'ল যে প্ৰভু এই বিষয়লৈ সচেতন। অধিকাৰ প্ৰভু গৃহস্থী যদিও তিৰোতা মানুহৰ মুখলৈ নাচায়, তিৰোতা মানুহেও পোনে পোনে প্ৰভুৰ মুখ দৰ্শন নকৰে। হাতী গাঁও সোমোৱাৰ লগে লগে গাঁওখনত এটা গুণগুণনি উঠিল, উখল মাখল লাগিল। তিৰোতাসকলে মূৰৰ উৰণি দীঘলকৈ টানি ঘৰৰ বাৰাণ্ডাৰ পৰাই প্ৰভুলৈ চাইছে। গাঁৱৰ প্ৰায়বোৰ পুৰুষেই পৰিষ্কাৰ সাজপাৰেৰে নামঘৰত গোট খাইছেগৈ। গায়ন বায়নৰ দল অধিকাৰ প্ৰভুক আদৰিবলৈ অধীৰ উৎকণ্ঠাৰে ৰৈ আছে। নামঘৰৰ মজিয়া শাৰী মচি লাইখুটাৰ ওচৰত মেৰ ধৰা দলিচা পৰা হৈছে। বগা গিলিপ লগোৱা এটি গোল গাৰো, ঘূৰ ঘূৰি লগোৱা নালৰ বেতৰ বিচনী, তামোল পাণ সহিতে কাঁহৰ বৰবটা সজোৱা হৈছে। নামঘৰৰ বাটচোৰাৰ পৰা মজিয়ালৈকে সুধ বগা চেলেং পাৰি দিয়া হৈছে। এমুঠি মাহ প্ৰসাদৰো যোগাৰ কৰা হৈছে। মৰিয়াহোলা, মুৰুলীয়া, শিলজুৰি, কাকজুৰি, ভোগদুৱাৰ, মিছামৰীয়া গাঁৱৰ প্ৰায়বোৰ মানুহেই আজি কুঁহিয়াৰণিত কোৰ মাৰিবলৈ নাইবা আহুধান নিৰাবলৈ নগৈ সত্ৰাধিকাৰ মহাপ্ৰভুক আদৰিবলৈ ৰৈ আছে। হাতী ওচৰ চাপি আহি আহি নামঘৰৰ কাষ পাইছেহি। নিজৰ অস্তিত্ব প্ৰমাণ কৰি গেলাই হাতীজনীক ৰবলৈ নিৰ্দেশ দিছে, ধাত, তাৰপাছত বৈত। হাতী বৈত পৰিল, লগে লগে দবাত কোব পৰিল, দুম দুদুম দুম দুমাদুম দুদুম দুদুম। বাজি উঠিল শংখ, লগে লগে একেলগে বাজি উঠিল খোল ভোৰতাল। হাতীৰ পিঠিৰ পৰা লাহে লাহে নামি গোসাঁয়ে পাৰি থোৱা চেলেঙৰ ওপৰত ভৰি দিলে। বৰমেধিও নামি পৰিল। গাঁৱৰ কেনিবা কলগছ বিচাৰি গেলায়ে তাৰ মাইচেনা হাতীক আঁতৰাই লৈ গ'ল। তাৰ কণ্ঠৰ পৰা আনক শুনোৱাকৈ ওলাই আহিল হাতী নিচুকুৱা গীত, পৰ্বততে আছিলি মাই লতা পাত খাই। লাইখুটাৰ ওচৰত পাৰি থোৱা মেৰ ধৰাৰ ওপৰৰ দলিচাত উপৱিষ্ট হ'ল মহাপ্ৰভু সত্ৰাধিকাৰ। কাষৰ ধৰাত বহি পৰিল বৰমেধি। লগে লগে সমবেত সকলো ৰাইজে সমস্বৰে গাবলৈ ধৰিলে এটি তুতয়, মধুদান অৱদাৰণ দেৱ বৰং বৰবাৰি জলোচন চক্ৰ ধৰং। সমস্বৰে গোৱা এই তুতয়ৰ সুৰ নিজম আগদুপৰতে গোটেই গাঁও বিয়পি গৈছে। ই যেন এটি কঠিন পাষাণ ভেদ কৰি ওলাই অহা শীতল নিৰ্মল জলস্ৰোত। এই প্ৰপাত, এই আকাশী গংগাৰ নিৰৱধি সোঁত যেন বৈয়ে থাকিব কালৰ পাছত কাল অনন্তকাললৈ। তুতয় গোৱা শেষ কৰি প্ৰায় সকলোৱেই একাগ্ৰচিত্তে চাইছে অধিকাৰ প্ৰভুলৈ। প্ৰখৰ ৰ'দত কুঁহিয়াৰ তলিত কোৰ মাৰি আহুধান নিৰাই নিৰাই দেই পুৰি যোৱা ক'লা ক'লা মুখবোৰৰ তুলনাত গোসাঁইৰ তেজগোৰা গৌৰৱৰ্ণ মুখশ্ৰী আৰু থুলন্তৰ শৰীৰ কোনোবা দেৱলোকৰ পুৰুষৰ যেন লগা হৈছে। প্ৰভুৰ শৰীৰৰ পৰা প্ৰতিভাত হোৱা জ্যোতিৰ তুলনাত নিজৰ শীৰ্ণকায়, কুঁহিয়াৰৰ পাতে কটা হাত, ক'লা মোলা শৰীৰৰ প্ৰভেদ কিমান সকলোৱে এবাৰ ৰিজাই চাইছে। প্ৰথমে অলপ নিস্তব্ধতা, ক্ৰমে এক গুণগুণনি শুনা গ'ল।

এই গুণগুণনীত আছিল প্ৰভুৰ যশ গুণ, ঐশ্বৰিক শক্তিৰ ক্ষমতা আৰু সুন্দৰ সুঠাম চেহেৰাৰ গুণানুকীৰ্তন। সেই গুণগুণনী ক্ৰমাৎ কোঢ়াল যেন লগা হৈ পৰিছে।

0: সুন্দৰ সুশোভিত দলিচাত উপবিষ্ট হৈ সত্ৰাধিকাৰ প্ৰভুৱে শান্ত সমাহিতভাৱে ভকত বৈষ্ণৱসৱৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিলে। সুদ বগা চেলেং চুৰিয়াই শৰীৰ শোভা কৰিছে ভক্তগণৰ। সকলো ভক্তই শাৰী শাৰীকৈ শৃংখলাবদ্ধভাৱে ধৰাত বহি একান্ত চিত্তে প্ৰভুলৈ চাই আছে। একাংশৰ মাজত অতি ক্ষীণ স্বৰত কিবা আলোচনাও চলি আছে। প্ৰভু ঈশ্বৰৰ দৃষ্টি ৰাইজৰ ওপৰত পৰাৰ লগে লগে ৰাইজৰ মাজত উঠা গুণগুণনি বন্ধ হৈ গ'ল, কিন্তু তাৰ মাজতে এঠাইত তেৰাৰ দৃষ্টি নিবদ্ধ হৈ গ'ল। খন্তেকপৰ টভক মাৰি তেওঁ এজন ভক্তৰ ওপৰত চকু ফুৰালে। এইজন ভক্তৰ গাত মিৰ্জাই চোলা, মূৰত ফচৌ। অধিকাৰ প্ৰভুৱে এনে দৃষ্টিকটু সাজপাৰ ভক্তসকলৰ মাজত আগেয়ে প্ৰত্যক্ষ কৰা নাই। সেয়ে তেৰাই মনে মনে বৰমেধিক সুধিলে,
1: বৰমেধি, ই মান নে মৰাণ এনে বসন পৰিধান কৰে যে?
0: বৰমেধিও অন্ততঃ নামঘৰৰ ভিতৰত ভকতৰ এনে বসন আগেয়ে কাহানিও দেখা নাছিল। তেওঁ মনে মনে উত্তৰ দিলে,
2: নাম বগাই, শুনা যায় এওঁ তাম তুলসী নমনা ভকত।
0: মুৰুলীয়া গাঁৱৰ ৰচি গাঁওবুঢ়া থিয় হৈ ৰাইজক সত্ৰাধিকাৰ মহাপ্ৰভুৰ এই আগমনৰ কথা সবিস্তাৰে কৈ তেৰাৰ শ্ৰীমুখ নিঃসৃত প্ৰবচন একান্তমনে শ্ৰৱণ কৰিবলৈ আহ্বান কৰিলে। লগে লগে মৰিয়াহোলা গাঁৱৰ পকাৰাম গাঁওবুঢ়াই সদৌতিকে গুৰুৰ শ্ৰীচৰণত অষ্টাংগ প্ৰণাম কৰিবলৈ ক'লে। বিপুল হৰিধ্বনি আৰু সত্ৰাধিকাৰ প্ৰভুৰ আশীষ অঞ্জলিৰ পাছত পুনৰ সকলো নিজ নিজ আসনত বহিল।
1: বৈষ্ণৱগণ, গুৰুৰ প্ৰতি তোমৰা খবৰ অচলা ভক্তি দেখি আমি পৰম আহ্লাদিত।
0: অধিকাৰ প্ৰভুৱে তেৰাৰ কণ্ঠৰ পৰা এনে সুমিষ্ট বচন নিৰ্গত কৰাই আকৌ এবাৰ ভক্তসকলৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিলে। ভক্তসকলেও গুৰুৰ মুখৰ পৰা এনে প্ৰশংসাসূচক বাণী শুনি ভক্তিত গদগদ হৈ পৰিল। গৌৰময় কান্তিময় তাতে সমস্ত মুখমণ্ডল উদিত সূৰ্যৰ আভাৰ দৰে জকমকাই উঠিছে। দুটি তীৰবিৰাই থকা উজ্জ্বল চকু আৰু দুয়ো ওঠৰ মাজত বিৰিঙি পৰা হাঁহিটিয়ে সকলোকে সন্মোহিত কৰিছে। এই মুখশ্ৰী দৰ্শন কৰি অনেকেই স্বয়ং ভগৱানক সাক্ষাতে পোৱাৰ আনন্দত আত্মহাৰা হৈ উঠিছে। কিছু সময় নীৰৱে থাকি প্ৰভুৱে পুনৰ আৰম্ভ কৰিলে,
1: অনেক পুণ্যৰ ফলত শত সহস্ৰ পুণ্যৰ বলতহে এই মানৱী জীৱন পায়। পূৰ্ব জন্মত কৰা শত সহস্ৰ পুণ্যৰ ফলস্বৰূপেহে এই নৰতনু প্ৰাপ্ত হয়। কলি কালত তোমৰা সবে এই নৰতনু পাই ধন্য হৈছা। যুগে যুগে অনেক ঋষি মুনিৰ যাগ যজ্ঞ তপস্যাৰ ফলত এই ভাৰত বৰিশ ধন্য হৈ আহিছে। তেৰা খবৰ কঠোৰ সাধনাৰ বলত মনুষ্যই অনন্তৰত্নলোভী বৈদিক ৰীতি নীতি, আচাৰ ব্যৱহাৰ, আসন ভাষণ, সেৱা শুশ্ৰূষা আদি অসংখ্য গুণৰ ভাগ গ্ৰহণ কৰিবলৈ পাইছে। এনে ধৰ্মগুণেইহে মানৱী জীৱন সম্ফল কৰে। পাছে আমাৰ পৰম বান্ধৱ ভকত বৈষ্ণৱগণ, তোমৰা খবৰ মাজত এতিয়া কমিউনিষ্ট নামৰ দানৱ এতিয়াও বিচৰণ কৰি সবাৰে বুদ্ধিভ্ৰষ্ট কৰিব খুজিছে বুলি আমাৰ কৰ্ণগোচৰ হৈছে। ই যৱনৰ আক্ৰমণতকৈও মাৰাত্মক। এই মহাব্যাধিয়ে বিস্তাৰ লাভ কৰিলে সবাকে ধ্বংস কৰে বুলি আমাৰ ভয় হৈছে। গোসাঁই ব্ৰাহ্মণ গুৰুকুলক এই দানৱে শ্ৰম বিমুখ পৰজীৱী আখ্যা দি সবাকে পথভ্ৰষ্ট কৰিব খুজিছে।

0: কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰাম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্রি নম্বৰ 1800-420-2233 কল কৰক।
2: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰাম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰাম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
4: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক কেইটিমান আধুনিক গীত। অনুষ্ঠানৰ প্ৰথম গৰাকী শিল্পী পুলক বেনাৰ্জী, এলবাম ৰজনীগন্ধা।

0: চিত্রগীত অনুষ্ঠানটি আজিলৈ ইমানতেই অন্ত পৰিল। আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় আজি কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীক নতুন দিল্লীস্থিত বাসভবনত সাক্ষাৎ করে শিক্ষা, খাদ্য, অসামরিক যোগান আর নবীকরণযোগ্য শক্তিকে ধরে রাজ্যের অগ্রাধিকারপ্রাপ্ত বিষয়সমূহক লৈ আলোচনা করে। সামাজিক মাধ্যমৰ এটা বার্তাত মুখ্যমন্ত্রী ডক্টর শর্মায় কেন্দ্রীয় মন্ত্রীগৰাকীৰ সৈতে হোৱা এই আলোচনা ফলপ্রসূ আছিল বুলি প্রকাশ করে। মুখ্যমন্ত্রী ডক্টর শর্মায় কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীর প্রতি ইতিবাচক মনোভাব আর সমর্থনের প্রশংসা করে। মন্ত্রী শ্রীযোশীয়ে এস এন এ স্পর্শ ব্যবস্থার জড়িয়ে রাজ্যখনলে পুঁজির যোগান নিশ্চিত করার ক্ষেত্রে গুরুত্ব আরোপ করে। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বাঁহ অধ্যয়ন কেন্দ্ৰ আৰু নৰ্থ ইষ্টাৰ্ণ ছাষ্টেইনেবল ছল্যুশ্যনে বড়োলেণ্ডত বাঁহভিত্তিক জীৱিকা আৰু উদ্যোগীকৰণক প্ৰসাৰিত কৰাৰ বাবে তিনি বছৰীয়া বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তি তথা অংশীদাৰিত্বই সমগ্ৰ বাঁহৰ মূল্য শৃংখল শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ লগতে বিজ্ঞানসন্মত কৃষি আৰু নাৰ্চাৰী উন্নয়নৰ পৰা আৰম্ভ কৰি প্ৰক্ৰিয়াকৰণ, মূল্য সংযোজিত সামগ্ৰী আৰু বজাৰত প্ৰৱেশলৈকে এই সমগ্ৰ প্ৰক্ৰিয়া উজু হৈ পৰিব। বিশ্বনাথ জিলাৰ পূব বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱনিৰ্মিত অত্যাধুনিক বিজ্ঞান পৰীক্ষাগাৰ আৰু অতিৰিক্ত শ্ৰেণীকোঠা আজি শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্তই মুকলি কৰে। নতুন প্ৰজন্মই ব্যৱহাৰিক শিক্ষাৰ জৰিয়তে বিজ্ঞানৰ ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ পথত এই বিজ্ঞান পৰীক্ষাগাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। এই অনুষ্ঠানত বিহালী সমষ্টিৰ বিধায়ক মুনীন্দ্ৰ দাস, জিলা পৰিষদৰ সদস্য, পঞ্চায়ত প্ৰতিনিধি, বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত।

উপস্থিত থাকে। শ্ৰীভূমি জিলাৰ বদৰপুৰ উন্নয়ন খণ্ডৰ হৰিণাদিক গাঁৱত আজি জিলা কৃষি বিভাগৰ উদ্যোগত অইল পাম্প, ব্লেক গ্ৰাম, মিলেট মিছন আৰু প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা সন্দৰ্ভত সজাগতা আৰু প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানতে কৃষকসকলৰ মাজত বিভিন্ন খেতিৰ বীজ বিতৰণ কৰা হয়। শ্ৰীভূমি জিলাৰ জিলা কৃষি বিষয়া শফিকুল ইছলামে সভাপতিত্ব কৰা এই অনুষ্ঠানত সংশ্লিষ্ট কৃষি বিভাগৰ অন্যান্য বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে। কৃষকসকলক অইল পাম্প, ব্লেক গ্ৰাম আৰু মিলেট খেতিৰ উপকাৰিতা আৰু গুৰুত্ব সন্দৰ্ভত সজাগ কৰা হয়। লগতে প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ সুবিধাসমূহৰ বিষয়েও

0: পদ্ধতি সন্দৰ্ভত এই অনুষ্ঠানতে কৃষকসকলক প্ৰয়োজনীয় পৰামৰ্শও প্ৰদান কৰা হয়। ওদালগুৰি জিলাৰ মাজবাটত নৱগঠিত মাজবাট পৌৰসভাৰ প্ৰথমজন পৌৰা সভাপতিৰূপে আজি পাঁচনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ এম চি এল এ শ্যাম চুণ্ডীয়ে মাজবাট পৌৰসভাৰ সভাপতি হিচাপে শপত গ্ৰহণ কৰে। উল্লেখযোগ্য যে আজিৰ পৰা ওদালগুৰি জিলাৰ মাজবাটে চহৰ হিচাপে স্বীকৃতি পোৱাৰ লগতে উন্নয়নৰ দিশত এখোজ আগবাঢ়ে। তেৰজনীয়া নৱগঠিত পৌৰসভাৰ উপসভাপতি হিচাপে জ্যোতিষ কলিতাই শপত গ্ৰহণ কৰে। এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ পৰিবহণ মন্ত্ৰী চৰণ বড়ো, বি টি চিৰ কাৰ্যবাহী সদস্য মুনমুন ব্ৰহ্মও উপস্থিত থাকে। পৌৰসভাৰ সকলো সদস্যই শপত গ্ৰহণ কৰি মাজবাটক নতুন ৰূপ দিয়াৰ সংকল্প গ্ৰহণ কৰে। যক্ষ্মা নিৰ্মূলকৰণ অভিযানৰ অধীনত আজি ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বড়োৱে যক্ষ্মা ৰোগীলৈ পুষ্টিকৰ খাদ্য যোগান ধৰে। নিক্ষয় মিত্ৰ হিচাপে মন্ত্ৰীগৰাকীয়ে এশগৰাকী ৰোগীৰ মাজত ওৰাং সামূহিক স্বাস্থ্যকেন্দ্ৰৰ প্ৰাংগণত এই খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে। এই অনুষ্ঠানত ওৰাং স্বাস্থ্যখণ্ডৰ মহকুমা স্বাস্থ্য বিষয়া, জিলা যক্ষ্মা বিষয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰবন্ধককে ধৰি ভালেসংখ্যক আশাকৰ্মী আৰু আশা ছুপাৰভাইজাৰ উপস্থিত থাকে। উল্লেখযোগ্য যে নিক্ষয় মিত্ৰ হিচাপে প্ৰতিগৰাকী ৰোগীক মাহে 500 টকা মূল্যৰ খাদ্য সামগ্ৰী ছমাহৰ বাবে প্ৰদান কৰা হ'ব। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত পৰহিলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মোহন বাগানে যোৱা নিশা শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত বিগত দুটা বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক টাই ব্ৰেকাৰৰ সহায়ত 4-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে ইষ্ট বেংগলে প্ৰথম ছেমি ফাইনেলত এফ চি দিল্লীক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। উল্লেখযোগ্য যে মোহন বাগানে অভিলেখ সংখ্যক 17 বাৰ ডুৰাণ্ড কাপৰ খিতাপ দখল কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16 বাৰ ডুৰাণ্ড কাপ জয় কৰিছে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু জীৱনৰ টিকপানী এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে অসমৰ এগৰাকী মননশীল সাহিত্যৰ নমস্য সাহিত্যিক, জীৱনী সাহিত্যক অসমৰ সাহিত্য বুৰঞ্জীত এক অনন্য ৰূপত প্ৰতিষ্ঠা কৰা, অসমীয়া শিশু সাহিত্যৰ সংক্ষিপ্ত ইতিহাসৰ স্ৰষ্টা, সাংবাদিক তথা লামডিং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক উপেন্দ্ৰ বৰকটকীৰ অনাতাৰ আত্মজীৱনী। তেখেতৰ সৈতে কথা পাতিছে চিদানন্দ দেৱগোস্বামীয়ে। আজি এয়া ষষ্ঠ তথা শেষ খণ্ড।
2: নমস্কাৰ ছাৰ, আমি যোৱা খণ্ডটোত আপোনাৰ জীৱনী সাহিত্য সম্পৰ্কে কিছু কথা পাতিছিলোঁ আৰু আপুনি বিভিন্নজনৰ কেনেকৈ ওচৰলৈ গৈছিলে, লামডিঙৰ নিচিনা এখন আওহতীয়া ঠাইৰ পৰা বিভিন্ন ঠাইলৈ গৈ পেলাই আপুনি কেনেকৈ মানুহৰ লগত যোগাযোগ স্থাপন কৰিছিলে, সেই কথাবিলাক আমি যোৱা খণ্ডটো পাতিছিলোঁ। ছাৰ, কৃতজ্ঞতা আপোনাৰ ব্যক্তিত্বৰ এটা বিশেষ গুণ। বিভিন্নজনৰ বিষয়ে লিখোঁতে আপোনাৰ সেই গুণটো লেখনিত প্ৰকাশ পাইছে। বিশিষ্ট চিন্তাবিদ সমালোচক ডক্টৰ হীৰেণ গোহাঁয়ে অসমীয়া সাহিত্যৰ শৰাইঘটীয়া প্ৰথম দলটো নামৰ আপোনাৰ কিতাপখনৰ প্ৰসংগত লিখিছে, অশলাগি সমাজখনত গুণীৰ জীৱনীৰ প্ৰয়োজনেই নোহোৱা হ'ব ধৰিছে, আৰ্থিক সাফল্যই ডাঙৰ হৈ পৰিছে। এনে পৰিস্থিতিত অধ্যাপক উপেন্দ্ৰ বৰকটকীৰ অসমীয়া সাহিত্যৰ শৰাইঘটীয়া প্ৰথম দলটো নামৰ কিতাপখন সময় উপযোগী। আধুনিক অসমীয়া ভাষা সাহিত্যৰ বাটকটীয়া কেইজনমান নিৰ্ভীক দেশপ্ৰেমীৰ নিষ্ঠাৱান সাহিত্য চৰ্চা আৰু ত্যাগৰ কথা প্ৰাঞ্জল ভাষাৰে বিৱৰি তেওঁ উঠি অহা ল'ৰা ছোৱালীৰ মনবোৰত বৰ্তমানৰ স্বাৰ্থচিন্তা দূৰ কৰিব পৰা এচেৰেঙা পোহৰ পেলাইছে। শ্ৰদ্ধেয় হীৰেণ গোহাঁই ছাৰে এখন কিতাপৰ প্ৰসংগত কোৱা এই কথাখিনিৰ আঁত ধৰি লক্ষ্য কৰিলে দেখা যায় আপোনাৰ সমগ্ৰ সাহিত্যকৰ্মৰ মাজেদি জাতিটোৰ প্ৰতি উদ্বিগ্নতা, দায়বদ্ধতা প্ৰকাশ পাইছে।
3: সেইখিনি মানে পৰিৱেশে মানুহক গঢ় দিয়ে, সেইটো স্বীকাৰ কৰিবই লাগিব। ভাল পৰিৱেশে, সুস্থ পৰিৱেশে মানুহক মানে আদৰ্শ মানুহ হিচাপে গঢ়ি তোলাত প্ৰেৰণা যোগাব পাৰে। সৰুতে মই আগৰ আৰম্ভণিতেই কৈছিলোঁ, মামাহঁতৰ ঘৰত থাকোঁতে সেই প্ৰেৰণা পাইছিলোঁ, সুস্থ পৰিৱেশ। তাৰপিছত প্ৰেৰণা পাইছিলোঁ, আগতেই কৈছোঁ যে জামুগুৰি পঢ়ি থাকোঁতে মইনা পাৰিজাত আদি অনুষ্ঠানৰ লগত জড়িত হৈছিলোঁ। দুখনমান ৰচনা কেশৱ মহন্ত ছাৰে তেতিয়া জামগুৰিহাট স্কুলৰ শিক্ষক আছিল,

0: আৰু আমাৰ ঘৰখনলৈ নহা মানুহ নাছিলেই। বিনোদৰ শৰ্মা, বুৰঞ্জীবিদ সাহিত্যিক বিনোদৰ শৰ্মা আমাৰ ঘৰত গৈ আছিলগৈ, সাধাৰণ ঘৰ তাতে আছিল।
1: আপুনি ঘনিষ্ঠভাৱে পাইছিলে?
0: ঘনিষ্ঠভাৱে
1: হয়।
0: তাৰ ফলস্বৰূপে মই তেখেতৰ বিষয়ে
1: তিনিখন কিতাপ কৰিছিলোঁ।
0: তাৰপিছত আৰু আনকি ডাঙৰ কথা যে আমাৰ ঘৰখনত এটা মানে বিভিন্ন শ্ৰেণীৰ মানুহৰ সমাগম ঘটিছিল। আমাৰ ঘৰখনলৈ আহি প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰুৱা ছ'চিয়েলিষ্ট দলত থাকোঁতে আমাৰ ঘৰলৈ আহিছিল, এসাঁজ ভাত একেলগে খোৱা মনত পৰে। গোলাপ বৰুৱা, অজিত শৰ্মা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আটাইকেইজনেই মুধা ফুটা মানুহ, আমাৰ ঘৰত খোৱা বোৱা কৰিছিল। সেই তেনেকুৱা পৰিৱেশ পাইছিলোঁ আমি।
1: সেইখিনি সময়ত আপুনি স্কুলত পঢ়ি আছিলে চাগে?
0: কলেজত পঢ়িছিলোঁ তেতিয়া, অৱশ্যে সেয়া তেনেকুৱা পৰিৱেশ পাইছিলোঁ।
1: আৰু মানে সেই তেতিয়া আপুনি ছ'চিয়েলিষ্ট যিটো আদৰ্শ সেইটোৰ প্ৰতি আকৰ্ষিত
0: হৈছিলোঁ
1: সেইখিনি
0: তেতিয়া, কাৰণ এই একেটাসকলৰ সান্নিধ্য পাইছিলে গোলাপ বৰুৱা।
1: হয়। তাৰপিছত অসমৰ জাতীয় জীৱনৰ ওপৰেদি কেইবাটাও ধুমুহা পাৰ হৈ গৈছে।
0: হয়।
1: ষাঠিৰ ভাষা আন্দোলন, তাৰপিছতে তেল শোধনাগাৰ আন্দোলন, আপোনাৰ মাধ্যম আন্দোলন, আৰু শেহতীয়াকৈ আমাৰ যিটো হেৰি
0: অসম
1: আন্দোলন, এইখিনিৰ পৰাও আপোনাৰ কিবা এটা জাতীয়?
0: জাতিটোক বাদ দিটো থাকিব নোৱাৰি।
1: হয়।
0: জাতিটোৱেহে আমাৰ পৰিচয়। জাতিটো বুলি কওঁতে আমি অসমীয়া বুলিলে আমাৰ অসমীয়াত্বৰ পৰিচয় দিব লাগিব।
1: হয়।
0: স্বাভাৱিক গোটেই জাতিটোৰ প্ৰতি মানুহৰ কৰণীয় কৰ্তব্য থাকিব লাগিব।
1: হয়।
0: গতিকে মই জাতীয়তাবাদী চিন্তাধাৰাৰে উদ্বুদ্ধ হৈছিলোঁ। বিভিন্ন জনগোষ্ঠীৰ মানুহৰ চিন্তাধাৰাৰ ওপৰতো মই ৰেখাপাত
1: কৰিছোঁ,
0: কিন্তু সেয়ে হ'লেও মোৰ চিন্তাধাৰা জাতীয়তাবাদী চিন্তাধাৰাৰেহে হ'ব লাগিব।
1: হয়।
0: আৰু এই যে হীৰেণ গোহাঁই কথা কোৱা,
1: হয়,
0: যে অশলাগে এনেকুৱা,
1: হয়,
0: সেইটো কথা। আৰু মই সেই তেনেধৰণৰ ব্যক্তি কিছুমান বাছি লৈছিলোঁ, কাৰণেই হীৰেণ গোহাঁইৰ দৰে চিন্তানায়কেও মানে মোৰ সাহিত্যসমূহ কমূল্যায়ন কৰিবলৈ আগবাঢ়ি আহিছিল। হোমেন বৰগোহাঁই আগবাঢ়ি আহিছিল, বিভিন্নজনে তেনেকৈ লিখিছিল।
1: হয়। মই এটা কথা মই আপোনাৰ লেখনিৰ মাজেদি অনুভৱ কৰোঁ যে আপুনি একোজন ব্যক্তিৰ জীৱনী লিখিবলৈ যাওঁতে আপুনি প্ৰসংগক্ৰমে মানুহজনৰ চৌপাশৰ পৰিৱেশ, সমসাময়িক সামাজিক, ঐতিহাসিক, ৰাজনৈতিক পটভূমি তুলি আনি পাঠকৰ মনত এখন বাস্তৱধৰ্মী ছবি সৃষ্টি কৰে, বা এজন মানুহৰ বিষয়ে লিখোঁতে আন এজন বিশিষ্ট মানুহৰ গুণৰ কথা টানি আনি প্ৰসংগটোত অন্য এক কৌতূহলৰ সৃষ্টি কৰে, যি কাৰণে আপোনাৰ জীৱনী সাহিত্য বৈচিত্ৰ্যঘন, সি বহু ক্ষেত্ৰত কথোপকথনৰ এক বহুমাত্ৰিক দস্তাবেজ হৈ পৰে বুলি মই অনুভৱ কৰোঁ। যেনে থানুৰাম ভূঞাৰ প্ৰসংগত লিখোঁতে আপুনি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কলং আজিও বয় নামৰ গল্পটোৰ কথা উল্লেখ কৰিছে।
0: মই এইটো কথা ভাবোঁ যে তেখেতৰ জীৱনী সাহিত্য লিখিবলৈ গৈ কোনোবা এজন ব্যক্তিৰ বিষয়ে তেখেতৰ জন্ম অমুকত হৈছিল, তেখেতে এই অমুকত শিক্ষা লাভ কৰিছিল, অমুকৰ পৰা এনে গতানুগতিক জীৱনী হোৱাটো মই নিবিচাৰোঁ।
1: হয়।
0: মই একেবাৰে মানে সেইটো সমৰ্থন নকৰোঁ। জীৱনী সাহিত্য আকৰ্ষণীয় হ'ব পাৰে, আৰু সেইকাৰণে তেনেধৰণৰে জীৱনী লিখিছিলোঁ।
2: গুৱাহাটীৰ মহাবাহু জীৱনৰ টিকপানী এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে অসমৰ এগৰাকী মননশীল সাহিত্যৰ নমস্য সাহিত্যিক, জীৱনী সাহিত্যক অসমৰ সাহিত্য বুৰঞ্জীত এক অনন্য ৰূপত প্ৰতিষ্ঠা কৰা, অসমীয়া শিশু সাহিত্যৰ সংক্ষিপ্ত ইতিহাসৰ স্ৰষ্টা, সাংবাদিক তথা লামডিং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক উপেন্দ্ৰ বৰকটকীৰ অনাতাঁৰ আত্মজীৱনী। তেখেতৰ সৈতে কথা পাতিছে চিদানন্দ দেৱগোস্বামীয়ে। আজি এয়া পঞ্চম খণ্ড।
1: জীৱনৰ দীঘলবাণী অনুষ্ঠানত আমি ধাৰাবাহিকভাৱে কথা পাতি আছোঁ অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, স্বনামধন্য সাহিত্যিক উপেন্দ্ৰ বৰকটকীৰ সৈতে। আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ এই অনুষ্ঠানটিৰ, এই ধাৰাবাহিকটিৰ পঞ্চম খণ্ডটি। ছাৰ নমস্কাৰ।
0: নমস্কাৰ নমস্কাৰ।
1: হয়। যোৱা খণ্ডটোত আমি আপোনাৰ বিবুৰয় কলেজত আপুনি অংশকালীন প্ৰবক্তা হিচাপে যোগদান

0: কৰি
1: হয়
0: তাত আপুনি কিছুদিন কাৰ্যনিৰ্বাহ কৰিছিলে
1: কৰিছিলে
0: দহ মাহ কাৰ্যনিৰ্বাহ কৰিছিলে আৰু সেইখিনি সময়তে আপুনি দৈনিক অসমত
1: চাব এডিটৰ
0: হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলে। তাৰপিছত আপুনি বোধহয় লামডিং কলেজৰ প্ৰবক্তা হিচাপে যোগদান কৰিবলৈ গ'ল, নহয় জানো? আমি এটা কথা যে লামডিং সেইখিনি সময়ত আপুনি যিখিনি সময়ত লামডিঙলৈ কলেজত যোগদান কৰিবলৈ গৈছিলে, বহুতে ভাবে যে সেইখিনি সময়ত লামডিংখন এখন পাণ্ডৱবৰ্জিত। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল কি, ঠিক তাৰ আগে আগে 1972 চনত আপুনি 1973 চনত বোধহয় লামডিং মহাবিদ্যালয়ত
1: যোগ দিছিলোঁ।
0: ঠিক তাৰ আগে আগে 72 চনত মাধ্যম আন্দোলন হৈ গৈছিল অসমত।
1: হয়,
0: আপুনি সেইখিনি সময়ত লামডিঙলৈ গৈ পেলাই পৰিৱেশটো কেনেকুৱা পাইছিলে?
1: মাধ্যম আন্দোলনৰ অন্ত পৰাত মই লামডিং কলেজত যোগ দিছিলোঁ। লামডিং কলেজত যোগ দিছিলোঁ কেইবাটাও কাৰণত মই লামডিঙলৈ গৈছিলোঁ। কথা হৈছে কি, গুৱাহাটী অসমৰ তেতিয়া সকলো ফালৰ পৰাই অসমৰ দুৱাৰমুখস্বৰূপ আছিল আৰু সেই গুৱাহাটীত সাংবাদিকতা কৰোঁতে প্ৰাক্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীয়ে সাংবাদিকসকলক দুকথাকৈ মাতি দিছিল। কাহিলীপাৰাত ময়ো পাইছিলোঁ মাতি সাংবাদিক হিচাপে। তাৰপিছত সেয়ে হ'লেও মাতৃ সম্পত্তি বৰ ডাঙৰ কথা নহয়, সেয়ে হ'লেও চাকৰিৰ সন্তুষ্টিটো এটা ডাঙৰ কথা। বাতৰি কাকতৰ চাকৰি, আকৰ্ষণীয় বাতৰি কাকতৰ সম্পাদনা মণ্ডলীত কাম কৰা লোকক সমাজে বৰ আগস্থান দিয়ে, গুৰুত্ব দিয়ে। কিন্তু সেইকালৰ সাংবাদিকতা বৰ কষ্টকৰ আছিল, ভাবিব নোৱাৰা কষ্টকৰ। বিশেষকৈ পুৱতি নিশালৈকে কটাবলগীয়া হৈছিল। ময়ো প্ৰায় সম্পাদক কীৰ্তিনাথ হাজৰিকা ছাৰৰ নিৰ্দেশত পুৱতি নিশালৈকে চাকৰি কৰিছিলোঁ। বোধহয় কৈছিলোঁ যে কেনেকুৱা ধৰণৰ বাতৰি দি পেলাই মই মানে মনোযোগ আকৰ্ষণ কৰিছিলোঁ। এই যে দেহাৰ কষ্ট হয়, সেইকাৰণেই ভাবি চিন্তি মই তেতিয়া আসাম ট্ৰিবিউনত প্ৰায়ে এডভাৰটাইজ দিয়ে ছেক্ৰেটেৰিয়েচন ভেকেণ্ট, তাত মানে লামডিং কলেজত পাৰ্মানেণ্ট লিংকত পোষ্ট এটা খালী হোৱা বুলি জানি দৰখাস্ত এখন দিলোঁ। ময়ো ভবা নাছিলোঁ যে দৰখাস্তখন দিছোঁ আৰু হ'লে হ'ব নহ'লে নাই, মই ভবাই নাছিলোঁ। কৈছোঁ অলপ আগতে মনে কৰেও ভবা নাছিলোঁ। তাৰপিছত স্বাভাৱিকতে মোৰ ইণ্টাৰভিউ দিলোঁ, পালোঁ। এতিয়া মোৰ বিবেকৰ দংশন হ'ল আকৌ, কাৰণ কোনোৱে কয় যাবলৈ আৰু কোনোৱে বহুতেই কয় যে গুৱাহাটী হেন ঠাইখন এৰি গুৱাহাটীখন অসমৰ মানে হেৰিয়ে সকলো ফালৰ পৰা আগবঢ়া ঠাইখন এৰি গুৱাহাটীৰ পৰা মানুহ যায়নে, তেনেকৈ কৈছিলে। তাৰপিছত যি নহওক নেওক ছাৰক সুধিলোঁ, আমাৰ অসমীয়া বিভাগৰ মুৰব্বী আছিল নেওক ছাৰ, স্কলাৰ পণ্ডিত আছিল, নেওক ছাৰক সুধিলোঁ। নেওক ছাৰে স্বাভাৱিকতে জাতীয়তাবোধ এটা আছিল তেখেতৰ, আৰু তেখেতে ক'লে যে উপেন যোৱাহে যোৱা সেইবিলাক ঠাইলৈ যাব লাগে, আমাৰ মানুহ নগ'লে কোন যাব, তাত পৰিৱেশ এটা ৰচনা কৰি লোৱাচোন, তুমি পাৰিবা, তোমাৰ গুৰুত মোৰ বিশ্বাস আছে। মই ক'ৰবাত লিখিছোঁ যে গুৰুবাক্য শিৰোধাৰ্য কৰি মই ছাৰৰ কথামতে আহিবলৈ বাধ্য হ'লোঁ লামডিঙলৈ। সেয়া মোৰ লামডিং পৰ্বৰ আৰম্ভণি।
0: সেইখিনি সময়ত আপুনি তাৰ পৰিৱেশটো কেনেকুৱা পাইছিলেগৈ?
1: তেতিয়া মানে পৰিৱেশটো সদায় চিন্তনীয়ই আছিল।
0: হয়,
1: পৰিৱেশটো মানে কি আচৰিত কথা, মই যিখন শিক্ষানুষ্ঠানত কাম কৰিছিলোঁ সেইখন শিক্ষানুষ্ঠানে মানে মাধ্যমৰ বিৰুদ্ধে গোচৰ দিছিল, মাধ্যমৰ বিৰুদ্ধে মানে তেওঁলোকে অসমীয়া মাধ্যমৰ বিৰোধিতা কৰিছে। মই তেনে অৱস্থা

0: তাত সেইখিনি সময়ত, কিন্তু তাত অসমীয়া বিষয়টো আছিল কলেজখনত, মই যোগ দিছিলোঁ, মাধ্যমৰহে বিৰোধিতা কৰিছিল, বিষয়টোতো কৰা নাই। তাৰপিছত স্বাভাৱিকতে সেয়ে হ'লেও মনত এটা এটা চিন্তাৰ কাৰণ হয় আৰু।
1: এইকেইটা এটা কথা মোৰ মনত পৰিছে, অসমৰ মাধ্যম আন্দোলনৰ প্ৰেক্ষাপটত আপুনি এখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ সম্পাদনা কৰিছিলে,
0: অসমীয়া
1: হয়, আৰু ঐতিহাসিক দৃষ্টিকোণৰ
0: মূল্য আছে,
1: সেইখনৰ মানে অতি মূল্য আছে,
0: মূল্য আছে
1: আৰু অসমৰ সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত সেইখন এখন অতি মূল্যৱান গ্ৰন্থ বুলি মই এতিয়া মই অনুভৱ কৰোঁ। আচলতে তাত এটা ডাঙৰ কথা যে অসমীয়া মাধ্যম বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ মাধ্যম কিয় হ'ব লাগে সেই সম্পৰ্কে আপুনি বিভিন্নজন অসমীয়া দেশপ্ৰেমী মানুহৰ মতামত দিয়াৰ উপৰিও আপুনি অনা অসমীয়া মানুহৰো মতামত দাঙি ধৰিছিল,
0: আনিছিলোঁ। যেনে উদাহৰণস্বৰূপে ছগনলাল জৈন
1: হয়
0: অসমপ্ৰেমী মানুহ আছিল, তাৰপিছত
1: আপুনি জৰ্জ ফাৰ্ণাণ্ডেজ
0: যেতিয়া সমাজবাদী দলৰ শীৰ্ষস্থানীয় নেতা আছিলে
1: হয়,
0: জৰ্জ ফাৰ্ণাণ্ডেজেও যুক্তি দিছিল,
1: হয়,
0: তেওঁ মানে বহল দৃষ্টিভংগীৰে অসমীয়া ভাষাৰ সপক্ষে কৈছিল,
1: হয়।
0: তাৰপিছত নবাৰুণ বাৰ্মা বুলি এজন হিন্দী ভাষী
1: হয়
0: তেখেতেও লিখিছিল, এই এনেবিলাক মানুহৰ উদাৰতা সঁচাই প্ৰশংসনীয়। আৰু মই ভাবোঁ যে এইবিলাক আমাৰ সাধাৰণতে কি হয়, আন্দোলনবিলাক হ'লে মানে আৱেগিক হয়, কিছুদিনৰ কাৰণে থাকে, তাৰপিছত আকৌ নহৈ হৈ মানে তাৰপিছত সেইবিলাকক গুৰুত্ব দিয়া নহয়। কিন্তু মোৰ যেতিয়া হেৰি মোৰ মনে তেতিয়া মানে কৈছিল যে এইবিলাক হেৰি কৰাতকৈ এটা স্থায়ী চিনটো থাকিব লাগে, মোৰ মনত খেলাইছিল, আৰু সেয়ে সেই কামটো কৰি পেলাই মই প্ৰবন্ধ পাতি তেনেধৰণৰে প্ৰবন্ধ পাতিখিনি সংগ্ৰহ কৰি পেলাই প্ৰকাশক তেতিয়া গুৱাহাটী বুক ষ্টল নাম কৰা কিতাপৰ ব্যৱসায়ী আছিল, তেখেতসকলক প্ৰপাইটৰ বংশী শৰ্মাক ক'লোঁ যে এনেকুৱা এটা, বোলে উলিয়াই দিম, আপুনি দিয়ক, মাত্ৰ কিতাপখন ওলাল,
1: হয়,
0: কিতাপখন প্ৰকাশ পালে, মোৰ মানে সেইটোৱেই সাৰ্থকতা, সন্তুষ্টি। কিন্তু সেই কিতাপখন পিছত যে প্ৰকাশ কৰাৰ গুৰুত্ব মানে আছে সেই কথাটো কোনেও উপলব্ধি নকৰিলে। আনকি মই ক'বলৈ সংকোচ নকৰোঁ, এবাৰ এই মাধ্যম আন্দোলন সম্পৰ্কত এখন সভা হওঁতে সেই কিতাপখন মাধ্যম আন্দোলনৰ ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই দেখা পাই ক'লে এইখন আকৌ ৰিপ্ৰিণ্ট কৰিব লাগিব, আমি বাৰু আগভাগ কৰিম, কিন্তু সেই কিতাপ নোলাল,
1: হয়,
0: কিতাপৰ কপিও ক'ৰবাত এটা দুটা আছে, মোৰ হাতত এটা মানে আছে, সংৰক্ষণ কৰি আছিলোঁ।
1: হয়, আপুনি কৰ্মজীৱনৰ সুদীৰ্ঘ সময় লামডিঙতে অতিবাহিত কৰিলে, আৰু আপোনাৰ সৃষ্টিশীল যিটো কৰ্ম, সেই কৰ্মটোৰ এটা মূল্যৱান অধ্যায় লামডিঙৰ সৈতে জড়িত হৈ আছে,
0: সেইটো সেই কথাটো একেবাৰে সঁচা কথা। সেইটো কথা, লামডিঙলৈ অহাৰ পৰা মোৰ জীৱনত যোগাত্মক প্ৰায়বিলাক কাম হৈছে,
1: হয়,
0: সেইকাৰণে মই লামডিঙক প্ৰতিকূল পৰিৱেশ বুলি নকওঁ, মানুহে আচলতে পৰিৱেশ নিজেই সৃষ্টি কৰি ল'ব পাৰে, মানুহৰ মনটোৰ লগতেই বহুত কথা নিৰ্ভৰ কৰে। লামডিঙত এনেধৰণৰ কিছুমান যোগাযোগৰ ব্যৱস্থাত বৰ চিন্তনীয় কথা আছিল, কিন্তু মনটো ঠিক থাকিলে সকলো কাম কৰিব পাৰি, গতিকে মোৰ সৃষ্টিকৰ্ম প্ৰায়বিলাক লামডিঙতেই হৈছিল, গতিকে সেই কথাটো ক'ব লাগিব। আৰু লামডিঙত গৈ কেৱল মই নিজক লৈ ব্যস্ত থকা নাছিল, এই ক্ষেত্ৰত অৱশ্যে ক'ব লাগিব অসম সাহিত্য সভাৰ তেতিয়া মই সক্ৰিয়ভাৱে জড়িত আছিলোঁ, অসম সাহিত্য সভাৰ কেইবাটাও গুৰু দায়িত্ব বহন কৰিছিলোঁ, তাৰপিছত অসম সাহিত্য সভাৰ পৰামৰ্শক্ৰমে মই লামডিঙত ব্ৰহ্মপুত্ৰ বৰাক কবি সন্মিলন, বৰাক উপত্যকাৰ মানে কবিসকল আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ কবিসকলক লৈ কবি সন্মিলন পাতিছিলোঁ, ময়ে আগভাগ লৈছিলোঁ, গতিকে সেইবিলাক যোগাত্মক দিশ, সেইবিলাকে এটা মানে

0: সম্প্ৰীতি আৰু সংহতিৰ বাতাৱৰণ সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয় বুলি ভাবোঁ আৰু সেই লৈ মই সন্তুষ্ট।
1: হয়, আপোনাৰ সেই লামডিঙৰ যিটো ঘৰ, সেই ঘৰটোলৈ অসমৰ প্ৰথিতযশা বহুকেইগৰাকী সাহিত্যিক গৈছিল বুলি মই গম পাওঁ।
0: সেইটো হয়,
1: হয়,
0: কাৰণ লামডিঙত কিবা অনুষ্ঠান হ'লে মোৰ সেইখন ঘৰলৈ নোযোৱাকৈ কোনো থকা নাছিল। মোৰ সেই সাধাৰণ ঘৰ, সাধাৰণ ঘৰ, একেবাৰে সাধাৰণ ঘৰ। তাৰপিছত কিন্তু বা ঘৰটোৰ এটা স্বকীয় বৈশিষ্ট্য আছে। ঘৰটো দেখিলেই মানুহে মানে প্ৰশ্ন কৰে যে এই ঘৰটো, দুটা কথা, কিন্তু ঘৰটোৰ এটা বিশেষ বৈশিষ্ট্য আছিল, কেনেকৈ নিৰ্মাণ কৰিছিল, আৰু এইবিলাক মানুহৰ নামো লোৱাটো উচিত। যাৰ সৃজন গাঁৱৰ এজন মানুহ লামডিঙত আছিল, তেওঁ হাজিৰা এইবিলাক কৰি পেলাই দিন কটাইছিল। সেই ঘৰটো, মানে আমি থকা ঘৰটো, তেওঁৱে নিৰ্মাণ কৰিছিল। কিন্তু মই যদি আৰু এজনৰ নাম নকওঁ, মোক দোষে চুব। সেইজন হ'ল ডুমডুমা কাকপথাৰৰ থানেশ্বৰ মৰাণ বুলি।
1: হয়,
0: তাৰপিছত তাৰো এক কাহিনী আছে। কাহিনী একবিলাক যে কেনেকুৱা, যে ইতিমধ্যে অগপ চৰকাৰ হ'ল, তাত এখন চৰকাৰী মাত্ৰ প্ৰাথমিক বিদ্যালয় আছিল। প্ৰাথমিক বিদ্যালয়খনৰ মানে একেবাৰে জুই খৰি যোৱা অৱস্থা, অতি পুৰণা প্ৰাথমিক বিদ্যালয়। সেই প্ৰাথমিক বিদ্যালয়খন অগপ চৰকাৰৰ দিনত, অগপ চৰকাৰে অৱশ্যে সেইটো ভালৰ ভালটো ক'ব লাগিব, সেইবিলাক কথা চিন্তা কৰি সেই স্কুলখন আকৌ চৰকাৰী স্কুল, গতিকে সেইখন অনাত গুৰুত্ব দিলে চৰকাৰীখন, অসমীয়া মাধ্যমৰ। আৰু সেই স্কুলখনো ৰক্ষণাবেক্ষণৰ কাৰণে চাওঁতাচি দুটা কোনো নাই। এই থানেশ্বৰ মৰাণ কি ধৰণৰ অদ্ভুত প্ৰকৃতিৰ মানুহ, অদ্ভুত বুলিয়েই কৈছোঁ। মই এদিন মৰাণক ক'লোঁ, মোৰ সহকৰ্মী আছিল, অংক বিভাগৰ লামডিং কলেজৰ অধ্যাপক আছিল থানেশ্বৰ মৰাণে, মানে মোৰ ঘৰতে থাকি লামডিং কলেজত যোগ দিলে। তাৰপিছত আমি দুয়ো সমাজ হিতকৰ কাম কিছুমান কৰিছিলোঁ, সমাজ লামডিঙৰ সমাজ হিতকৰ বুলি ক'লে ভুল হ'ব, লামডিঙৰ সম্প্ৰীতি সংহতিৰ কাৰণে কাম কৰিছিলোঁ। তাৰপিছত কাম কৰাৰ পিছত সেই স্কুলখনৰ ৰক্ষণাবেক্ষণৰ কথাও ক'লোঁ, চিন্তা হ'ল। তাৰপিছত মই আকৌ মৰাণক ক'লোঁ যে মৰাণ ইয়াততো থাকি ল'ব পাৰিলে বৰ ভাল কথা হয়, গতিকে ইয়াত আপুনি থাকক দিয়ক। তাৰপিছত মৰাণ বৰ মানে একা চেকা বিধৰ মানুহ, বোলে হ'ব হ'ব, তেওঁ ক'লে, তেওঁ থাকিল ইতিমধ্যে। তাৰপিছত মৰাণে কৰিলে কি, কিছুদিনৰ পিছত মই আছিলোঁ ৰে'লৰ কোৱাৰ্টাৰত, সেইটো আচলতে বৰ ঠিক কাম নহয়, কিন্তু সেইখিনি সময়ত মই সেইখন সমাজৰ দেখিছোঁ, তেওঁলোকে কোৱাৰ্টাৰ পাই আনক ভাড়া দিয়ে, এইটো স্বাভাৱিকতেই বৰ ভাল কথা নহয়। সেইটো কথা জানি শুনিও মানুহে কৰিবলৈ বাধ্য হয়, কাৰণ ভাড়াঘৰ লামডিঙত পাবলৈ দিগদাৰ। মই মানে সেই ৰে'লৱে কোৱাৰ্টাৰত আছিলোঁ। থানেশ্বৰ মৰাণে কৰিলে কেইদিনাখন কথা নাই, বাৰ্তা নাই, মই ৰে'লৱে কোৱাৰ্টাৰৰ আগফালে বাৰাণ্ডাখনত বেৰা দি লৈছিলোঁ, বেৰাখন ভাঙি পেলালে। আৰু কিয় মৰাণ কিয় ভাঙিলে, বৰ কিবা ধৰণৰ মানুহ আৰু, মই ব্যাখ্যা নকৰোঁ, ভালটো এইটো আৰু, কিয় আপুনিয়ে কোৱা নাছিল জানো যে হেৰি আৰু ঘৰ সাজক, ময়ো আহিম, পোৱা নাছিলনে, বোলো হয় কৈছিলোঁ। থানেশ্বৰ মৰাণৰ কাৰণে মই মানে হেৰিলৈ যাবলৈ বাধ্য হ'লোঁ। আৰু সেই কোৱাৰ্টাৰটোলৈ এটা পাৰ্ট তেখেতৰ, এটা পাৰ্ট মোৰ, মানে ভালেমান মানুহ, অসমৰ বিখ্যাত মানুহবিলাক তালৈকে যায়। যতীন্দ্ৰনাথ গোস্বামী সাহিত্য সভাৰ একনিষ্ঠ হেৰি তেতিয়া সভাপতিও আছিল, বিভিন্ন দায়িত্বটো আছিল, ছাৰ গৈ মোৰ তাতে আছিলগৈ ৰাতি। অন্য সাহিত্য সভাৰ অন্য মানুহো যায়, পাছৰ চোৱাত বীৰেন্দ্ৰনাথ দত্ত আৰু ভালেকেইগৰাকী গৈছে, লক্ষ্মীনন্দন বৰাই সেইদিনাখন তালৈ মোৰ ঘৰলৈ গৈ পেলাই একান্ত মানে ঘৰটোলৈকে চাই আছে, চাই আছে, এই ঘৰটো কোনে কৰিছিল, সাজি হেৰিছে, চোৱা আছিলে। মই ক'লোঁ সৃজন।

0: গা মোৰ এজন মানুহ, তেখেতে ইয়াত এনেকৈ চলিছিল, তেওঁ ইয়াত এনেকৈ চলিছিল, তেওঁ এই ঘৰটো চব কৰি দিছিল। বোলে সঁচাই আৰ্টিষ্টিক হেৰি এটা আছিল মানুহজনৰ। এতিয়া পুলিন কলিতা নামৰ মানুহজন আছেনে নাই মই নাজানো, কিন্তু মোৰ মাজে মাজে পুলিন কলিতালৈ, সেই ঘৰ নিৰ্মাণ কৰা পুলিন কলিতাৰ কথাও মনলৈ আহে। তাৰপিছত সেইটো ঘৰতে জীৱনৰ জীৱনৰ মানে 31টা বছৰ নহয়, অলপ কেইবছৰমান মানে অন্য ঠাইতো আছিলোঁ, জীৱনৰ সুদীৰ্ঘকাল সেইটো ঘৰতে কটাইছিলোঁ।
1: সেইটোৱে আপোনাৰ ডাঙৰ কথা যে আপুনি আপোনাৰ জীৱনী সাহিত্যটো আপুনি সৰু সৰু বহুতো মানুহৰ সৰু হ'লেও তেওঁলোকৰ গুণ আৰু কৰ্মৰ কাৰণে আপুনি তেওঁলোকৰ কথাও জীৱনী সাহিত্যলৈ আনিছে, আৰু সেইকাৰণে আপুনি অসমীয়া জীৱনী সাহিত্যক আপুনি এক ব্যতিক্ৰমী ৰূপত প্ৰতিষ্ঠা কৰিছে, আৰু যাৰ কাৰণে আপোনাক জীৱনী সাহিত্যৰ এগৰাকী অবিসম্বাদী লেখক হিচাপে আমাৰ বিদ্বৎ সমাজে স্বীকৃতি দিয়ে। কোনো কোনোৱে আপোনাক নন্দ তালুকদাৰৰ উত্তৰসূৰী বুলিও ক'ব খোজে। আপোনাৰ বিচিত্ৰ ব্যক্তিত্ব নামৰ গ্ৰন্থখনৰ প্ৰসংগত প্ৰথিতযশা সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঁইদেৱে লিখিছে, বিচিত্ৰ ব্যক্তিত্ব নামৰ তেওঁৰ এই কিতাপখনৰ এটা মন কৰিবলগীয়া বৈশিষ্ট্য হ'ল এই যে তেওঁৰ প্ৰিয় আৰু শ্ৰদ্ধেয় ব্যক্তিসকলৰ তালিকাখন কেৱল তেওঁৰ নিজৰ সম্প্ৰদায় তথা অসমীয়া সমাজৰ মাজতে সীমাবদ্ধ নহয়। বিচিত্ৰ জনগোষ্ঠীৰ বাসভূমি অসমৰ বৃহত্তৰ অসমীয়া জাতি এই আটাইবোৰ লোকক লৈহে গঠিত হৈছে। কিন্তু দুখৰ কথা যে বেছিভাগ অসমীয়া লেখক, সাংবাদিক আৰু বুদ্ধিজীৱী অসমৰ অন্যান্য জনগোষ্ঠীৰ প্ৰতি উদাসীন। এইবোৰ জনগোষ্ঠীৰ কৃতি আৰু নেতৃস্থানীয় লোকসকলে কি কৰিছে, কি ভাবিছে, তেওঁলোকৰ মাজত কেনেধৰণৰ মনুষ্যত্বৰ সাধনা চলিছে, এইবোৰ খবৰ ৰাখিবলৈ আমি কাচিতহে যত্ন কৰোঁ। কিন্তু উপেন্দ্ৰ বৰকটকী এই ক্ষেত্ৰত এক মনোৰম ব্যক্তিত্ব। তেওঁৰ ভাল মানুহৰ সন্ধান কোনো এক বিশেষ সম্প্ৰদায়ৰ গণ্ডীৰ মাজত সীমাবদ্ধ হৈ থকা নাই। অসমৰ থলুৱা জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি বিহাৰী, নেপালী, ৰাজস্থানীলৈকে অসমখনক আপোন কৰি লোৱা বিভিন্ন জনগোষ্ঠীৰ কৃতি লোকসকলে তেওঁৰ বিচিত্ৰ ব্যক্তিত্বত ঠাই পাইছে। মোৰ জানিবলৈ মন গৈছে যে জীৱনী সাহিত্যক এক ব্যতিক্ৰমী ৰূপত তুলি ধৰাৰ এই প্ৰেৰণাটোৰ আপোনাৰ উৎস কি আছিলে?
0: সেইটোৱেই কথা। মই ভাবোঁ যে মানুহৰ মহত্ব সাধাৰণ মানুহৰ ক্ষেত্ৰতো থাকিব পাৰে, আৰু মানুহৰ মহানুভৱতা কেৱল বিশেষ এটা গোষ্ঠীতে আবদ্ধ নাথাকে।
1: হয়,
0: সেইখিনি অন্বেষণ কৰাটো কিন্তু বৰ প্ৰয়োজন। দুখৰ বিষয়, সেই কথাটোৰ প্ৰতি আমাৰ বহুতো জীৱনীকাৰে লক্ষ্য নকৰে বুলি মই অনুভৱ কৰোঁ। মই ভাবিলোঁ যে এই এনেধৰণৰ মানুহবিলাককতো মানুহবিলাকৰ বৈশিষ্ট্য বা তেওঁলোকৰ মহত্ব প্ৰকাশ কৰিব পাৰিলে বহুখিনি কাম হ'ব, আৰু তেনেধৰণৰ উদ্দেশ্য লৈয়ে মই বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শী মানুহবিলাকক জীৱনী সাহিত্যত স্থান দিছিলোঁ। তেনে ক্ষেত্ৰত মানে সুখ্যাতি থকা মানুহকো, কিন্তু সেইসকলৰ প্ৰকাশ, সেইসকলে যেনেধৰণৰ মানে মানুহৰ আদৰ স্নেহ বা মানুহে জানিব লাগিছিল সেইসকলৰ কথা নাজানে, কিন্তু অভিনৱ কাম কিছুমান সেইসকলে কৰি মহৎ কাম কৰিছে, সেই কথাটোতো বিচাৰ হ'ব লাগে। এনে ভাবি মই অলেখ বুলি ক'লে মই নিজে কোৱাটো বৰ ঠিক নহ'ব, কিন্তু ৰাজন শইকীয়াই, ডক্টৰ ৰাজন শইকীয়াই কৈছে ক্লান্তিহীন জীৱনীকাৰ। মই মানে লিখি গৈছিলোঁ, এটাৰ পিছতে এটা জীৱনী লিখি কিবা এটা আনন্দ পাইছিলোঁ।
1: মানে মই এটা কথা লক্ষ্য কৰিছোঁ যে আপোনাৰ জীৱনী সাহিত্যৰ পৰিসৰ যথেষ্ট বহল, আৰু আটাইতকৈ ডাঙৰ কথা যে অসমৰ বাহিৰৰ পৰা আহি পেলাই অসমখনক আপোন কৰি লোৱা, বহুতো মানুহকো আপোনাৰ জীৱনী সাহিত্যৰ ভিতৰলৈ আপুনি লৈ আহিছে। যেনে ধৰক আপুনি ছগনলাল জৈনৰ কথা লিখিছে, আশুতোষ
0: বেনাৰ্জী,
1: নাগলিং লিংগমৰ কথা লিখিছে, তাৰপিছতে ৰঘুনাথ লাল বাজাজ, খৰ্গ বাহাদুৰ নেপালী,
0: তুমি যে মই ভাল পাইছোঁ,
1: ডক্টৰ খগেন ৰয়, এইসকলকো আপুনি আপোনাৰ জীৱনী সাহিত্যত স্থান
0: হয় হয় হয় মই সেইসকলক কৰিছোঁ। কে বি নেপালী বুলি তেওঁ নেপালী ভাষাত সাহিত্য একাডেমীৰ অৱাৰ্ডো পাইছিল বোধহয়। হেৰি লামডিঙত আছিল, লামডিঙত তেওঁ থাকোঁতে তেওঁৰ লগত

0: এটা সুসম্পৰ্ক ঘটিছিল, তেওঁৰ এটা প্ৰিষ্ট আছিল, মই তেওঁৰ তাত গৈ বহোঁগৈ, এই এনেধৰণৰ। তাৰপিছত বোলো নাই, এই মানুহজনৰ বিষয়েতো লিখিব পাৰি, তেওঁৰ বিষয়ে এটা লিখিলোঁ। হোমেন বৰগোহাঁই অসমমণিত সেইটো উলিয়াই দিলে আৰু বৰ ভাল পালে। ঠিক তেনেধৰণৰ মানুহবিলাকৰ মানে মানুহ ভালেমান ভালেমান বুলি কৈছোঁ মই লিখি নাগলিংগম নাগলিংগম সজাইত আছিল, মই সজাইলে তেওঁক সজাইত লগ ধৰি তেওঁৰ বিষয়ে গোটেই কাহিনীখিনি গোটাই মেলি লৈ নাগলিংগমৰ বিষয়ে লিখিলোঁ।
1: মানে এজন সজাগ জাতীয় চেতনা সম্পন্ন হৈও আপোনাৰ এই উদাৰ দৃষ্টিভংগী সংকীৰ্ণ জাতীয়তাবাদী চিন্তাৰ পৰা
0: নাই, সেই মই জাতীয়তাবাদী সেইটো মই হাজাৰবাৰ ক'ম, কিন্তু সংকীৰ্ণতা যদি জাতীয়তাবাদত প্ৰশ্ৰয় দিয়া হয় সি কিন্তু ক্ষতি কৰে মানুহৰ। সেইকাৰণে আৰু প্ৰকৃত জাতীয়তাবাদীয়ে এনেধৰণৰ উদাৰ আৰু মহৎ দৃষ্টিভংগীৰে লৈ ল'লেহে জাতীয়তাবাদী চিন্তাধাৰাৰ ভালদৰে প্ৰকাশ ঘটিব বুলি ভাবোঁ। আৰু সেইকাৰণে মই বিভিন্নজনৰ বিষয়ে লিখিছিলোঁ, বিভিন্নজনৰ বিষয়ে লিখি মই সন্তোষ পাইছোঁ। আনকি এটা কথা,
1: আপুনি জয়প্ৰকাশ নাৰায়ণৰ বিষয়ে লিখিছিলে,
0: আনকি তাৰ আগতে এটা কথা কওঁ,
1: হয়
0: আনকি এই অসম সাহিত্য সভাৰ ক্ষেত্ৰতে,
1: হয়
0: আকৌ অসম সাহিত্য সভাৰ ক্ষেত্ৰলৈ আহিবলগীয়া হ'ল, এইটো তোমাক কৈ থোৱাটো প্ৰয়োজন, পাঠক সমাজকো কৈ থোৱাটো জনোৱাটো কৰ্তব্য, যে অসম সাহিত্য সভাৰ সভাপতিৰ আসনখন খোলাখুলিকৈয়ে কৈছোঁ, অসম সাহিত্য সভাৰ সভাপতিৰ আসনখন কেৱল মানে উচ্চ বৰ্ণ বা বৰ্ণ হিন্দুৰ ক্ষেত্ৰতে বা মুছলিমী লোকৰ মাজতে থকাটো অনুচিত বুলি মই বিবেচনা কৰিছিলোঁ। অসমৰ হকে চিন্তা কৰা মানুহটো বহুত আছে, সাহিত্যকৰ্ম কৰা তেনেলোকো আছে, গোৱালপাৰা যেতিয়া অসমৰ পৰা পৃথক হ'বলৈ ধৰে গোৱালপাৰাৰ গোটেই, তেতিয়া কেৱল শৰৎ সিংহইতো আগভাগ লোৱা নাছিল, শৰৎ সিংহই বলিষ্ঠ ভূমিকা লৈছিল, প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ সিংহই বলিষ্ঠ ভূমিকা লৈছিল, সেই কথা ক'ব লাগিব। কিন্তু সেইখিনি সময়ত কবিতাৰ মাধ্যমেৰে অসমীয়া সাহিত্য সেৱা কৰা প্ৰাক্তন সাংসদ সীতানাথ বৰ্মচৌধুৰী,
1: হয়
0: সীতানাথ বৰ্মচৌধুৰী, তেওঁৰ যথেষ্ট অৱদান আছে। মই বহু কথা চিন্তা কৰি অসম সাহিত্য সভাৰ, এইটো বৰ দৰকাৰী কথা, অসম সাহিত্য সভাৰ সভাপতি সীতানাথ বৰ্মচৌধুৰী হ'ব লাগে বুলি মানে যুক্তি দি এখন দৈনিক অসমত চিঠি লিখিছোঁ। চিঠি যদিও বৰ গুৰুত্বপূৰ্ণ, চিঠিখনে এটা জনসাধাৰণৰ মাজত মানে প্ৰভাৱ পেলাইছিল, মোক বহুতে বেয়া পাইছিল, মানুহে বেয়া পাইছিল যে আৰু নাপালে কাম, কিন্তু মোৰ সন্তুষ্টি যে সীতানাথ বৰ্মচৌধুৰী অসম সাহিত্য সভাৰ সভাপতি হৈছিল, তাকো এটা মন কৰিবলগীয়া, তেখেত সংকটকালত অসম সাহিত্য সভাৰ সভাপতি হৈছিল, অসম আন্দোলনৰ সময়ত তিনিচুকীয়া অধিৱেশন আৰু ডিফু অধিৱেশনত। আচ্ছা, সীতানাথ বৰ্মচৌধুৰীয়ে মোৰলৈ ব্যক্তিগত এখন চিঠি লিখিছিল, পত্ৰ সাহিত্যৰ ওপৰত, আৰু মই এই চিঠিখনৰ তেখেতৰ আখৰৰ সৈতে চিঠিখন ছপাই দিছিলোঁ, যে এনে এখন চিঠি লিখিছিল যিখন চিঠিয়ে মোক মানে এই সভাপতি হোৱাত যথেষ্ট হেৰি, সেইটো সন্তুষ্টি নহয় জানো,
1: সেইটো
0: সন্তুষ্টি, সেয়া এনেধৰণৰ কাম কৰি ভাল পাইছিলোঁ।
1: হয়, আপোনাৰ ব্যক্তি আৰু দেশপ্ৰেম নামৰ জীৱনী গ্ৰন্থখনৰ প্ৰসংগত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক অৰুণ গোস্বামী এটা বৰ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেখেতে লিখিছে, আটাইতকৈ ডাঙৰ কথা হৈছে বৰকুটকীয়ে নগৈ গড়গাঁৱৰ বতৰা কোৱা নাই, ইয়াত সন্নিৱিষ্ট তেৰজন লোকৰ দুজনক বাদ দি বাকী এঘাৰজনকে তেওঁ লগ পাইছে, সান্নিধ্য পাইছে, সেয়েহে কিতাপখন বৰ ৰসাল হৈ পৰিছে। এটা কথা জানিবলৈ মন গৈছে, যিখিনি সময়ত আপুনি এইখিনি কাম কৰিছিলে, বিভিন্ন জীৱনী সাহিত্যৰ বিভিন্ন ব্যক্তিৰ বিষয়ে লিখিছিলে, সেইখিনি সময়ত যোগাযোগ ব্যৱস্থাটো ইমান উন্নত নাছিল, আৰু সি ফোনেই হওক বা যাতায়াত ব্যৱস্থাটোৱেই হওক উন্নত নাছিল, কিন্তু আপোনাৰ কাৰণে এইটো কেনেকৈ সম্ভৱ হৈছিলে?
0: প্ৰেৰণা লাগে, অন্তৰৰ কথাটোৱেহে ডাঙৰ কথা, ধন টকা পইচা বুলি কথা

0: নাই, নিজৰ পা পইচা খৰচ কৰি গৈছিলোঁ।
1: হয়,
0: কিবা এটা উদ্দেশ্য লৈ যে লিখিব লাগে সেইটো মই কৰি গৈছিলোঁ।
1: হয়,
0: অন্তৰৰ তাগিদাত, অন্তৰৰ আহ্বানত, অন্তৰৰ আহ্বানত লিখি গৈছিলোঁ।
1: হয়,
0: সেয়াই
1: মোৰ এইখিনিতে আৰু এটা কথা মনত পৰিছে যে আপুনি হয়তো ডুমডুমা, আপোনাৰ ডিব্ৰুগড় এইবিলাক ঠাইলৈকো আপুনি গৈ পেলাই
0: সেইবিলাকলৈ, মানে সকলোবিলাক ঠাইলৈ মোৰ যোৱা সম্ভৱপৰ নহয়, কিন্তু এটা উপলক্ষ পাওঁ নহয়।
1: হয়,
0: যেনে ডুমডুমাত অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল, তেতিয়াই মই দুই চাৰিজনক লগ পাইছিলোঁ, সেইমতে মিলাই লৈছিলোঁ। আৰু ডাঙৰ কথা হৈছে কি, মই অসম সাহিত্য সভাৰ কেইবাটাও কাৰ্যকালৰ কাৰ্যনিৰ্বাহকৰ সদস্য আছিল, আৰু তাতেই মানে এই বিভিন্নজনৰ সংস্পৰ্শ ঘটাৰ মোৰ সুবিধা ঘটিছিল। যেনে দণ্ডিধৰ ফাটোৱালী,
1: দণ্ডিধৰ ফাটোৱালী
0: কি অদ্ভুত প্ৰকৃতিৰ চৰিত্ৰৰ মানুহ, আৰু
1: হয়
0: আচৰিত মানুহ, মানে কি ক'ম আৰু, মোৰ তেওঁ মানে কথা বাৰ্তা, ধৰণ কৰণ এইবিলাকে মুগ্ধ কৰিছিল। মই বোলো এই মানুহজননো জীৱনী এটা লিখি পেলাওঁ, লিখি নেপেলাওঁ কিয়,
1: হয়
0: লিখিলোঁ। আৰু তাৰপিছত সেইটো মানে প্ৰকাশ পোৱাত যোগেশ দাস ছাৰে ইমান ভাল পালে।
1: হয়,
0: যোগেশ দাস ছাৰে কৈছিল যে দণ্ডিধৰ ফাটোৱালীৰ মানে দুখনমান উপন্যাস পঢ়িয়েই তেওঁ উপন্যাস লিখিবলৈ প্ৰেৰণা পাইছিল, ডুমডুমাৰে আছিল সেয়া, তাৰপিছত ভাল পাইছিল আৰু সেয়া।
1: ছাৰ, আজিৰ আমাৰ এই খণ্ডটিৰ কাৰণে আমাৰ সময় হৈ আহিল আজি, গতিকে আজিৰ এই খণ্ডটিৰ কথা বতৰা আমি ইমানতে সামৰিছোঁ। পৰৱৰ্তী ষষ্ঠ খণ্ডত আমি আপোনাৰ জীৱনৰ পৰৱৰ্তী অংশৰ কথা পাতিম।
2: ইমান পৰে শ্ৰোতাসকলে সাহিত্যিক তথা সাংবাদিক উপেন্দ্ৰ বৰকটকীৰ অনাতাঁৰ আত্মজীৱনীৰ পঞ্চম খণ্ডটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে চিদানন্দ দেৱগোস্বামীয়ে। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই। এই অনুষ্ঠানৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে। জীৱনৰ দিশপাণী অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক আগতে জীৱনৰ দিশবাণী অনুষ্ঠানটিৰ ষষ্ঠ খণ্ডটি ভুলবশতঃ প্ৰচাৰ হোৱা হেতুকে সেই খণ্ডটি অসম্পূৰ্ণকৈ প্ৰচাৰ কৰা হ'ল। তাৰ পাছতেই আজিৰ পঞ্চম খণ্ডটি আপোনালোকে শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ

0: নমস্কাৰ। আৰম্ভ কৰিছোঁ আজিৰ আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা।
1: এতিয়াও পৃথিৱীত কিছু শক্তি আছে যি কৃষক আৰু মাটিৰ যুগ যুগৰ সম্বন্ধত অন্তৰায় হ'ব খোজে। তেতিয়া অসহায় কৃষকে গায়, "অ' মোৰ ধৰিত্ৰী আই।"

0: ডক্টৰ ভূপেন হাজৰিকাই মোৰ ল'ৰালিকাল এই বিষয়ক এটি কথিকা আকাশবাণী গুৱাহাটীৰ বাবে প্ৰস্তুত কৰিছিল আৰু নিজে সেই কথিকা উপস্থাপন কৰিছিল। সেই কথিকাটি আপোনালোকৰ বাবে আগবঢ়াইছোঁ।
1: মন দাপোনত নিজকে এবাৰ চাই লওঁ ৰ'ব। এতিয়াৰ মই আৰু তেতিয়াৰ মই, একুৰি বছৰীয়া মই আৰু এতিয়াৰ মই, মোৰ তেতিয়াৰ সপোন আৰু এতিয়াৰ উপলব্ধি, আজিৰ কথিকাৰ বিষয়বস্তুৱে মোক আমোদ দিছে। সেয়া আজি মোৰ প্ৰকাশ আমোদ মিশ্ৰিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু এটা কথা ফুঁহিয়াই নল'লে কথিকা আগ নেবাঢ়ে। মোৰ যৌৱন পালোঁ কি পৰিৱেশত? ঘৰত আৰ্থিক সংকট, মোৰ 15 বছৰ বয়সৰ পৰা 20 বছৰ বয়স, এই 5টা বছৰ দ্বিতীয় মহাযুদ্ধৰ বছৰ, ব্লেক আউটৰ বছৰ। কটন কলেজৰ সন্মুখত আমেৰিকান আৰু ব্ৰিটিছ সৈনিকে কুচকাৱাজ কৰাৰ বছৰ, ব্লেক আউটৰ সন্ধিয়াবোৰত সেই সৈন্যসমূহে সুন্দৰী গাভৰু নাৰ্ছৰ কঁকাল সাৱটি সান্ধ্য ভ্ৰমণ কৰাৰ বছৰ। কেতিয়াবা আমি শ্লিট ট্ৰেঞ্চত সোমাওঁ, দিনত চাইৰেন বাজে, নিশাও চাইৰেন বাজে, পৰিৱেশ হুলস্থুল। গুৱাহাটীত পঢ়াৰ পৰিৱেশ নাই যেন লাগিল। থাৰ্ড ইয়েৰ আৰ্টছত নাম লিখিবলৈ কলিকতালৈ গুচি যাওঁগৈ এন্ধাৰ ট্ৰেইনত, লাইট নজ্বলে, ওপৰত জামানী ৰিপিট, ওপৰত জামা, প্ৰথম পৰা পঢ়ো দেই, প্ৰথম পৰা পঢ়ো। মন দাপোনত নিজকে এবাৰ চাই লওঁ ৰ'ব।

এতিয়াৰ মই আৰু তেতিয়াৰ মই, একুৰি বছৰীয়া মই আৰু এতিয়াৰ মই, মোৰ তেতিয়াৰ সপোন আৰু এতিয়াৰ উপলব্ধি, আজিৰ কথিকাৰ বিষয়বস্তুৱে মোক আমোদ দিছে। সেয়ে আজি মোৰ প্ৰকাশ কিছু আমোদ মিশ্ৰিত হোৱাৰ সম্ভাৱনাও আছে। কিন্তু যৌৱন পালোঁ কি পৰিৱেশত, ফঁহিয়া নললে কথিকা আগ নেবাঢ়ে, ৰিপিট, ফঁহিয়াই নললে কথিকা আগ নেবাঢ়ে। ঘৰত আৰ্থিক সংকট, মোৰ 15 বছৰ বয়সৰ পৰা 20 বছৰ বয়স এই 5টা বছৰ দ্বিতীয় মহাযুদ্ধৰ বছৰ, ব্লেক আউটৰ বছৰ। কটন কলেজৰ সন্মুখত আমেৰিকান আৰু ব্ৰিটিছ সৈনিকে কুচকাৱাজ কৰাৰ বছৰ, ব্লেক আউটৰ সন্ধিয়াবোৰত সেই সৈন্যসমূহে সুন্দৰী গাভৰু নাৰ্ছৰ কঁকাল সাৱটি সান্ধ্য ভ্ৰমণ কৰাৰ বছৰ। কেতিয়াবা শ্লিট ট্ৰেঞ্চত সোমাওঁ, দিনত চাইৰেন বাজি উঠে, নিশাও চাইৰেন বাজে, পৰিৱেশ হুলস্থুল, গুৱাহাটীত পঢ়াৰ পৰিৱেশ নাই যেন লাগিল। দেউতাক কৈ থাৰ্ড ইয়াৰ আৰ্টছত নাম লিখিবলৈ কলিকতালৈ গুচি যাওঁগৈ এন্ধাৰ ট্ৰেইন এখনত, লাইট নজ্বলে, কলিকতাৰ ডেলহাউছি স্কোৱাৰত জাপানী বোমা এটা পৰে, বিভীষিকাৰ সৃষ্টি হয়। গুচি যাওঁ কাশী হিন্দু বিশ্ববিদ্যালয়লৈ তৃতীয় শ্ৰেণীৰ যাত্ৰী হিচাপে। তাত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে জাতীয়তাবাদৰ তীব্ৰ লহৰ, এফালে মহাযুদ্ধৰ কুচকাৱাজ, আনফালে মহাত্মা গান্ধী জৱাহৰলাল নেহৰুৰ কৰেংগে ইয়া মৰেংগে ধ্বনিৰ প্ৰতিধ্বনি উঠে বেনাৰসৰ আমাৰ বিশ্ববিদ্যালয়তো। ভাইচ চাঞ্চেলৰ দাৰ্শনিক ছাৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, চাঞ্চেলৰ মদন মোহন মালব্য, আমাৰ কাশী হিন্দু বিশ্ববিদ্যালয় জাতীয়তাবাদৰ ঘৰ। আনুভূতিক আৰু সক্ৰিয় দুয়োবিধৰ বৈপ্লৱিক প্ৰকাশৰ বাবে আধা ঘণ্টাত ইউপিৰ পৰা আমাক বহিষ্কৃত কৰে পুলিচে। অসমলৈ অহাৰ আগতে মালব্যজীক ভৰিত ধৰি সেৱা কৰিবলৈ যাওঁতে তেখেতে মোৰ মূৰটোত ধৰি আশীৰ্বাদ দি কৈছিল, যাহা যাও ওহা মহকতে যাও জয়সে গোলাপ কি ফুল, যলৈকে যোৱা ততে যেন গোলাপ ফুলৰ দৰে সুৰভি বিলাব পাৰা। এই বাক্যটিয়ে মোৰ যৌৱনক ভবাই তুলিলে বুলি ক'লে অত্যুক্তি কৰা নহ'ব। পুনৰ বেনাৰসত যেতিয়া ৰাজনীতিত এম এ পাছ কৰোঁ, তেতিয়া স্বাধীন ভাৰতৰ জন্ম হওঁ হওঁ ভাৱ, সেয়া যেন দেশখনৰ ডেলিভাৰী পেইন। তাৰ মাজতে কলাৰসিকৰ মন এটাৰে জন্ম হোৱা মই সমসাময়িক আৰ্টত আৰু আৰ্টৰ ৰেনাচাৰ প্ৰতি আকৃষ্ট হওঁ। পুৰণি তথ্য আৰু নতুন তথ্যৰ স্ৰোতধাৰাৰ সংঘাত, অহিংস নীতি আৰু হিংসা নীতিৰ মূল্য নিৰূপণ, তৰ্কাদীৰ সংঘৰ্ষৰ মাজত আমি যৌৱনৰ প্ৰতীক হ'লোঁ। কাৰ্ল মাৰ্কছ, মহাত্মা গান্ধী এফালে, আনফালে অসমৰ শংকৰদেৱ, জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদৰ প্ৰভাৱৰ কোনোবা এটা মিলন বিন্দুত থিয় হ'ব খোজে মোৰ যৌৱন। মোৰ মনৰ কোঠাৰ সকলো খিৰিকী খোলা, সকলো কথা দেখাৰ, শুনাৰ, শিকাৰ আগ্ৰহ। অজন্তা ইলোৰাৰ শিলত কটা সুন্দৰী নাৰী মূৰ্তিৰ সৈতে কোনোবা জীৱন্ত কলেজীয়া তেজমহৰ বান্ধৱীক মিলাই চোৱাৰ হেঁপাহ। আগ্ৰাৰ তাজমহললৈ গৈ কপি উঠে কিয় তাজমহল বুলি প্ৰেমৰ গীত লিখাৰ আগ্ৰহ। দেশৰ মুক্তি স্পৃহা দেখি অগ্নিযুগৰ ফিৰিঙতি মই নতুন ভাৰত গঢ়িম বুলি নিজকে কৈ নৰকংকাল ৰাষ্ট্ৰ সাজি শোষণকাৰীক বধিম বুলি পণ কৰাৰ আন্তৰিকতা, দেশ বিদেশৰ কিতাপ পঢ়ি বিশ্ব ভ্ৰমণ কৰাৰ যাযাবৰী স্বপ্ন, ই যৌৱনৰ স্বপ্ন, বিপ্লৱী স্বপ্ন, পিছে বিলাসী নহয়। পৃথিৱী সুন্দৰ কৰিম, দেশ সুন্দৰতৰ কৰিম, সমাজ পৰিৱৰ্তনৰ বাবে আৰ্টক যন্ত্ৰৰূপে ল'ম। গতানুগতিকতাত মই নাই, মই নাথাকোঁ। 10 জনে যি কৰে মই নকৰোঁ, 10 জনে 10টা 5টা কৰে মই নকৰোঁ, ই সপোন। সময় আগবাঢ়ে কাৰৰ দৰে, অগতানুগতিক যাযাবৰী জীৱন এটাৰে বিশ্ব পৰিভ্ৰমণৰ অভিজ্ঞতা, জ্ঞান ইত্যাদি লৈ ৰক্ষণশীলতাৰ বিৰুদ্ধে প্ৰগতিবাদীৰ নিৰ্ভীক যুদ্ধ ঘোষণা দেখি আহি ভাৰতলৈ উভতি আহি এই পৰোঁ তীব্ৰ জীৱন সংগ্ৰামত। জনৈক বন্ধুৱে মোৰ আদৰ্শ দেখি ৰগৰ কৰি বংগদেশৰ ৰসিক কবি বিভূতি বিদ্যাবিনোদে ৰচনা কৰা কবিতাটি মোৰ সন্মুখত পঢ়ে। কাব্যকলা কৃষ্টিশিল্প কিম্বা গৱেষণা, কাব্যকলা কৃষ্টিশিল্প কিম্বা গৱেষণা, সাফল্যৰ কোনোটোৰে নাই সম্ভাৱনা, ধৰ্মাৰ্থ মুখ্য কিম্বা

বা পবিত্র প্রণয়, সব মিশা ব্যর্থ যদি পেট খুদা রয়, সব মিশা ব্যর্থ যদি পেট খুদা রয়। মই হাঁহি দিওঁ। কবিতাটোত থকা উইট বা হিউমাৰখিনি নিশ্চয় মোৰ ভাল লাগিল, পিছে অন্তৰ্নিহিত টকা ধৰ্ম টকাস্বৰ্গ ফিলচফিখিনিলৈ কিন্তু ঘৃণা উপজিল। মেটেৰিয়েলিষ্টিক ফিলচফিৰ গূঢ়তত্বটো ইমান সংকীৰ্ণ নহয়। 21 বছৰৰ সংগ্ৰামৰ পিছত বয়সানুযায়ী আজি জীৱনৰ ভৰ দুপৰীয়াত থিয় দিছোঁহি। এতিয়া উপলব্ধি কৰিছোঁ ভৰ যৌৱনটো, ৰিপিট, এতিয়া উপলব্ধি কৰিছোঁ ভৰ যৌৱনটো এটি মিঠা সোঁৱৰণি, কিন্তু জীৱনৰ ভৰ দুপৰীয়াটোতো যে সহস্ৰ যৌৱন সোমাই আছে। জীৱনৰ দুপৰীয়া আজি মোৰ যৌৱনৰ স্বপ্নৰ কিমানখিনি ফলিয়ালে তাৰ হিচাপ লোৱাটোৰ মই গুৰুত্ব নিদিওঁ। ৰিপিট, জীৱনৰ দুপৰীয়া আজি মোৰ যৌৱনৰ স্বপ্নৰ কিমানখিনি ফলিয়ালে তাৰ হিচাপ লোৱাটোত মই গুৰুত্ব নিদিওঁ। হয়তো এই ফলিওৱা কথাষাৰৰ ক্ষেত্ৰত মোৰ সাধনা আৰু সংগ্ৰাম অনুযায়ী, মোৰ দুৰ্বলতা বা সবলতা অনুযায়ী বহুখিনি মই পাইছোঁ। কিছু ক্ষেত্ৰত হয়তো মোৰ সপোন বাস্তৱ হ'বলৈ বহু বহু বাকী। যেতিয়াই এই নোপোৱাৰ বেদনাই মোক আমনি কৰে, তেতিয়াই নিজকে নিজে কওঁ, ভূপেন, তুমি যিকণ পালা সেইকণ যে আন সহস্ৰ লোকৰ কাৰণে সপোন হৈয়ে আছে। কি নাপালা সেইখিনি নাভাবি, কি পালা তাৰ বাবেই হাঁহি নাথাকা কিয়? তোমাৰ সপোনৰ যিখিনি, ৰিপিট, তোমাৰ সপোনৰ যিখিনি বাস্তৱ হ'বলৈ বাকী, তাৰ বাবে যৌৱনৰ পৰা আৰু দুটা দাসক, ৰিপিট, তোমাৰ সপোনৰ যিখিনি বাস্তৱ হ'বলৈ বাকী, তাৰ বাবে যৌৱনৰ পৰা আৰু দুটা দশক কিম্বা তাৰো অধিককাল চেষ্টা কৰিলা, আৰু কৰা, আৰু কৰা, ফলিব। অভিমান নকৰি, আওবাটে গতি নকৰিবা। তোমাৰ যৌৱনৰ আদৰ্শৰ আকাশ উজ্জ্বলতৰ হৈ আহিব ধৰিছে, তুমি তাক নিজ হাতে কলা ডাৱৰৰ সৃষ্টি নকৰিবা। ৰিপিট, তুমি তাত নিজ হাতে কলা ডাৱৰৰ সৃষ্টি নকৰিবা। জীৱনৰ বাটত আগবাঢ়ি আহোঁতে কেতিয়াবা ভুলক ফুল বুলি বুটলিছা, আকৌ হয়তো কেতিয়াবা ফুলক ভুল বুলি দলিয়াই দিছা, আৰু তাৰ বাবে আক্ষেপ কৰিছা, আৰু সেই আক্ষেপেই তোমাৰ প্ৰায়শ্চিত্ত, সেই আক্ষেপেই তোমাৰ প্ৰায়শ্চিত্ত। নতুন সিদ্ধান্ত লওঁতে পুৰণি ভুলবোৰৰ পৰা শিক্ষা লোৱা। ৰিপিট, নতুন সিদ্ধান্ত লওঁতে পুৰণি ভুলবোৰৰ পৰা শিক্ষা লোৱা। সকলো জিলিকা বস্তুৱে সোণ নহয়, এই কথা দেখোন জানিছাই। ভূপেন, এতিয়া জীৱনৰ ভৰ দুপৰীয়াটো তোমাৰ দ্বিতীয় যৌৱন, অভিজ্ঞ যৌৱন বুলি ধৰি লোৱাচোন। কিছু লোক যৌৱনত বিপ্লৱী হয়, দুকুৰিমান বয়সত হৈ যায় ৰক্ষণশীল। কিছু লোক যৌৱনত বিপ্লৱী কিন্তু পিছ বয়সত হৈ যায় ডাঙৰ কোম্পানীৰ ডাঙৰ চাকৰি কৰি নিৰাপত্তা বিচৰা লোক। যৌৱনৰ বিপ্লৱ পৰি থাকে শামুকৰ খোলা হৈ, উভতিও, ৰিপিট, উভতিও নেচায় বাৰু। এওঁলোক চখৰ বিপ্লৱী। মই এই দুয়োবিধ লোকক দোষ নিদিওঁ, কিন্তু পুতৌ হ'লে কৰোঁ। যি সঁচাকৈয়ে যৌৱনত আদৰ্শবাদী হৈ এটা লক্ষ্যতে থাকে, তেওঁৰ বয়স বাঢ়ি গ'লেও অন্তৰত তেওঁৰ ফুলগুৰ দৰে সেই আদৰ্শৰ খুঁটি বোৱাই ৰাখে, সেই হিচাপে কাম কৰি যায়, সংগ্ৰাম কৰি যায়, কেতিয়াবা হাৰে, কেতিয়াবা জিকে, কাম কৰি যায় যাতে শেষ বয়সতো তাৰ পূৰ্ণ প্ৰকাশ তেওঁৰ মাজত ফুটি উঠিব পাৰে। মোৰ বয়সে মোক তাকে শিকাইছে বুলি মই নম্ৰভাৱে ক'ব খোজোঁ। বয়স বাঢ়ি যায়, শৈশৱ যায় আহে, কৈশোৰ যায় আহে যৌৱন, যৌৱন যায় আহে প্ৰৌঢ়ত্ব, তাৰপিছত আহে বাৰ্ধক্য, তাৰপিছত আহে মৃত্যু। এয়াতো হ'বই, ই চিৰন্তন সত্য। মাজ বয়সত দূৰৰ পৰা কোনো দেহতাত্ত্বিক বৰাগীয়ে হয়তো সোঁৱৰাই দিব, দাঁতো সৰিলে, চুলিও পকিলে, বয়স সুধিলেহি ভাটি, অতৰ জোৰাই জোৰাই খহি পৰিব শৰীৰৰ গাঁঠি গোসাঁই কোন ৰঙে, ৰঙত বান্ধিছা ঘৰ মিছা মায়াৰ বাজি গোসাঁই কোন ৰঙে। পিছে সেই গীত মোৰ বাবে এটি সুন্দৰ গীতহে হৈ ৰ'ব। জোৰাই জোৰাই শৰীৰৰ গাঁঠি খহি পৰিব, চুলি পকিব বুলিয়েই মই এতিয়া একো নকৰিম, মিছা মায়াৰ বাজি বুলি অকৰ্মণ্য হৈ ধোধ হৈ বহি থাকিম, ইজি চেয়াৰত বহি থাকিম, হোকা খাম। এই দৃষ্টিভংগী বোধহয় মই তিনিকুৰিৰ দেওনা পাৰ হ'লেও মোৰ মনলৈ নাহিব।

0: মনৰ দাপোনত নিজকে চাই মই ভয় নাখাওঁ। বয়সৰ লগে লগে কিছু দৃষ্টিভংগী মানুহৰ সত্তাৰ ভিতৰৰ পৰা আহে, অৰ্থাৎ ফ্ৰম উইদিন, আৰু কিছু দৃষ্টিভংগী আহে ফ্ৰম উইদাউট, বাহিৰৰ পৰা। দাৰ্শনিক ইমানুৱেল কান্টে কৈছিল, হোৱাট ইজ ইট ইন দ্য ব্ৰেইন অৱ মেন হুইচ লিংকছ আপ। বয়স বাঢ়ি যায়, শৈশৱ যায় আহে কৈশোৰ, কৈশোৰ যায় আহে যৌৱন, যৌৱন যায় আহে প্ৰৌঢ়ত্ব, তাৰপিছত আহে বাৰ্ধক্য, তাৰপিছত আহে মৃত্যু। এয়াতো হ'বই ইচিৰন্তন সত্য। মাজ বয়সত দূৰৰ পৰা কোনো দেহতাত্ত্বিক বৰাগীয়ে হয়তো সোঁৱৰাই দিব, দাঁতো সৰিলে চুলিও পকিলে, বয়সো দিলেহি ভাটি, অতৰ জোৰাই জোৰাই খহি পৰিব শৰীৰৰ গাঁঠি গোসাঁই কোন ৰঙে, ৰঙত বান্ধিছা ঘৰ মিছা মায়াৰ বাজি গোসাঁই কোন ৰঙে। পিছে সেই গীতটি মই সুৰ ভাল পাওঁ বুলি এক সুন্দৰ গীত হৈহে ৰ'ব, জোৰাই জোৰাই শৰীৰৰ গাঁঠি খহি পৰিব। আৰু সেই বুলিয়েই মই এতিয়া একো নকৰিম, মিছা মায়াৰ বাজি বুলি অকৰ্মণ্য হৈ বহি থাকিম, ঢোদ হৈ থাকিম। এই দৃষ্টিভংগী বোধহয় তিনিকুৰিৰ দাওনা পাৰ হ'লেও মোৰ মনলৈ নাহিব। মনৰ দাপোনত নিজকে চাই মই ভয় নাখাওঁ। বয়সৰ লগে লগে কিছু দৃষ্টিভংগী মানুহৰ সত্তাৰ ভিতৰৰ পৰা আহে, ফ্ৰম উইদিন, আৰু কিছু দৃষ্টিভংগী আহে বাহিৰৰ পৰা, ফ্ৰম উইদাউট। দাৰ্শনিক ইমানুৱেল কান্টে কৈছিল, হোৱাট ইজ ইট ইন দ্য ব্ৰেইন অৱ মেন হুইচ লিংকছ আপ দ্য ছেপাৰেট আইডিয়াজ received through the eye, the ear, the touch? What is it that says a something is, something else should be? It is I, the ego, the personality, the soul. Robo bhul nu bujibo ei ego kintu anok opokar koribo khoja ahankar to noy, ei itibasok atmobishwas, obhiggotar pora udbhav hoa atmobishwas। এই আত্মবিশ্বাসে এজন ব্যক্তিৰ যৌৱনত কৰা পণবোৰ জীৱনৰ মধ্যাহ্নত বাস্তৱত ফলিওৱা বাটত সহায় কৰে, ৰিপিট, বাস্তৱত ফলিওৱা বাটত সহায় কৰে। মোৰ এই মাজ বয়সৰ উপলব্ধি হ'ল, আমি বয়সেৰে বাচি নাথাকোঁ, থাকোঁ কামেৰে, চিন্তাৰেহে, উশাহেৰে নহয়, অনুভৱেৰে, ঘড়ীৰ ডায়েলখনৰ সংখ্যা কেইটিবা কাটা কেইডালেৰে নহয়। ফিলিপ জেমছ বেইলীৰ কবিতাৰ মতে, উই শ্বুড কাউণ্ট টাইম বাই হাৰ্ট থ্ৰবছ, উই শ্বুড কাউণ্ট টাইম বাই হাৰ্ট থ্ৰবছ, হি মষ্ট লিভছ হু থিংকছ মষ্ট, ফিলছ দ্য নোবলেষ্ট, এক্টছ দ্য বেষ্ট। এটা সামৰ্থ্য অনুযায়ী ওৱান শ্বুড এক্ট দ্য বেষ্ট। কুৰি বছৰৰ মই আৰু আজিৰ মইটোৰ ব্যৱধান মোৰ বাবে নেতিবাচক নহয়, বৰ ইতিবাচক, বৰ পজিটিভ। এই ব্যৱধান দুটা ময়ৰ মাজৰ সুন্দৰ সেতু, সেতুৰ দুয়োটা মূৰেই মোৰ বাবে সমান গুৰুত্বপূৰ্ণ।
1: ডক্টৰ ভূপেন হাজৰিকাৰ কেইবাটিও গীত হিন্দী ভাষালৈ অনুবাদ কৰিছে জ্ঞানপীঠ বঁটা বিজয়ী দেশৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ কবি গুলজাৰে। গুলজাৰ ডাঙৰীয়াই অনুবাদ কৰা ভূপেন হাজৰিকাৰ এটি গীত তেখেতৰ কথাংশৰ সৈতে।
2: উমেদ অপ্টিমিজম আশা ভূপেন দাকে হাথ সে কবি নহীঁ ছুটতি, না লোকগীতো মে জো ও গাতে হ্যাঁ, না নজমো সে জো ও লিখতে হ্যাঁ আর কম্পোজ করতে হ্যাঁ, ইহাঁ তক কে তনহাই মে ভি ও অকেলা মহসুস নহীঁ করতে, উনকা সায়া উনকে সাথ রহতা হ্যায়, উমীদ কি জোত জলায়ে রখতা হ্যায়, আর ও ऊंची आवाज से कहते हैं, ना कहो कोई, मैं अकेला हूं।

আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, অনুষ্ঠানটিৰ উপস্থাপন, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া নিশা 10:30 বাজি যোৱাৰ লগে লগেই অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। আমাৰ পৰৱৰ্তী প্ৰচাৰণ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।